এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 বাস্কৰাব্দৰ ভাদ মাহৰ 7 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 25 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: message to Mr. Putin. Dr. Jaishankar described the outcome of the Intergovernmental Commission meeting as positive.
1: Our economic cooperation, trade, energy, fertilizers, nuclear, other dimensions as well. Overall, I think our economic cooperation has grown very significantly. Prime Minister Modi looks forward to meeting you at the SCO summit, then welcoming you in India for the BRICS summit, and in due course, as per your mutual convenience, having the annual summit. So we have a very strong picture of cooperation to present.
0: Speaking during a meeting, Russian President Putin offered to increase fertilizer supplies to India, saying Moscow is taking steps to support Indian farmers and the country's agricultural sector. He also highlighted the growth in trade between Russia and India this year. Union Finance Minister Nirmala Sitharaman will undertake an official visit to Canada and the United States beginning today. The Finance Ministry said the focus of the visit will be on strengthening bilateral economic and financial partnerships, deepening investment linkages and advancing cooperation on shared global economic priorities. West Bengal government will form a new disaster response force called Arjun Bahini by recruiting Agnivis to deal with emergencies. Chief Minister Suvendu Adhikari said the force will become operational in September. So far, 200 personnel have been selected through the Sainik Board. Of them, 100 will be stationed in Kolkata, 50 in the hills and 50 in Sagar. The chief minister said the force will be equipped with modern technology to speed up rescue operations in disaster hit areas. Modeled on the lines of the NDRF, the force will be equipped with modern machinery and they will be able to respond immediately to any kind of disaster. Mr. Adhikari also announced that 20% reservation will be provided for Agnivis in recruitment to the Fire and Emergency Services, Forest Department, Police and Disaster Management Department. In men's cricket, centuries by Dhruv Jurail and Devdutt Padikkal powered India to a hefty 503 for 9 declared in their first innings against host Sri Lanka on a rain-disrupted second day of the Colombo Test. And that is the end of this news bulletin.
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
3: নিৰানন্দ মানৱ জীৱনৰ এটা অস্বাভাৱিক লক্ষণ। ই মানুহৰ তন মনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি মানুহৰ সুস্থতা হানি কৰি আনন্দময় ঈশ্বৰৰ সমীপৱৰ্তী হোৱাত অন্তৰায়ৰ সৃষ্টি কৰে। এই বিষয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, আনন্দস্বৰূপ পৰমেশ্বৰ যেতিয়া আছে তেতিয়া সংসাৰত নিৰানন্দ আহে কিয়? সীমাৰ মাজত বাস আৰু সীমালৈ জন্মগ্ৰহণ কৰাই এই নিৰানন্দৰ কাৰণ। ঈশ্বৰ অনন্ত, অখণ্ড নিত্য আনন্দ তেওঁৰে, আমি সীমাবদ্ধ। সেইদেখি আমালৈ নিত্য অখণ্ড আনন্দ আহিবই নোৱাৰে। এঠাইত নহয় এঠাইত তাৰ সীমা থাকিবই, আৰু য'তে সীমা ত'তে আনন্দৰ অভাৱ। আমি যেতিয়া সীমালৈ জগতলৈ আহিছোঁ তেতিয়া আমাৰ আনন্দৰ সীমা বা অভাৱো থাকিব। তেনেহ'লে আমি দেখোঁ যে নিৰানন্দ দূৰ কৰিব লাগিলে আমাৰ আনন্দৰ সীমা ভাঙিবই লাগিব আৰু আনন্দস্বৰূপ ঈশ্বৰৰ বাটত আগবাঢ়িব লাগিব। যেতিয়া আমি সীমালৈ উপজাৰ বাবেই আমাৰ আনন্দলৈকো সীমা আহিছে তেতিয়া আন আন বিষয়েৰে সীমা ভাঙিব লাগিব। আমি সীমা দুবিধ দেখিবলৈ পাওঁ, এবিধ ঈশ্বৰ নিৰ্দিষ্ট আৰু দ্বিতীয়বিধ উত্তৰাধিকাৰ সূত্ৰত পোৱা বা স্বৰচিত। স্থান আৰু কালৰ সীমা ঈশ্বৰ নিৰ্দিষ্ট। একেটা বস্তুৱে একেটা সময়তে এডোখৰৰ বেছি ঠাই অধিকাৰ কৰিব নোৱাৰে, এই হ'ল স্থানৰ সীমা। একে কালতে এটাৰ বেছি ভাৱনা মনত ঠাই দিব নোৱাৰি, এয়া হ'ল কালৰ সীমা। আৰু যি মুহূৰ্ত গুচি যায় সেই মুহূৰ্ত আৰু উভতি নাহে, ইও কালৰেই সীমা। এইবোৰ ঈশ্বৰ নিৰ্দিষ্ট সীমা ভাঙিবৰ প্ৰয়োজন নহয়, বৰঞ্চ এইবোৰ সীমা অৱলম্বন কৰিলে আনন্দৰ বাটত আগবঢ়াটো সহজ হয়। দৃষ্টান্তৰূপে

0: পাৰি যে কালৰ যি দুটা সীমাৰ কথা কৈ অহা হ'ল, তাৰ ভিতৰত প্ৰথমটোৰ ফলত একাগ্ৰতা, মনোযোগ আৰু ঈশ্বৰত একনিষ্ঠা প্ৰবৃত্তি লাভ কৰিব পাৰি। ঈশ্বৰে এনে নিয়ম কৰি দিছে যে তেওঁৰ নিৰ্দিষ্ট সীমা ঠিক ঠিক অনুসৰণ কৰিব পাৰিলে সেই সীমা ক্ৰমে বহল হৈ যায় আৰু আমাক মুক্তিৰ সোৱাদে দি দি ক্ৰমে তেওঁৰ মুক্ত পথৰ পথিক কৰি তোলে। কিন্তু সংসাৰত যি ভাৱক দুখ কষ্ট বা নিৰানন্দ বুলি হওক, তাৰ কাৰণ উত্তৰাধিকাৰ সূত্ৰত পোৱা বা স্বৰচিত সীমাৰ সংকীৰ্ণতা মাত্ৰ। স্বৰচিত সীমালৈকো যথেষ্ট নিৰানন্দ আহে। সুন্দৰ বস্তুৰ সৌন্দৰ্য দেখি আমাৰ ভাল লাগে, কিন্তু যদি সেই সৌন্দৰ্যপ্ৰিয়তাক বিকৃত কৰি কেৱল বাহিৰৰ সৌন্দৰ্যৰ পিছত বলিয়া হওঁ আৰু সেই নিমিত্তে লোকৰ কোনো সুন্দৰ বস্তু দেখি তাক আত্মসাত কৰোঁ, তেনেহ'লে এটা লোভৰ সীমা আমি ৰচনা কৰিলোঁ। সেই লোভৰ ফলত হয়তো শাস্তি পাব পাৰোঁ আৰু কাজে কাজেই নিৰানন্দ আহিব পাৰে। শাস্তি নাপালেও যে চুৰি ধৰা পৰিবৰ ভয়, সেই ভয়েই লোভিয়াৰ যথেষ্ট শাস্তি। অনেকবিধ স্বৰচিত বা উত্তৰাধিকাৰ সূত্ৰত পোৱা সীমাই আমাক বৰ কষ্ট দিয়ে। মোটামুটিকৈ সেইবোৰ ছয় শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। ঈশ্বৰক পাবলৈ হ'লে, নিৰানন্দ দূৰ কৰিবলৈ হ'লে, ভগৱানৰ আনন্দ স্বৰূপ বুজিবলৈ গ'লে ছটা ৰিপুৰে এই বন্ধন ভাঙি দিব লাগিব। লগতে কি উত্তৰাধিকাৰ সূত্ৰত পোৱা, কি স্বৰচিত, উভয় প্ৰকাৰৰ সীমাকে নিৰ্মূল কৰিব লাগিব। কিন্তু ঈশ্বৰ প্ৰদত্ত সীমাবোৰৰ পৰা যি বাধা পোৱা যায়, সি আমাক অনন্তৰ বাটত আগবঢ়াইহে নিয়ে। ঈশ্বৰ আনন্দস্বৰূপ বুলি যেতিয়া জানিব পাৰিছোঁ, তেতিয়া কিয় আমি আমাৰ হিয়ালৈ কোনো প্ৰকাৰৰ দুখ সুখ নিৰানন্দ আহিবলৈ দিওঁ? অভয়দাতা পৰমেশ্বৰৰ আনন্দ যি জানিছে, তেওঁ কেতিয়াও ভয় নাপায় আৰু কোনেও তেওঁক ভয় দেখুৱাবও নোৱাৰে। নিৰানন্দ তেওঁৰ ওচৰৰ পৰা আঁতৰি পলায়। তোমালোকে সেই অনন্ত আনন্দ পৰমেশ্বৰক কেতিয়াও নেৰিবা।
1: আজিৰ মুকুতামালা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত।

গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুৰাধা পৰোৱালৰ কণ্ঠৰ ভজন।

নিশা চাৰে ন বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী অনুপ হাজৰিকা, সুৰ সংৰচনা যজ্ঞ বেজবৰুৱাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমত ক্ৰীড়া সংগ্ৰহালয় এই বিষয়ে চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত প্ৰতাপ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত নেত্ৰদান মহান দান এই সন্দৰ্ভত ডাক্তৰ গীতুমণি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 আইদেউৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানৰ বিষয় দাঁতৰ যতন। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। তেখেতৰ সৈতে কথা পাতিব জোনালী বৰুৱাই। পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি শিক্ষক তথা সমাজকৰ্মী শিম্ভুৰাম হালৈ। তেখেতৰ সৈতে কথা পাতিছে সীমান্ত বাৰ্মাই। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত শুনিবলৈ পাব তনুশ্ৰী চৌধুৰীৰ কবিতা আৰু হীৰকজ্যোতি বৰুৱাৰ গল্প। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 লাইভ ফোন ইন গল্পটোৰো। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব ৰহিমা কলিতা বেগম, দিলীপ চৌধুৰী, পৰিণীতা গোস্বামী, ৰূপম ভূঞা, কুইন দাস আৰু বন্তি দত্ত বৰাৰ কণ্ঠৰ গীত। পুৱা 7:30 ৰূপালী লহৰ। পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিউজ বাতৰি। পুৱা 9:15 জিলাৰ ৰেহৰূপ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পৰাগমালা লাইভ। 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 7ম খণ্ড। তেখেতৰ সৈতে আলাপত ভাগ লৈছে অশোক ভট্টাচাৰ্যই। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 পল্লৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 প্ৰাসংগিক। 1:30 বাদ্য সংগীতৰ অনুষ্ঠানত শংকৰ দাসৰ মেণ্ডলিনত লঘু সংগীতৰ সুৰ। ১:৫০ গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীত। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 5:55 আৰু 7:05 বৃন্দগান। 6:40 সুনন্দা দাসৰ কণ্ঠৰ ভজন। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰত মানিক ৰাভা আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান।

ন বজাত চিত্ৰগীত, নিশা 10 বজাত ৰামধেনু। অনুষ্ঠান পৰিচিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
3: গ্ৰহাণু বা এষ্টেৰইড, প্ৰথম খণ্ড। বিভিন্ন সময়ত কেতবোৰ গ্ৰহাণু বা এষ্টেৰইডে পৃথিৱীৰ দিশত বেগেৰে আহি পৃথিৱীবাসীক সচকিত কৰি তোলে। এই ধৰণৰ পৃথিৱীলৈ বিপদ কঢ়িয়াই আনিব পৰা এষ্টেৰইডসমূহৰ নাম ইউৰোপীয়ান স্পেচ এছ'চিয়েচন বা ইউৰোপীয় মহাকাশ সন্থাৰ ভয়াৱহ এষ্টেৰইড তালিকাত অন্তৰ্ভুক্ত কৰা হয়। নতুনকৈ এই তালিকাত অন্তৰ্ভুক্ত হোৱা এটা ভয়াৱহ এষ্টেৰইডৰ নাম হ'ল 2019 SU3। বৰ্তমান 46 ফুটৰ এই এষ্টেৰইডটো পৃথিৱীৰ পৰা কেৱল 0.00079 এষ্ট্ৰনমিকেল ইউনিট দূৰত্বত আছে। অৱশ্যে এই দূৰত্বও কম নহয়। মাইলৰ হিচাপত ই পৃথিৱীৰ পৰা প্ৰায় 73,435 মাইল দূৰৈত আছে। মহাকাশ বিজ্ঞানীসকলৰ মতে ই পৃথিৱীক খুন্দা মাৰিব 2084 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে।

0: অৱশ্যে পৃথিৱীৰ সৈতে 2019 SU3 খুন্দা মৰাৰ সম্ভাৱনা 152 ভাগৰ এভাগ। মজাৰ কথাটো এয়ে যে এই নতুন এষ্ট্ৰইডটো আৱিষ্কাৰৰ দুদিন আগতে 16 মিটাৰ ব্যাসৰ প্ৰায় 26,000 মাইল প্ৰতি ঘণ্টাত 2019 TW1 নামৰ আন এটা এষ্ট্ৰইডে পৃথিৱীৰ কাষেৰে পাৰ হৈ যায়। যোৱা বছৰৰ 8 অক্টোবৰত পৃথিৱীৰ কাষেৰে পাৰ হোৱাৰ সময়ত ইয়াৰ দূৰত্ব আছিল 351,000 মাইল। তীব্ৰ বেগে পৃথিৱীৰ দিশে অহা এই এষ্ট্ৰইডটোৰ বিষয়ে নাছাই শেষ মুহূৰ্ততে ধৰা পেলাইছিল। মংগল গ্ৰহ আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত বহু হাজাৰ গ্ৰহাণু বা এষ্ট্ৰইড আছে। আটাইতকৈ ডাঙৰ এষ্ট্ৰইডৰ ছিৰিজৰ ব্যাস প্ৰায় 1000 কিলোমিটাৰ। 300 কিলোমিটাৰতকৈ বেছি ব্যাসৰ এষ্ট্ৰইড মাত্ৰ 7টা, যদিও 1 কিলোমিটাৰতকৈ বেছি ব্যাসৰ গ্ৰহাণু লক্ষাধিক আছে। বেছিভাগ গ্ৰহাণুৰ কক্ষপথ মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত অৱস্থিত যদিও বৃহস্পতি, শনি আৰু শনি ইউৰেনাছৰ মাজৰ কক্ষপথত থকা গ্ৰহাণুও আছে। কিছুমান গ্ৰহাণুৱে উপবৃত্তাকাৰ কক্ষপথেদি মংগলৰ কক্ষপথ আৰু পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰি যায়। এনে গ্ৰহাণুবোৰে পৃথিৱীৰ ওচৰ চাপি আহি পৃথিৱীৰ মধ্যাকৰ্ষণৰ ক্ষেত্ৰত আবদ্ধ হৈ পৃথিৱীক খুন্দিয়াব পাৰে। হয়তো 6.5-6.7 কোটি বছৰ পূৰ্বে প্ৰায় 10 কিলোমিটাৰ ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীক খুন্দা মৰাৰ ফলতে ডাইনছৰ সমন্বিতে সমগ্ৰ জীৱ প্ৰজাতি পৃথিৱীৰ পৰা নিচিহ্ন হৈ গৈছিল। কিছুমান গ্ৰহাণুৰ কক্ষপথৰ আকাৰ আৰু প্ৰকৃতিৰ বাবে সিহঁত পৃথিৱীৰ ওচৰ চাপিব পাৰে, আৰু এইবোৰ গ্ৰহাণুৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনাও নগণ্য নহয়। 1968 চনত আইকেৰাছ গ্ৰহাণুৱে পৃথিৱীৰ ব্যাসৰ 470 গুণ দূৰত্বলৈ ওচৰ চাপি আহিছিল। অতীতত গ্ৰহাণুৰ খুন্দাত পৃথিৱীৰ পৃষ্ঠত বিভিন্ন পৰিৱৰ্তন ঘটিছিল আৰু ভৱিষ্যতেও ঘটিব পাৰে। মানুহৰ সভ্যতাৰ বাবে এনে খুন্দাৰ পৰিণতি অতি ভয়াৱহ হ'ব পাৰে। সেয়েহে মহাকাশ বিজ্ঞানীসকলে বা এষ্ট্ৰইড বিজ্ঞানীসকলে প্ৰতি মুহূৰ্ততে এষ্ট্ৰইডসমূহৰ গতিবিধি সম্পৰ্কে গৱেষণা আৰু অধ্যয়ন কৰি থাকে। 1801 চনৰ 1 জানুৱাৰীত গিউছেপ পিয়াজিয়ে ইটালীৰ পালেৰ্মো নামৰ ঠাইৰ পৰা প্ৰথম এষ্ট্ৰইডটো আৱিষ্কাৰ কৰিছিল। যদিও তেওঁ প্ৰথমে ইয়াক ধূমকেতু বুলি ভাবিছিল, পাছত দেখিলে যে ই মংগল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত থাকি গ্ৰহবোৰৰ দৰে কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিছে। পাছত ই অৱশ্যে আকাশৰ পৰা অদৃশ্য হৈ পৰে। আনহাতে 1766 চনত জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ইউহান ডি টিটি আছে আৰু তেওঁৰ সহযোগী ইউহান ই বোডে সূৰ্যৰ পৰা গ্ৰহসমূহৰ দূৰত্ব নিৰ্ণয় কৰাৰ এটা নিয়ম প্ৰস্তাৱ কৰিছিল, আৰু 1881 চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্চেলে ইউৰেনাছ গ্ৰহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত এই পদ্ধতিৰ শুদ্ধতা প্ৰমাণ কৰে। এই নিয়ম অনুসৰি মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত আৰু এটা গ্ৰহ থাকিব লাগে, আৰু বহু বিজ্ঞানী ভাবিছিল যে পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটোৱেই এই হেৰুৱা গ্ৰহটো। 1801 চনত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গৌছে কক্ষপথ গণনা কৰাৰ আন এটা নতুন পদ্ধতি উদ্ভাৱন কৰে, আৰু এই পদ্ধতি প্ৰয়োগ কৰি জ্যোতিৰ্বিজ্ঞানী ফ্ৰান্স ফন জাখে 1802 চনৰ 1 জানুৱাৰীত পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটো পুনৰ আৱিষ্কাৰ কৰে। এই গ্ৰহাণুটোৰ নামকৰণ কৰা হয় ছিৰিজ। ইয়াৰ পাছৰ 6 বছৰমানৰ ভিতৰতে আৰু 3টা গ্ৰহাণু আৱিষ্কাৰ কৰা হয়। সিহঁতৰ নাম আছিল পালাছ, জুনো আৰু ভেষ্টা।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত।

0: হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰ পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। 2040 চনত ভাৰতক $1 trillion ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰাৰ বাবে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9টা উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে।

সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন 2026 মুকলি কৰি শ্ৰীশ্বাহে কয় যে বিভিন্ন বহুমুখী সংস্থাৰ মঞ্চত উপলব্ধ কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত বিশ্লেষণাত্মক তথ্য ব্যৱহাৰ কৰি বিভিন্ন ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ SOP সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সন্ত্ৰাসবাদ ফলপ্ৰসূভাৱে নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ প্ৰহাৰ আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। সন্মিলনৰ প্ৰথম দিনা ৰাষ্ট্ৰীয় সুৰক্ষা সন্দৰ্ভত দেখা দিয়া প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত সন্ত্ৰাসবাদজনিত প্ৰত্যাহ্বান আৰু ইয়াৰ মোকাবিলা সন্দৰ্ভত বিভিন্ন দিশত আলোকপাত কৰা হয়। এই সন্মিলন মুকলি কৰি শ্ৰীশ্বাহে দেশৰ নিৰাপত্তা আৰু সংহতিৰ বাবে জীৱন আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুদিনীয়া এই সন্মিলনত কেইবাটাও বিভাগৰ বিভিন্ন প্ৰান্তৰ 850গৰাকীতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিশেষকৈ ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব, উপৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰধানসকল আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান, যুৱ আৰক্ষী বিষয়া আৰু বিশেষ ক্ষেত্ৰৰ বিশেষজ্ঞসকলে ভাৰ্চুৱেল মাধ্যমেৰে এই সন্মিলনত যোগদান কৰে। সন্মিলনৰ আজি দ্বিতীয় দিনা উপ আকাশী ব্যৱস্থাৰ পৰা অহা প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰতিকাৰ, সামুদ্ৰিক অৰ্থনীতি সুৰক্ষিত কৰা, তথ্যযুদ্ধ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত ইয়াৰ প্ৰভাৱ তথা জৈৱ সুৰক্ষাৰ পৰিকাঠামোৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত তৃণমূল পৰ্যায়ত কাম কৰা অভিজ্ঞ বিষয়াসকলৰ অভিজ্ঞতাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ উদ্দেশ্যেৰে 2021ৰ পৰা প্ৰতিবছৰে এই সন্মিলন অনুষ্ঠিত হৈ আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰে পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুয়োখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দেশ দুখন ভ্ৰমণ কৰিব। টৰণ্টোলৈ ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমণে কানাডাৰ বিত্তমন্ত্ৰী ফ্ৰান্সোৱা ফিলিপ চেম্পিয়নৰ সৈতে অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাত অংশগ্ৰহণ কৰিব। এই আলোচনাত দুয়ো দেশৰ বাবে অৰ্থনৈতিক উন্নয়ন, বিত্তীয় খণ্ডৰ সহযোগিতা, দ্বিপাক্ষিক বিনিয়োগৰ সুযোগ আৰু ভাগ বটোৱাৰা কৰা আন্তঃৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ সন্দৰ্ভত মত বিনিময়ৰ বাবে সুযোগ প্ৰদান কৰিব। শ্ৰীমতী সীতাৰমণে আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলৰ সৈতে বিনিয়োগৰ ঘূৰণীয়া মেজমেলৰ আলোচনাতো অংশগ্ৰহণ কৰিব। এই আলোচনাত ব্যৱসায় সম্প্ৰসাৰিত কৰা, বিনিয়োগৰ সুযোগ চিনাক্ত কৰা আৰু ভাৰত তথা কানাডাৰ মাজৰ দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰিত্ব প্ৰসাৰ কৰা আদি বিষয়বোৰে স্থান পাব। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী সীতাৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো, এছভিল আৰু নিউয়ৰ্কলৈ যাত্ৰা কৰিব। তেওঁ তাত অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাসমূহতো ভাগ ল'ব। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী JP নাড্ডাই কালি নতুন দিল্লীত গোলকীয় ৰাসায়নিক উৎপাদন আৰু উদ্ভাৱনৰ কেন্দ্ৰলৈ ভাৰতক পৰ্যবেক্ষিত কৰাৰ বাবে অনুষ্ঠিত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলৰ আলোচনাত অধ্যক্ষতা কৰে। চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিনিধিসকলে 2040 চনত ভাৰতক $1 ট্ৰিলিয়ন ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ ৰূপৰেখা সন্দৰ্ভত এই মেজমেলত আলোচনা কৰা হয়। আলোচনাত অধ্যক্ষ কৰি শ্ৰীনাড্ডাই কয় যে চৰকাৰে বিনিয়োগ, উদ্ভাৱন, বহন ক্ষমতা আৰু দীৰ্ঘম্যাদী বৃদ্ধিৰ বাবে এক সফল পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এই আলোচনাত 100তকৈও অধিক বিদেশী আৰু ঘৰুৱা উদ্যোগক প্ৰতিনিধিত্ব কৰা ৰাসায়নিক উদ্যোগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰা আৰু কাৰ্বি আংলঙৰ কৃষি উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভূমি পঞ্জীয়ন সঞ্চালক কৈলাশ কাৰ্তিক আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মন্ত্ৰী হাজৰিকাই ৰাজ্যত প্ৰায় 2 লাখ অৰুণোদয় আঁচনিৰ লাভাৰ্থী থকাৰ বিপৰীতে কাৰ্বি আংলঙত PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম হোৱাত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই স্পষ্ট কৰি দিয়ে যে ভূমি নামজাৰি আৰু মালিকীস্বত্বৰ সমস্যা সমাধান নোহোৱালৈকে কৃষকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে 4-5 মাহৰ ভিতৰত জিলাখনত ভূমি পঞ্জীয়ন, ডিজিটীয়কৰণ আৰু মেপিং সম্পূৰ্ণ কৰিবলৈ জৰীপ দলৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফটৱেৰ ইত্যাদিৰ সহায়তা প্ৰদান কৰিবলৈকো তেওঁ ভূমি পঞ্জীয়ন সঞ্চালকক নিৰ্দেশ দিয়ে। কৃষকসকলক PM কিষাণ, ৰাজসাহায্য আৰু অন্যান্য চৰকাৰী আঁচনিসমূহ সহজে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। তদুপৰি কাৰ্বি আংলং

বাণিজ্যিকভাৱে আলু খেতিৰ প্ৰসাৰ, বজাৰ সংযোজন শক্তিশালী কৰা আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰা সন্দৰ্ভত পেপচিকোৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনা অনুষ্ঠিত হয়। পেপচিকোৰ প্ৰতিনিধি আৰু অগ্ৰণী আলু খেতিয়কসকলৰ মাজত অহা মাহৰ 5 তাৰিখে এখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব। পৰৱৰ্তী জিলাখনৰ কোনো যোগ্য কৃষকে যাতে চৰকাৰী কল্যাণমূলক আঁচনি আৰু বজাৰৰ সুযোগৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি দোহাৰে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত শুনানি গ্ৰহণ কৰিবলৈ আৰু যোগ্য আবেদনকাৰীসকলক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ পশ্চিমবংগ চৰকাৰক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত এখন গেজেট অধিসূচনাও জাৰি কৰিছে। ইপিনে প্ৰায় 2,30,000 আবেদনকাৰীৰ ভিতৰত এতিয়ালৈকে 23,000 লোকক যোগ্য বুলি চিনাক্ত কৰি নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সংবাদ মাধ্যমক অৱগত কৰিছে। তেওঁ কয় যে বাকী থকা আবেদনসমূহ ক্ষীপ্ৰ গতিৰে প্ৰক্ৰিয়াকৰণ কৰা হ'ব আৰু সংশ্লিষ্ট জিলা দণ্ডাধীশসকলৰ জৰিয়তে প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হ'ব। ধৰ্মীয় নিৰ্যাতনৰ ফলত বাংলাদেশৰ পৰা পলাই আহি আশ্ৰয় লোৱা লোকসকলক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। চৰকাৰে আটা আৰু ইয়াৰ সৈতে সম্পৰ্কীয় সামগ্ৰীসমূহৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত বিদেশলৈ আটা, ময়দা, চুজি তথা অন্যান্য ঘেঁহুজাতীয় সামগ্ৰী পঠিওৱাৰ পথ মুকলি হৈছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি আটা আৰু অন্যান্য সামগ্ৰীৰ ৰপ্তানি নীতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সংশোধন কৰা হৈছে। সঞ্চালকালয়ে জাৰি কৰা আন এখন পৃথক জাননীযোগে ঘেঁহু আৰু দুৰম ঘেঁহুৰ ৰপ্তানি নীতিও নিষিদ্ধৰ পৰা মুক্তলৈ সলনি কৰা হৈছে। দক্ষিণ ছুডানত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে। এই আক্ৰমণত ইথিঅপিয়াৰ এগৰাকী নিৰাপত্তা কৰ্মী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমৰ জৰিয়তে নিহত ইথিঅপিয়ান শান্তিৰক্ষীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। মিছনে লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আদেশ অনুসৰি কাৰ্যনিৰ্বাহ কৰা শান্তিৰক্ষীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। পৰহি সংগ্ৰহ কৰা 300 ৰানৰ পৰা খেল আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰানৰ সহায়ত 503 ৰান কৰে। শ্ৰীলংকাৰ হৈ অজিত ফাৰ্নাণ্ডজে সৰ্বাধিক 4টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰান সংগ্ৰহ কৰিছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰ পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। 2040 চনত ভাৰতক $1 ট্ৰিলিয়ন ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰিবলৈ কালি গুৱাহাটীত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9টা উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: আলোচনা কৰাৰ আগত নিজক সমালোচনা কৰা, নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰি, কথাষাৰ কৈছিল সক্ৰেটিছে। প্ৰতি বছৰে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰা হয়। এই পষেকৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে আমি কথা পাতিছিলো জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামীৰ সৈতে।
1: হয় নমস্কাৰ। আজি 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে প্ৰতি বছৰে দেশত নেত্ৰদান পষেক পালন কৰা হয়। এয়া 41তম নেত্ৰদান এই পষেকটি পালন কৰা হ'ব। পষেকটিৰ উদ্দেশ্য হৈছে ৰাইজক নেত্ৰদানৰ সম্বন্ধে সচেতনতা সৃষ্টি কৰা। চকুৰ সন্মুখৰ যিখিনি কলা মণি সেইখিনি কৰ্ণিয়া বুলি কয়, আৰু সেই কৰ্ণিয়াখিনি সদায় স্বচ্ছ হৈ থাকে, অৰ্থাৎ তাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। যদি বিভিন্ন কাৰণত সেইখিনি অস্বচ্ছ হৈ যায় তেতিয়া দৃষ্টিশক্তি বাধাগ্ৰস্ত হয়। সেই অস্বচ্ছ কৰ্ণিয়াটোক মৃত ব্যক্তি এগৰাকী স্বচ্ছ কৰ্ণিয়া যদি সংৰোপণ কৰা যায় তেতিয়াহ'লে সেইগৰাকী ব্যক্তিয়ে দৃষ্টিশক্তি ঘূৰাই পায়। এই ব্যৱস্থাটোক কৰ্ণিয়েল ট্ৰেন্সপ্লেণ্টেশ্যন বা কৰ্ণিয়েল সংৰোপণ বুলি কয়। ইয়াৰ জৰিয়তে এগৰাকী ব্যক্তি মৃত্যু হলে তেওঁ দুগৰাকী ব্যক্তি কৰ্ণিয়া দান কৰিব পাৰে যদি কৰ্ণিয়াটো ভালে থাকে। সাধাৰণতে বয়স বুলি কোনো কথা নাথাকে, যিকোনো বয়সৰ লোকেই এই কৰ্ণিয়া দান কৰিব পাৰে। কেৱল কিছুমান বেমাৰত যেনেকে কেঞ্চাৰ বা হেপাটাইটিছ বা তেনেকুৱা কিছুমান বেমাৰত এই কৰ্ণিয়াটো লোৱা নহয়। তাৰ বাহিৰে অন্য চকুৰ যিকোনো বেমাৰ থাকিলেও কৰ্ণিয়াটো লোৱাত বেছি আপত্তি নাথাকে। কেৱল এই কৰ্ণিয়াটো সংৰক্ষণ আৰু প্ৰথমতে সংগ্ৰহ কৰাটো হোৱাটোকৈ দৰকাৰী কথা, যে কৰ্ণিয়াটো 6 ঘণ্টাৰ ভিতৰতে যিগৰাকী মৃত ব্যক্তি তেওঁৰ পৰা সংগ্ৰহ কৰিব পাৰিব লাগিব আৰু তাৰপিছত সেইটো আই বেংকত পঠিয়াব লাগে। আজিকালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শংকৰদেৱ মেট্ৰলয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ৰিমছৰ চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয় যোৰহাটত নেত্ৰ বেংকত এনেকুৱা বিভিন্ন নেত্ৰ বেংকত আছে, যোগাযোগ কৰিলে এই কৰ্ণিয়া সংগ্ৰহ কৰিবলৈ কৰ্ণিয়া সংৰক্ষিত কৰি ৰাখিব পাৰি আৰু সেইমতে দুগৰাকী ব্যক্তিৰ ক্ষেত্ৰত কৰ্ণিয়াল ট্ৰেন্সপ্লেণ্টেশ্যন অৰ্থাৎ এই কৰ্ণিয়া সংৰোপণ কৰিব পাৰি। এই যিটো উদ্দেশ্য, এই উদ্দেশ্যৰ আগত ৰাখি সকলোকে মৃত্যুৰ পিছত কৰ্ণিয়া দান কৰিবলৈ নেত্ৰদান পষেকৰ জৰিয়তে সকলোকে আহ্বান জনোৱা হয় আৰু ৰাইজকো আমি আহ্বান জনাইছো যে নিৰ্বিঘ্নে তেওঁলোকে মৃত্যুৰ 6 ঘণ্টাৰ ভিতৰতে গোটেই কৰ্মখিনি কৰিব লাগে কাৰণে তেওঁলোকে নিকটতম আই বেংকৰ লগত যোগাযোগ কৰি যদি কৰ্ণিয়াটো দান কৰিব খোজে সেই কামটো কৰিব পাৰে। তাৰ জৰিয়তে দুগৰাকী ব্যক্তিয়ে দৃষ্টি ঘূৰাই পোৱাৰ আশা থাকে। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী। আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, তেখেত আছিল চন্দ্ৰত খোজ কঢ়া প্ৰথমগৰাকী ব্যক্তি। মহাকাশচাৰী হোৱাৰ আগেয়ে নীল আৰ্মষ্ট্ৰং আমেৰিকাৰ নৌবাহিনীত অফিচাৰ আছিল। এই পদতে তেখেতে কোৰিয়াৰ যুদ্ধতো অংশগ্ৰহণ কৰিছিল। এই যুদ্ধৰ পাছতে তেখেতে টেষ্ট পাইলট হিচাপে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰোনটিক্সৰ হাই স্পীড ফ্লাইট ষ্টেচনত কাম কৰে আৰু 900তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। পাৰ্ডিউ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ছাউথ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল নীল আৰ্মষ্ট্ৰঙে। 1962 চনত আমেৰিকাৰ বায়ুসেনাৰ অচিৰেই মহাকাশত মানৱ আৰু মানৱ মহাকাশ উৰণ প্ৰকল্পৰ অধীনত নীল আৰ্মষ্ট্ৰঙে নাছা মহাকাশচাৰী গোটত যোগদান কৰে। তেখেতৰ প্ৰথম মহাকাশ যাত্ৰা আছিল 1966 চনত নাছাৰ জেমিনিয়েটৰ কমাণ্ড পাইলট হিচাপে। মিছন কমাণ্ডাৰ হিচাপে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশ যাত্ৰা আছিল 1969 চনৰ এপ'ল' 11ৰ জৰিয়তে। এই যাত্ৰাত তেখেত আৰু বাজ এলড্ৰিনে চন্দ্ৰত অৱতৰণ কৰে। এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিনছে মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ মৃত্যু হয় 2012 চনৰ আজিৰ দিনটোতেই। বিজ্ঞানী মাইকেল ফেৰাডে, তেখেত প্ৰধানকৈ বিদ্যুৎ চুম্বকত্ব আৰু বিদ্যুৎ ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত। তেখেতৰ প্ৰধান আৱিষ্কাৰসমূহ হৈছে বিদ্যুৎ চুম্বকীয় আৱেগ, দ্বি চুম্বকত্ব আৰু বিদ্যুৎ বিশ্লেষণ। একমুখী বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বকক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই পদাৰ্থ বিজ্ঞানৰ বিদ্যুৎ চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেৰ চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ বিদ্যুৎ চুম্বকত্বৰ তত্ত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰবিলাক চলি আছে। ৰসায়নবিদ হিচাপে তেখেতে বেঞ্জিন আৱিষ্কাৰ কৰিছিল। মাইকেল ফেৰাডে ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰি আসনখন দখল কৰিবলৈ সক্ষম হৈছিল। জেমছ ক্লাৰ্ক মেক্সৱেলৰ বিদ্যুৎ চুম্বকত্বৰ বিখ্যাত সমীকৰণ 4 আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ধাৰকত্বৰ এছআই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে এই একক। 1834 চনত তেখেতে বিখ্যাত বিদ্যুৎ বিশ্লেষণ সূত্ৰসমূহ লিপিবদ্ধ কৰে। প্ৰথম সূত্ৰটোৰ মতে বিদ্যুৎ

0: বিশ্লেষণৰ দ্বাৰা উৎপন্ন কৰা পদাৰ্থৰ ভৰ বিশ্লেষ পদাৰ্থবিধৰ মাজেৰে পঠোৱা বিদ্যুতৰ পৰিমাণৰ সমানুপাতিক। দ্বিতীয় সূত্ৰটোৰ মতে একে পৰিমাণৰ বিদ্যুৎ প্ৰৱাহৰ বাবে বিদ্যুৎ বিশ্লেষণত নিৰ্গত ভিন ভিন পদাৰ্থৰ ভৰ কিমান হ'ব সেয়া পদাৰ্থবোৰৰ ৰাসায়নিক তুলাংক ভৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। আমি ব্যৱহাৰ কৰা এনড কেথড আয়নাইজেচন শব্দ ফেৰাডেই প্ৰথম ব্যৱহাৰ কৰিছিল। এইগৰাকী বিজ্ঞানীৰ মৃত্যু হয় 1867 চনৰ আজিৰ দিনটোতেই। বিজ্ঞানী জেমছ ৱাট 1736 চনৰ 19 জানুৱাৰীত স্কটলেণ্ডৰ গ্লাছগো চহৰত জন্ম হৈছিল জেমছ ৱাটৰ। সৰুতে মাতৃৰ অধীনত লিখা পঢ়া শিকা জেমছ ৱাটে 1756 চনত মেকানিক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। পৃথিৱীৰ প্ৰথম আধুনিক ভাপকল আৱিষ্কাৰত তেখেতৰ অৱদান উল্লেখযোগ্য। তেখেতে দূৰত্ব জুখিবৰ বাবেও সাজি উলিয়াইছিল এটা বিশেষ যন্ত্ৰ। 1769 চনত বাষ্পীয় ইঞ্জিনৰ গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰি ঔদ্যোগিক বিপ্লৱত এক নতুন গতি আনিছিল জেমছ ৱাটে। ক্ষমতাৰ এছআই একক ৱাট তেওঁৰ নাম অনুসৰি নামকৰণ কৰা হৈছে। বিজ্ঞানী জেমছ ৱাটৰ মৃত্যু হয় 1819 চনৰ আজিৰ দিনটোতেই। অসমীয়া ভাষা উন্নতি সাধিনী সভা, এই সংগঠনে প্ৰথম অসমীয়া ভাষাক আধুনিক ৰূপ প্ৰদান কৰিছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিভিন্ন কাৰ্যক্ৰমৰ ভিতৰত অন্যতম আছিল মাহেকীয়া আলোচনী জোনাকীৰ প্ৰকাশ। 1889 চনত জোনাকীৰ জন্ম হয়। সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে নিয়মীয়াকৈ আলোচনীখনত প্ৰকাশ হৈছিল। 19 শতিকাৰ অষ্টম দশকত কলকাতাত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাটোক অসমীয়া জাতীয়তাবাদ গঠনৰ মূল কাৰক হিচাপে চিহ্নিত কৰি অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিল। 1888 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, উৰুগুৱে ব্ৰাজিলৰ পৰা স্বাধীনতা লাভ কৰিছিল 1825 চনৰ আজিৰ দিনটোতেই। কেমেৰুনত হোৱা প্ৰচণ্ড আগ্নেয়গিৰিৰ ফলত প্ৰায় 1500 গৰাকী লোকৰ মৃত্যু হয় 1986 চনৰ আজিৰ দিনটোতেই। নাৰীবাদী তছলিমা নাছৰিনৰ জন্ম হয় 1962 চনৰ আজিৰ দিনটোতেই। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটৰ জন্ম হৈছিল 1994 চনৰ আজিৰ দিনটোতেই। ফৰাচী পদাৰ্থ বিজ্ঞানী তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰক হেনৰি বেকেৰেলৰ মৃত্যু হয় 1908 চনৰ আজিৰ দিনটোতেই। স্কটিছ দাৰ্শনিক তথা ইতিহাসবিদ ডেভিড হিউমৰ মৃত্যু হয় 1776 চনৰ আজিৰ দিনটোতেই। মুক্তিযুঁজাৰু কণচুটিয়ানী, তেখেত আছিল 42ৰ আন্দোলনৰ এগৰাকী সংগ্ৰামী মহিলা। 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমদল কৰি অহা জনতাৰ মাজত তেওঁ আছিল। সেই সমদল প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা কৰিছিল আৰু লাঠিচালনাত কণচুটিয়ানী আন বহুতৰে লগতে আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাততে শৰীৰ ভাগি পৰা কণচুটিয়ানীৰ কিছুদিনৰ পিছতে মৃত্যু হয়। দেশৰ হকে প্ৰাণ ত্যাগ কৰা কণচুটিয়ানীক আমি জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।
1: হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ

0: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অহা 27 আগষ্টত সৰুপেটাৰ BSB মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, টিহু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰে ভাৰ্চুৱেলি ভাৱ বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 27 আগষ্টৰ দিনটোত দেশৰ 8 লাখ যুৱ খেলুৱৈক সম্বোধনৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীগৰাকীৰ। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বান পৰিস্থিতি, সাহায্য পুনৰ সংস্থাপনক লৈ আলোচনা। বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰে পুনৰ উদ্ধাৰক লৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰো বৈঠক মুখ্যমন্ত্ৰীগৰাকীৰ। অসমত NDA-ৰ তৃতীয় কাৰ্যকালৰ প্ৰথম 100টা দিনতে 2.19 লাখ মেট্ৰিক টন ধান ক্ৰয় চৰকাৰৰ, সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মেঘালয়ৰ পৰ্যটন খণ্ডত হাহাকাৰ, 90% হোটেলৰ বুকিং বাতিল। খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক প্ৰতিবাদৰ ফল ভুগিছে ব্যৱসায়ী চালকে। সংকট দীঘলীয়া হোৱাৰ আশংকা। দুৰ্গা পূজা বৰদিন নতুন বছৰতো হ্ৰাস হ'ব পাৰে পৰ্যটকৰ সমাগম। অসমৰ বাহনকীয় আক্ৰমণ তদন্তৰ বাবে SIT গঠন মেঘালয় চৰকাৰৰ। আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘোষণা। কৃষি জলসিঞ্চনত অতিৰিক্ত 11,000 কোটি ব্যয় কৰিব চৰকাৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ ঘোষণা। কণী মাছ উৎপাদনত ৰাজ্যক আত্মনিৰ্ভৰশীল কৰাৰ আঁচনি চৰকাৰৰ। দুৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকৰ বোনাছক কেন্দ্ৰ কৰি ৰাজ্যত যাতে কোনো অনাহূত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইবাবে সকলো চাহ বাগিচা কৰ্তৃপক্ষক 5 অক্টোবৰৰ ভিতৰত বোনাছ আদায়ৰ নিৰ্দেশনা চৰকাৰৰ। দেশত মৌচুমীৰ বতৰত অভাৱনীয়ভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। 1 জুনৰ পৰা 23 আগষ্টলৈ 14% বৰষুণ হ্ৰাস, খাদ্যশস্যৰ নাটনিৰ আশংকা। মুম্বাইৰ চিকিৎসালয়ত অগ্নিকাণ্ড, 3টি শিশু নিহত। দিল্লী NCRত প্ৰচণ্ড ধুমুহা বৰষুণ, 390খন বিমানৰ যাত্ৰাত বিলম্ব, 26খন বিমানৰ যাত্ৰা বাতিল। ধ্ৰুৱ জুৰেলৰ শতক, ঋষভপন্তৰ অৰ্ধশতক। কলম্বো টেষ্টৰ দ্বিতীয় দিনাই চালকৰ আসনত ভাৰত। দিনান্তত শ্ৰীলংকাই 2 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 8 ৰাণ। হকী বিশ্বকাপত ভাৰতৰ পুৰুষ দলৰো স্বপ্নভংগ, আৰ্জেণ্টিনাৰ হাতত পৰাস্ত। ইফালে মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পূৰ্বে বিদায় ললে ভাৰতে। অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট টুৰ্ণামেণ্টত গুৱাহাটী ৰয়েলছক হৰুৱাই চেম্পিয়ন বৰপেটা ব্ৰেভছ।
1: বৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
3: মই বিচাৰিছো 1000 চকুত দীপ্ত সূৰ্য।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
6: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিপুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ।
3: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। অসমীয়া চিনেমাৰ গীতৰ এই বিশেষ অনুষ্ঠানটিত আজিৰ চিনেমা ধৰ্মকায়। অসমীয়া আৰু বাংলা চিনেমাৰ পৰিচালক, সহপৰিচালক তথা কাৰিকৰী নিৰ্দেশক ভৱেন দাস পৰিচালিত ধৰ্মকায় মুক্তি পাইছিল 1977 চনৰ 21 জানুৱাৰীত। চিনেমাখনৰ কাহিনী আৰু সংলাপ লিখিছিল প্ৰসন্ন কুমাৰ বৰুৱাই। ইয়াৰ চিত্ৰনাট্য প্ৰসন্ন কুমাৰ বৰুৱাৰ সৈতে ভৱেন দাসে যুটীয়াভাৱে প্ৰস্তুত কৰিছিল। জ্যোতি চিত্ৰ সমবায় সমিতিৰ প্ৰযোজনাত নিৰ্মিত ধৰ্মকায় ছবিখনত অভিনয় কৰিছিল বিজু ফুকন, প্ৰশান্ত হাজৰিকা, তিলমিজুৰ ৰহমান, ইলা কাকতি, ভোলা কাকতি আদিয়ে। পিছে ধৰ্মকায় আমাৰ মনত ৰৈ যোৱাৰ অন্যতম কাৰণ আছিল ইয়াৰ সংগীত। যিখন চিনেমাৰ সংগীতৰ দায়িত্ব জয়ন্ত হাজৰিকাই বহন কৰে, সেইখন চিনেমাৰ গীত চিৰসেউজ নহৈ পাৰেনে? বিপুল কুমাৰ বৰুৱাই লিখা ধৰ্মকায়ৰ এই গীতটোক জয়ন্ত হাজৰিকাৰ কণ্ঠই কেনে উপভোগ্য কৰি তুলিছে আকৌ এবাৰ শুনো।

নটসূৰ্য ফণী শৰ্মাৰ অভিনয় দেখি অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল ভৱেন দাস। অৱশ্যে কলকাতালৈ গৈ তেওঁ চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় কামহে শিকিবলৈ আৰম্ভ কৰিছিল। কালক্ৰমত ভৱেন দাস অসমীয়া আৰু বাংলা চিনেমাৰ উপৰি উৰিয়া আৰু হিন্দী চিনেমাৰ সৈতেও জড়িত হৈ পৰিছিল। 1956 চনত ভৱেন দাসৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্যৰে মুক্তি পাইছিল অসমীয়া চিনেমা লক্ষ্মী। ধৰ্মকায়ীৰ মুক্তিৰ পূৰ্বে 1972 চনত তেখেতে পৰিচালনা কৰিছিল আন এখন চিনেমা উপগ্ৰহ। পিয়লি ফুকন, স্মৃতিৰ পৰশ আদি চিনেমাৰ লগতো ভৱেন দাস জড়িত আছিল। ধৰ্মকায়ীৰ গীতসমূহ লিখিছিল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, বিপুল কুমাৰ বৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই। কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকা, নিৰ্মলা মিশ্ৰ আৰু সংগীতবৃন্দই।

চিনেমাখনৰ ধৰ্মকাৰী চৰিত্ৰটো দয়া মমতা ত্যাগ আৰু মানৱীয়তাৰে সমৃদ্ধ এটি সৰল অসমীয়া গাঁৱলীয়া চৰিত্ৰ। ধৰ্মকাৰীৰ নাম যেনে কামো তেনে। প্ৰবল প্ৰতাপী হৰনাথ ঠিকাদাৰৰ ভনীয়েক জয়াৰ প্ৰেমত পৰিছিল তাইৰ শৈশৱৰ লগৰী জয়ন্ত। জয়ন্ত আৰু জয়াৰ প্ৰেমৰ মাজত অনেক বাধাৰ প্ৰাচীৰ। ধৰ্মকাৰীৰ সহযোগত দুয়োৰে প্ৰেমে পূৰ্ণতা পালে যদিও নৱদম্পতি গাঁও এৰি চহৰত থাকিবলৈ বাধ্য হ'ল। গাঁৱৰ ঘৰৰ সহায় অবিহনে অকলশৰীয়া হৈ পৰা পৰিয়ালটোৱে নগৰত যেনে তেনে ভাতমুঠিৰ যোগাৰ কৰি ল'লে। পিছে তাতো তেওঁলোকৰ জীৱন অমাৱস্যাৰ অন্ধকাৰে গ্ৰাস কৰিলে। উপায়ন্তহীন হৈ পৰিয়াল চলাবলৈ জয়ন্তই চোৰাং ব্যৱসায়ীৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু এসময়ত পুলিচৰ হাতত ধৰা পৰি জেললৈ গ'ল। জয়ন্তৰ অৱৰ্তমানত বিপদৰ বন্ধু হৈ ধৰ্মকায়ে জয়া আৰু বুলবুলক চোৱা চিতা কৰিবলৈ ধৰিলে। ঘটনাক্ৰমে নৰিয়াত পৰা ধৰ্মকাইক বচাবলৈ জয়াই তেজ বিক্ৰী কৰিবলগীয়া হ'ল। বাগিচাৰ মালিক মদন চলিহায়ো অকলশৰীয়া জয়াৰ সুবিধা ল'বলৈ চেষ্টা চলালে। অৱশেষত জয়ন্ত জেলৰ পৰা ওলাল আৰু ধৰ্মকাইৰ ত্যাগৰ আদৰ্শেৰে বাকী জীৱন পাৰ কৰিবলৈ শপত ল'লে।

নতুন প্ৰজন্মৰ চিনেমাৰ্ষিকৰ বাবে পৰিচালক ভৱেন দাস বৰ এটা চিনাকি নাম নহয় যদিও ধৰ্মকাইৰ গীতসমূহ সকলো প্ৰজন্মৰ মাজতে জনপ্ৰিয়। ধৰ্মকাইৰ পাছত 1986 চনত ভৱেন দাসে NC প্ৰডাকশ্যনৰ বেনাৰত পৰিচালনা কৰিছিল আন এখন অসমীয়া চিনেমা মা। মাৰ গোটেইকেইটি গীত লিখাৰ লগতে সংগীত পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। 1961 চনত মুক্তি পাইছিল ভৱেন দাসৰ ব্যৱসায়িকভাৱে সফল বাংলা চিনেমা কানামাচি। কানামাচিত অভিনয় কৰিছিল সাবিত্ৰী চেটাৰ্জী, সুনন্দা বেনাৰ্জী, তপতী ঘোষ, অনুপ কুমাৰ, ভানু বন্দ্যোপাধ্যায়, জহৰ ৰায় আদিৰ দৰে বাংলা চিনেমাৰ নামজ্বলা শিল্পীসকলে।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুরম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তির জৰিয়তে সুদ পরিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটবর্তী মন্নাপুরম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1-800-420-2233-ত কল কৰক।
2: এই কাহিনী হল এগৰাকী ফটোগ্রাফারৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
3: ও লাভলি, ওয়েল ডান, বিজনেছ লোন এপ্রুভড। এতিয়া ষ্টুডিঅ ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখন লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে ইএমআই দি থাকক, ক্রেডিট স্কোর বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ লোন যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
4: আর্থিক জরুরী অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুরম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুরম ফাইনান্স শাখালৈ যাওক অথবা

0: টোল ফ্রি নাম্বার 1800420223 নম্বর।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: আওর ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
1: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটি সর্বক্ষণ সর্বত্র আপনার হৈতে।
3: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত, বঢ়িয়া।
4: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।
6: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আজি নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 12:30 বজাৰ আইডৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানৰ বিষয় দাঁতৰ যতন। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। তেখেতৰ সৈতে কথা পাতিব জোনালী বৰুৱাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰাৰ বিষয়টো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। কৃষকৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্য

ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। মন্ত্ৰী বিমল বৰাই কালি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ কেইবাটাও আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজগড় ছুপাৰ মাৰ্কেট আৰু ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ এই প্ৰকল্পসমূহে সমষ্টিটোৰ সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। উন্নত শিক্ষাৰ পৰিৱেশ, সুসংগঠিত বজাৰ ব্যৱস্থা আৰু সাংস্কৃতিক সামাজিক কাম কাজৰ বাবে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰকল্পকেইটাই বিশেষ অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীবৰাই নিৰ্মাণ কাৰ্যৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পসমূহ সাজু কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। অসম ক্ৰিকেট সন্থাৰ জে কে বৰুৱা 19 বছৰ অনূৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত ডিব্ৰুগড় জিলাই বিশ্বনাথক 109 ৰাণত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত দুদিনীয়া খেলখনত ডিব্ৰুগড় জিলাই টছত জিকি প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 176 ৰাণ কৰিছিল। ডিব্ৰুগড়ৰ হৈ অভিষেক বৰা আৰু বিশাল মাহাতুৱে 32 ৰাণকৈ কৰে। প্ৰত্যুত্তৰত বিশ্বনাথ জিলা দলে মাত্ৰ 94 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।

আজি গীতিমালিকাত পুনতে শুনোৱা হওক ৰহিমা কলিতা বেগমৰ কণ্ঠৰ গীতৰ কথা লোহেন্দ্ৰ কুমাৰ শইকীয়াৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: ৰহিমা কলিতা বেগমৰ কণ্ঠত লোহিন্দ্ৰ কুমাৰ শইকীয়া ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া শিল্পী দিলীপ চৌধুৰী, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: পৰিণীতা গোস্বামীৰ কণ্ঠত গীতা হাতীকাকতি ৰচিত গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420।

0: প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ গীত, প্ৰযোজনা নিকেতন দাসৰ।

0: কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক বন্তি দত্ত বৰাৰ কণ্ঠৰ হীৰেণ গোস্বামী ৰচিত গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সেয়া আছিল হীৰেণ গোস্বামীৰ ৰচনাৰে বন্তি দত্তবৰাৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বানে বিধ্বস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, আৰু ভাৰত শ্ৰীলংকাৰ মাজৰ কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি 3য় দিনাৰ খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় 1 ঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰা বিষয়তো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেওবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ

0: সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো সহযোগিতাৰ আশ্বাস দিয়ে। অসম মেঘালয়ৰ মাজৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা হোৱাৰ পাছত কালিৰে পৰা দুয়োখন ৰাজ্যৰ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক হৈছে। দুয়োখন ৰাজ্যৰ প্ৰতিবাদকাৰীৰ সৈতে মেঘালয় চৰকাৰ আলোচনাত মিলিত হোৱাৰ পাছত অসম মেঘালয়ৰ মাজত টেক্সি চলাচল সেৱা আৰম্ভ কৰা হৈছে। অৱশ্যে মেঘালয়ৰ কেব চালক সন্থাৰ সৈতে অহা 10 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰ পুনৰ বৈঠকত মিলিত হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত জড়িতসকলৰ কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আৰম্ভ হোৱা মেঘালয় বিধানসভাৰ অধিৱেশনত 19 আগষ্টৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিবৃতি প্ৰদান কৰে। হিংসাত্মক ঘটনাত জড়িত কোনো লোককে ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। তেওঁ কয় যে মেঘালয় চৰকাৰে 19 আগষ্টৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে। হিংসাত্মক কাৰ্যত জড়িতসকলক আদালতৰ সন্মুখীন কৰাবলৈ সকলো পদক্ষেপ লোৱা হ'ব বুলিও তেওঁ কয়।
1: On the 19th of August 2026, a black flag bike rally by the KSU was undertaken on approval of the Deputy Commissioner, East Khasi Hills District, with an undertaking from the KSU that the bike rally would be peaceful. However, during the rally, some miscreants indulged in violent act, including pelting stones at 31 vehicles and attacking innocent bystanders, which included 8 vehicles from Assam. With Assam registration. 18 people were injured and all were taken for medical attention to Shillong Civil Hospital. On the same night, the President, the Vice President and the General Secretary of the KSU were arrested under various sections of the BNSS and the Meghalaya Maintenance of Public Order Act was invoked.
0: ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত কমিটীয়ে দোষীক চিনাক্তকৰণৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও তেওঁ কয়। হিংসাত জড়িত 5 জন মুখ ঢকা লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত কালি মেঘালয় আৰক্ষীয়ে আৰু এজনক গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত মেঘালয় আৰক্ষীয়ে 19 আগষ্টৰ ঘটনা সন্দৰ্ভত 4 জনক গ্ৰেপ্তাৰ কৰিছে। কৃষকৰ আয় বৃদ্ধি আৰু কৃষি খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ৰাজ্যত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰা আৰু কাৰ্বি আংলঙৰ কৃষি উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভূমি পঞ্জীয়ন সঞ্চালক কৈলাশ কাৰ্তিক আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মন্ত্ৰী হাজৰিকাই ৰাজ্যত প্ৰায় 2 লাখ অৰুণোদয় আঁচনিৰ লাভাৰ্থী থকাৰ বিপৰীতে কাৰ্বি আংলঙত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম হোৱাত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই স্পষ্ট কৰি দিয়ে যে ভূমি নামজাৰি আৰু মালিকীস্বত্বৰ সমস্যা সমাধান নোহোৱালৈকে কৃষকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে 4-5 মাহৰ ভিতৰত জিলাখনত ভূমি পঞ্জীয়ন, ডিজিটীয়কৰণ আৰু মেপিং সম্পূৰ্ণ কৰিবলৈ জৰীপ দলৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফটৱেৰ ইত্যাদি প্ৰদান কৰিবলৈও তেওঁ ভূমি পঞ্জীয়ন সঞ্চালকক নিৰ্দেশ দিয়ে। কৃষকসকলক পি এম কিষাণ, ৰাজ সাহায্য আৰু অন্যান্য চৰকাৰী আঁচনিসমূহ সহজে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। তদুপৰি কাৰ্বি আংলঙত বাণিজ্যিকভাৱে আলু খেতিৰ প্ৰসাৰ, বজাৰ সংযোজন শক্তিশালী কৰা আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰা সন্দৰ্ভত পেপচিকোৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনা অনুষ্ঠিত হয়। পেপচিকোৰ প্ৰতিনিধি আৰু অগ্ৰণী আলু খেতিয়কসকলৰ মাজত অহা মাহৰ 5 তাৰিখে এখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব। পৰ্বতীয়া জিলাখনৰ যোগ্য কৃষকসকলে যাতে চৰকাৰী কল্যাণমূলক আঁচনি আৰু বজাৰৰ সুযোগৰ পৰা বঞ্চিত নহয় সেয়া

0: নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ দেশৰ 1500তকৈও অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সংবাদ খেল কি বাট পি এম কে ছাথ অভিযানৰ অধীনত অনুষ্ঠিত হ'ব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টি দিল্লীত হবলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। খেলুৱৈসকলৰ ভিতৰত মণিকা বোৱাত্ৰা, দীপা কৰ্মকাৰ, চাইনা নেহৱাল, গগন নাৰং, শ্ৰীজেশ, মেৰী কম, বাইচুং ভুটীয়া, পুলেলা গোপীচান্দ, অঞ্জু ববী জৰ্জ, কৰ্ণম মালেশ্বৰী আৰু মীৰাবাই চানুও আছে। একাংশ ক্ৰিকেটাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত পৰহিলৈ হ'বলগীয়া এই অনুষ্ঠান পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন স্থানতো এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। দৰং মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয় আৰু ভৱানীপুৰ মহাবিদ্যালয়তো এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰী ছুপাৰ মাৰ্কেট পৰিষ্কৰণৰ বাবে জিলা আয়ুক্ত পৰীক্ষিত থাউদমৰ নেতৃত্বত বিশেষ অভিযান চলোৱা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জাবৰ জোঁথৰ আৰু বোকাৰে কদৰ্যময় হৈ পৰা বজাৰখন পৰিষ্কাৰ কৰিবৰ বাবে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়াৰ পাছতে কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই পদক্ষেপক ব্যৱসায়ী, ক্ৰেতা আৰু সাধাৰণ ৰাইজে আদৰণি জনাইছে। এই সন্দৰ্ভত স্থানীয় এজন সচেতন যুৱকে এইদৰে কয়।
1: জিলা প্ৰশাসনৰ তৰফৰ পৰা যি পদক্ষেপ হাতত লৈছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয় আৰু নতুন আয়ুক্তগৰাকী যে আহিছে ইমান কম সময়ৰ ভিতৰত ইমান কুইক একচন এটা লৈছে। বহুদিন ধৰি এই বজাৰটো লেতেৰা হৈ আছিল আৰু বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সাধাৰণ ৰাইজ আৰু দোকানীসকলে বহুত সমস্যাৰ সন্মুখীন হৈছে, কিন্তু আজি দেখা গৈছে জিলা প্ৰশাসনৰ এই পদক্ষেপে এই সমস্যাবোৰ সমাধান কৰিব যেন লাগিছে। আৰু মই যিসকল দোকানী আছে হাটশিঙিমাৰী বজাৰৰ ছুপাৰ মাৰ্কেটৰ যি দোকানী আছে তেখেতসকলক মই আহ্বান জনাব বিচাৰিম যে আপোনালোকে নিজৰ নিজৰ দোকানৰ সন্মুখত নিশ্চিতভাৱে ডাষ্টবিন ব্যৱহাৰ কৰক আৰু যিসকল কাষ্টমাৰ্ছ আছে তেখেতসকলকো মই আহ্বান জনাব বিচাৰিম যে নিজৰ চাৰিওপিনে যাতে চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এয়া হৈছে এক ড্ৰিম প্ৰজেক্ট আৰু এই ড্ৰিম প্ৰজেক্টটো সফল কৰা আমাৰ সকলোৰে দায়িত্ব আছে।
0: আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদন আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন চিকিৎসকে গোচৰটো সন্দৰ্ভত আদালতত সাক্ষ্যদান কৰিব। উল্লেখযোগ্য যে আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও দুগৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দলটোৱে কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্নাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, নগাঁও লোকসভা উপ নিৰ্বাচনৰ তৎপৰতা, পিঁয়াজৰ দাম বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়

0: গৃহমন্ত্রী অমিত শাহক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যত অব্যাহত থকা বান সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হোৱাৰ বাতৰিটো অসমে প্ৰতিদিন নিয়মীয়া বাৰ্তাকে ধৰি প্ৰায় প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাতৰিটোৰ উজনীৰ বান বিভীষিকা কেন্দ্ৰীয় গৃহমন্ত্ৰী শাহক সাক্ষাৎ কৰি জনালে মুখ্যমন্ত্ৰী হিমন্তই আৰু দৈনিক জনমভূমি কাকতে গৃহমন্ত্ৰী অমিত শাহক ৰাজ্য দুৰ্যোগৰ সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে শিৰোনাম দিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শিৰোনাম চি এম মিটছ অমিত শ্বাহ ডিছকাছ ফ্লাড ৰেছপন্স এণ্ড ৰিহেবিলিটেশ্যন। দেশৰ কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে 29 আগষ্টত কেন্দ্ৰীয় চৰকাৰে খেলো ইণ্ডিয়া সম্বাদ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰং টিহুকে ধৰি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ লগতে দেশৰ 8 লাখ যুৱক যুৱতীক ভাৰ্চুৱেলি সম্বোধন কৰিবলগীয়া এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত পিঁয়াজৰ দাম বৃদ্ধি হোৱাৰ বাতৰি এটাও আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত পিঁয়াজৰ খুচুৰা মূল্য ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অধিক হোৱাৰ শীৰ্ষকেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰাৰ বিপৰীতে আমাৰ অসম কাকতে দাম বৃদ্ধিৰ প্ৰসংগৰ লগতে কেন্দ্ৰীয় চৰকাৰে নাছিকৰ পৰা পিঁয়াজবৰ্তী বিশেষ কান্দা এক্সপ্ৰেছ গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ দিশটোকো সামৰি লৈছে। যোৰহাটত দেওবাৰে নিশা হোৱা প্ৰচণ্ড ধুমুহাত বহুসংখ্যক শামুক ভঙা চৰাইৰ মৃত্যু হোৱাৰ দুখজনক বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম 62 এছিয়ান অপেন বিল ষ্ট্ৰক স্কিল্ড 68 আদাৰ্ছ ইনজৰ্ড এজ ষ্টৰ্ম আপৰুটছ ট্ৰিজ ইন যোৰহাট। নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ প্ৰসংগকো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বানী বিধ্বস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি 3য় দিনাৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে শোণিতপুৰৰ পৰা সংবাদদাতা ৰজত ভৰদ্বাজ। যোৱা 7 আগষ্টত তেজপুৰৰ মাধৱচন্দ্ৰ পথত থকা চলিহা কুটীৰত আয়োজিত এটা অনাৰম্ভৰ অনুষ্ঠানত অসমৰ প্ৰথমগৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিক্ষাগুৰু তথা প্ৰবীণ নৃত্যশিল্পী অলকা চলিহাক 2026 বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মানেৰে সন্মানিত কৰা হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে।
2: 94 বছৰীয়া শিল্পীগৰাকীয়ে জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথমগৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী হিচাপে অসমৰ নৃত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰে। অনুষ্ঠানত শিল্পীগৰাকীৰ বহু প্ৰাক্তন ছাত্ৰী, সাংস্কৃতিক কৰ্মী আৰু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰি অতীতৰ সাংস্কৃতিক যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰে। উল্লেখযোগ্যভাৱে 94 বছৰ বয়সতো গীতৰ তালে তালে

0: নৃত্যৰ ভংগীমা প্ৰদৰ্শন কৰি অলকাচলিহাই উপস্থিত সকলোকে আপ্লুত কৰে।
1: যোৱা 16 আগষ্টত অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ তথা তেজপুৰৰ জীয়ৰী বৈজয়ন্তী দেৱী উপাধ্যায়ৰ 47 সংখ্যক স্মৃতি দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই বিষয়ে সবিশেষ শুনোৱা আমাৰ সংবাদদাতাৰ পৰা।
0: পুৱাৰ ভাগত বৈজয়ন্তী দেৱী উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভা আৰু অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চানমাৰীৰ হৰিহৰ ধাম প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ স্মৃতিচাৰণ সভা। অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ সভাপতি গকুল বস্তেতৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন ছাত্ৰ নেতা শান্তনু মহন্ত, আছুৰ উপসভাপতি নিতুল বৰা, জ্যেষ্ঠ সাংবাদিক অঞ্জন উপাধ্যায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বৈজয়ন্তী দেৱীৰ ত্যাগৰ কথা স্মৰণ কৰাৰ লগতে অসমৰ জাতীয় জীৱনত গোৰ্খা সম্প্ৰদায়ৰ অৱদানৰ বিষয়েও আলোচনা কৰা হয়।
1: যোৱা 20 আগষ্টত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে তেজপুৰৰ ঐতিহাসিক পকী অৰ্থাৎ জ্যোতি ভাৰতী পৰিদৰ্শন কৰে। এই বিষয়ে সবিশেষ শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
0: ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালে 1977 চনত ঐতিহাসিক গৃহটি সংৰক্ষণৰ উদ্দেশ্যে অসম চৰকাৰক অৰ্পণ কৰিছিল। ইয়াৰ পিছৰে পৰা জ্যোতি ভাৰতী অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হৈ আহিছে। পৰিদৰ্শনৰ সময়ত সঞ্চালকগৰাকীয়ে ৰূপকুঁৱৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণি শৰ্মাই ব্যৱহাৰ কৰা সামগ্ৰীসমূহো পৰিদৰ্শন কৰে। আগন্তুক বৰ্ষত পকী চৰকাৰক অৰ্পণ কৰা 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিশেষ সোণালী জয়ন্তী অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। লগতে ঐতিহাসিক সামগ্ৰী আৰু আলোকচিত্ৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে গৃহটোক ক্ষতিগ্ৰস্ত অংশ মেৰামতি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে।
1: যোৱা 20 আগষ্টত ঢেকিয়াজুলিৰ বৰচলা চাহ বাগিচা খেলপথাৰত আদিবাসী সংস্কৃতি সংৰক্ষণ সমিতি অসমৰ উদ্যোগত ডেৰমহীয়া কৰম নাচ কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। আদিবাসী সংস্কৃতি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ তথা স্থানীয় আদিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ মূল উদ্দেশ্য হৈছে কৰম পৰৱৰ পৰম্পৰাগত নৃত্য গীত নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা। উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলা মুণ্ডাৰী সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আয়োজকসকলৰ মতে কৰ্মশালাত কৰম গীত, নৃত্য আৰু পৰম্পৰাগত বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। জিলাখনৰ 3খন গাঁও আৰু বাগিচাক একোটা মণ্ডল হিচাপে লৈ প্ৰায় 12টা মণ্ডলত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কৰ্মশালাৰ অহা 30 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া কৰম পৰৱত ৰাজহুৱাভাৱে কৰম নৃত্য গীতৰ প্ৰতিযোগিতাও আয়োজনৰ পৰিকল্পনা কৰা হৈছে। জিলাৰ ৰেহৰূপ অনুষ্ঠানটি আজিলৈ ইমানেই। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে শোণিতপুৰ জিলাৰ ৰেহৰূপ। এই অনুষ্ঠানত কাইলৈ আন এখন জিলাৰ ৰেহৰূপ লৈ পুনৰ ষ্টুডিঅত উপস্থিত হ'ম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল ৰজত ভৰদ্বাজ।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মণপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তি জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রী নম্বৰ 1800420223 কল কৰক।

101.6 মেগাহৰ্জত আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপটো শুনিব পাৰে। এতিয়া আৰম্ভ কৰা হৈছে পুৱনিন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাই নিশ্চয় নিজৰ প্ৰিয় গীতটি শুনিবলৈ হেঁপাহেৰে অপেক্ষা কৰি আছে। তেনেহ'লে পলম নকৰি গীতটিৰ বিষয়ে জনাই আমালৈ ফোন কৰক এই দুটি নম্বৰত 03612661876 আৰু 94354052222। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 94354052222। আপোনালোকৰ ফোন অহালৈ বাট চাইছোঁ আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰেই আজিৰ সুৰীয়া যাত্ৰা আৰম্ভ কৰিছোঁ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: নমস্কাৰ, আপুনি আজি কি গীত শুনিব?
1: মই ভূপেন হাজৰিকা আৰু লতাৰ মেটো সংগু যাও বনবাস, ভূপেন হাজৰিকাৰ মিউজিক,
0: হয় হয়, একপাল ছবিৰ গীত।
1: একপাল লতা মুগেশকৰ গুৱাহাটী আহিছিল ন, এই গানটোৰ কাৰণে হাহাকাৰ লাগিছিল। তেতিয়া আমি চাইছিলোঁ লতাৰ ফাংচন, চাব লাষ্ট লতাৰ ফাংচন।
0: ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি, হয় আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ দেই।
1: মই কেইজনমান বন্ধুৰ নাম কওঁ।
0: হয় হয় কওক।
1: আমাৰ আনন্দ গন্ধিয়া, বংকিম দাস, হাজেৰা বেগম, ৰূপালী কলিতা, মাইনা দাস আৰু কল্পনা আমিন।

একবল ছবিৰ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' তেখেতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আহক এইখিনিতে শুনো অংগৰাগ মহন্তৰ কণ্ঠৰ এটি গীত।

0: মঞ্জুস দা মহন্ত গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই দৰং জিলাৰ খৈৰাবাৰীৰ পুনুৰাম কলিতাই ক'লো।
0: হয়, আপুনি কি গীত শুনিব আজি?
1: মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা কণ্ঠৰ মই এটি যাযাবৰ গীতটি শুনিবলৈ ইচ্ছা কৰিছোঁ।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম আপোনাক। ভালে আছে নহয় আপুনি?
1: হয় হয়, আছো আছো। হয়, মোৰ লগত আছে।

0: এই আমাৰ ইয়াৰে খৈয়াবাৰীৰ হিৰণ বড়ো আৰু উদ্ধৱ ওজা, লগতে দুনীৰ ক্ষিতিকান্ত শৰ্মা আৰু প্ৰতিভা দেৱী, তেওঁলোকেও মানে শুনিব ইচ্ছা কৰে, মোক মানে ফোন কৰি কয়।
1: আপোনালোক আটাইকেইজনেৰে অনুৰোধত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনাই দিছো।
2: মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দীপাঙে লৰ, নিবিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ। তুলি যাওঁ, পৃথিৱী ঘূৰি ফুৰোঁ, মাজতে দুৰ্ঘটনা হৈ মোক মোৰ মাতটো অলপ কেইদিনৰ কাৰণে ছুটি ল'বলৈ কৈছে। যাযাবৰ শব্দটো মোৰ জীৱনত লাগি গৈছে। মই যাযাবৰী জীৱন লৈ পেলাই শদিয়াত জন্মগ্ৰহণ কৰি এই যে ক্লাছ ছিক্সতে ওলালোঁ, তেজপুৰলৈ গ'লোঁ, তেজপুৰৰ পৰা গুচি গ'লোঁ, গতিকে মোৰ যাযাবৰী জীৱনটোক ৰিপ্ৰেজেণ্ট কৰিছে এই মই এটি গীত, মই এটি যাযাবৰ গীতটি। মই লুইতৰ পৰা মিচিচিপি হৈ গুচি গ'লোঁ, কলৈ গ'লোঁ যে ভূগোলত কিছুমান নাম নুশুনা নাজানা হেৰিত গৈ পেলাই ভোজ খাইছোঁগৈ, আৰু সেই একেই আনন্দতে ঠিক লুইতৰ পাৰত যেনেকৈ ফূৰ্তি কৰোঁ, তেনেকৈ মই মিছৰৰ পাৰতো তেনেকৈ কৰা, অলপতে মিচিচিপিৰ পাৰতো যেনেকৈ কৰোঁ, ধেমালি কৰোঁ, তেনেকৈ মই যিকোনো আৱিষ্কাৰ নকৰা নৈ পাৰে পাৰে ঘূৰি ফুৰিব পাৰোঁ। এইটো এই কথাখিনি আজি কৈছোঁ, মোৰ যাযাবৰী জীৱনটো শেষ হৈ আহিছে লাহে লাহে চাগে, আৰু কথা ক'ব নোৱাৰা হৈ আহিছোঁ। মই যাযাবৰী জীৱনটোক ৰিপ্ৰেজেণ্ট কৰি মই গীত লিখিছিলোঁ আৰু সুৰবিলাক ব্যৱহাৰ কৰিছিলোঁ। এই এই গোটেই ইউটিলাইজেশ্যনটোৱে মোক যাযাবৰী এটা কেৰেক্টাৰ দিছিল বোধহয়, আৰু সেইটো চাৰিওফালে আজিও মই বিচৰণ কৰি ফুৰিব পৰা হৈছোঁ, আৰু আজিও সকলো জাতি উপজাতিসকলে

0: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
1: আৰু 7575944606।
2: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইখিনিতে শ্ৰোতাসকলক জনাই থৈছোঁ, মোৰ সৈতে ডিউটি ৰুমত আছিল সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেইখ আব্দুল্লাহ আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল' হেল্ল' হেল্ল' আমাৰ পুনৰ সংযোগ বিচ্ছিন্ন হৈছে। আমি এইখিনিতে শ্ৰোতাসকলক জনাই থৈছোঁ, আজি আমি ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ প্ৰচাৰত বহু অসুবিধাৰ সন্মুখীন হৈছোঁ কাৰিকৰী বিজুতিৰ বাবে, তাৰ বাবে আমি দুঃখিত।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: হেল্ল' হেল্ল' হেল্ল' পুনৰ সংযোগ বিচ্ছিন্ন হৈছে। আহক শুনো এইখিনিতে জুবিন গাৰ্গৰ কণ্ঠৰ ডাক ছবিখনৰ গীতটি।

জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি মই বিনীতা ডেকাই ইমানতে সামৰিছোঁ। আজিৰ অনুষ্ঠানটি সুচাৰুৰূপে প্ৰচাৰ কৰিব পৰা নগ'ল, তাৰ বাবে আমি দুঃখিত।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি আমি নথৈ আনন্দিত হৈছো আপোনালোকক আমাৰ জীৱন সুৰভিৰ যিগৰাকী অতিথি তেখেতৰ সৈতে চিনাকি কৰাই দিবলৈ পাই। আৰু তেখেত হৈছে নলবাৰী জিলাৰ এটা ঐতিহ্যমণ্ডিত অঞ্চল মাখিবাহা, সেই মাখিবাহা অঞ্চলৰ এগৰাকী জ্যেষ্ঠ নাগৰিক আৰু যি সুস্থ সুঠাম শৰীৰে আহি তেখেত আমাৰ ইয়াতে উপস্থিত হৈছে ডিঙিত গামোচা লৈ। আৰু তেখেতৰ যে বয়সটো মই আৰম্ভণিতে জনাব খুজিছোঁ, কিয়নো উল্লেখ কৰিবলগীয়া তেখেতৰ জন্ম 1937 চনত, অৰ্থাৎ তেখেত প্ৰায় 90 বছৰৰ ওচৰা ওচৰি হৈছে এই মুহূৰ্তত। কিন্তু সুন্দৰ শৰীৰ সুস্বাস্থ্যৰে তেখেত আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। তেখেত হ'ল শ্ৰী হিমভুৰাম হালৈ ডাঙৰীয়া। স্বাগতম জনাইছোঁ আপোনাক জীৱন সুৰভি অনুষ্ঠানলৈ। ভালে আছেনে বাৰু?
1: মোৰ সদায় ভাল বুলিয়ে কওঁ মানুহৰ আগত, কাৰণ ঘূৰা ফুৰা কৰি আছো, নাম প্ৰসংগত যাওঁ, মিটিঙত যাওঁ, জ্যেষ্ঠ নাগৰিকৰ মিটিঙত যাওঁ, গতিকে মই ভাল বুলিয়ে কওঁ সকলোৰে আগত, মোৰ ল'ৰা ছোৱালীৰ আগতো মই ভাল বুলিয়ে কওঁ।
0: আমি আপোনাক ভালেই দেখিছোঁ আৰু দেখি খুব আনন্দিত হৈছোঁ। আপুনি একদম সুস্থ শৰীৰে আমাৰ ষ্টুডিঅ'লৈ আহিছে আৰু এতিয়াও আপুনি বাছত অহা যোৱা কৰে। নলবাৰীৰ সেই মাখিবাহা অঞ্চলৰ পৰা গুৱাহাটীলৈ আপুনি বাছতে অহা যোৱা কৰে আৰু কোনো অসুবিধা নোহোৱাকৈ আমি যিখিনি দেখিছোঁ আপুনি চলা ফুৰা কৰিয়েই আছে সুন্দৰ সুঠাম স্বাস্থ্যৰে। তাৰপৰা আৰম্ভণিতে জানিব খোজা শ্ৰোতাৰ, আজিকালিৰ এই আপোনাৰ জীৱনৰ বিষয়ে আমি কথা পাতিম এই খণ্ডটিত। আপোনাৰ কৰ্মৰাজিৰ বিষয়ে জানিম, আপোনাৰ সেই অঞ্চলটোৰ বিষয়ে জানিম, মাখিবাহা সেই অঞ্চলৰ বিষয়ে জানিম, আপোনাৰ চুবুৰীৰ বিষয়ে জানিম। কিন্তু প্ৰথমতে মই আপোনাৰ সুস্বাস্থ্যৰ বিষয়ে জানিব খুজিছোঁ। কিন্তু এই সুস্বাস্থ্যৰ মূল মন্ত্ৰটো কি আপোনাৰ?
1: মূল মন্ত্ৰটো মই সদায় ৰাতিপুৱা প্ৰায় 6টা বজাৰ আগতে উঠোঁ, উঠি মুখ হাত ধুই ৰেডিঅ' শুনি তাৰপিছতে মই 7:30-8টাৰ ভিতৰত মই গা ধুওঁ। গা ধুই চাহ চাহ খাই অন্যান্য ৰেডিঅ'ৰ অনুষ্ঠানবিলাকো মই এই শুনো। তাৰপিছতে মই এই যিবিলাক মোৰ গৰু আছে, গৰু চৰুবিলাক মোৰ সন্মুখতে দৰক দিওঁ, দি সেইবিলাক অলপ চোৱা চিতা কৰোঁ। ঘৰতে বহি থাকোঁ, অন্যান্য মোৰ ৰাস্তাৰ সন্মুখতে মাতি তাতে বহি থাকোঁ মই। সেইখিনিত বহি থাকিলে বহুত মানুহ লগ পাওঁ, প্ৰত্যেক মোক মাত দিয়ে এই ধৰণে।
0: চুবুৰীটোৰ কথা কওকচোন আপুনি, নানকাৰ চুবুৰী।
1: মই

0: ঊনৈছশ সাতত্ৰিছ চনৰ সোতৰ অক্টোবৰত মাখি বাহা ঐতিহ্যপূৰ্ণ মাখি বাহা গাঁৱৰ নলবাৰী জিলাৰ নানকাৰ চুবুৰীত জন্মগ্ৰহণ কৰোঁ। মোৰ পিতাৰ নাম স্বৰ্গীয় ভেলাৰাম হালৈ, মাতৃ স্বৰ্গীয়া মহেশ্বৰীপ্ৰিয়া হালৈ। মই ঊনৈছশ পঞ্চাছ চনত নানকাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি ঊনৈছশ তেৱন্ন চনত মাখি বাহা এম বিত পৰীক্ষা দিওঁ। পৰীক্ষা দি থাকোঁতেই মোৰ দুদিন বাচি থাকোঁতেই মোৰ পিতৃ বিয়োগ হয়। বৰ দুৰ্ভাগ্য, মই পিতৃক সেই সময়ত টিহু চেণ্টাৰত পৰীক্ষা দিছিলোঁ, টিহু টাউনতে থাকি। পিতৃক এৰি মই মোৰ মাতৃয়ে দাহ কৰে, কাৰণ মই অকলশৰীয়া। পৰীক্ষাৰ মোৰ শিক্ষাগুৰু গিৰীন্দ্ৰনাথ শৰ্মা, আনন্দীনাথ শৰ্মাৰ দিহা পৰামৰ্শত মই পুনৰ পৰীক্ষা দিবলৈ যাওঁ। পৰীক্ষাত মই ভালদৰে উত্তীৰ্ণ হওঁ। এম বি পাছ কৰোঁ ঊনৈছশ তেৱন্ন চনৰ ডিচেম্বৰ মাহত। ঊনৈছশ ছাপন্ন চনত মই এম ই পাছ কৰোঁ। সাতাৱন্ন জানুৱাৰীত নলবৰীয়া বুনিয়াদী তিতি পৰীক্ষাত পাছ কৰি মই ঊনৈছশ সাতাৱন্ন চনৰ ঊনৈছ আগষ্টৰ পৰা মধ্যম বাস্কা মৌজাৰ সুবনখেতাৰ উত্তৰকাশী প্ৰাথমিক বিদ্যালয়ত কাম কৰি ত্ৰিছ চাৰি দুহেজাৰ তাৰিখে মই নিজে পঢ়া এগ্ৰহ এক নম্বৰ নানকাৰ প্ৰাথমিক বিদ্যালয়ত মই চাকৰি জীৱনৰ সমাপ্ত কৰোঁ। আচ্ছা, ইয়াৰ ভিতৰতে মই
1: আপুনি প্ৰধান শিক্ষক হৈছিলে সেইখন
0: মই প্ৰধান শিক্ষক মই গোটেই জীৱনটো প্ৰধান শিক্ষকেই হৈ আছিলোঁ।
1: হয়,
0: মাত্ৰ এখন বালাবাৰী স্কুলত মোৰ শিক্ষাগুৰু আছিল প্ৰধান শিক্ষক, সেইখনত নাই, বাকী মই গোটেই প্ৰধান শিক্ষক হিচাপে কাম কৰিছিলোঁ।
1: এই যে দাদা, আপুনি এফালৰ পৰা এইবিলাক গাই যোৱাৰ নিচিনা গাইছে, একো লিখি অনা নাই, আমাৰ শ্ৰোতাই জনাবৰ কাৰণে মই কথাখিনি কৈছোঁ। আপুনি শিক্ষাগুৰুৰ নামো এনেকৈ কৈছে, তেখেতৰ উপাধিৰ সৈতে এই বয়সত, এই যে আপোনাৰ স্মৃতি শক্তি ইমান প্ৰখৰ, তাৰ কিবা বিশেষ কাৰণ আছে নেকি? আমি আনন্দিত হৈছোঁ এই বস্তুটো দেখি।
0: মোৰ বিশেষ একো নাই,
1: পঢ়া শুনা
0: কৰি থাকোঁ, সদায়
1: ৰেডিঅ'
0: চাওঁ, ধৰ্মীয় কিতাপ পঢ়োঁ,
1: ধৰ্মীয় কিতাপ পঢ়ে। হয়,
0: মই মোৰ কৰ্মজীৱনৰ প্ৰথম ঊনৈছশ পঁচপন্ন ছাপন্ন চনত নানকাৰ ৰাজহুৱা পুথিভঁৰালৰ মই পুথিভঁৰালি আছিলোঁ। পঁচপন্ন ছাপন্ন চনত ঊনৈছশ ছিয়াত্তৰ চনত অসম সাহিত্য সভাত টিহু দিছিল, মই তাৰে একজন বিশেষ সদস্য আছিলোঁ। ঊনৈছশ ছিয়াত্তৰ চনত ঊনৈছশ একসত্তৰ চনৰ মাখি বাহা সভা মহোৎসৱত মই সহকাৰী সম্পাদক আছিলোঁ। নানকাৰ চুবুৰীৰ মই আঠ বছৰ কাল একাধিক্ৰমে এৰাআৰি কৰি আঠ বছৰ কাল সভাপতি হৈছিলোঁ। ঊনব্বৈ নব্বৈ চনত সম্পাদক থাকি নানকাৰ ৰাজহুৱা পুথিভঁৰালৰ লক্ষী পূজাৰ ৰূপালী জয়ন্তীৰো মই সম্পাদক আছিলোঁ।
1: হয় দাদা, আপুনি স্বাধীনতাৰ পূৰ্বে, দেশ স্বাধীন হোৱাৰ পূৰ্বে আপোনাৰ জন্ম ঊনৈছশ সাতত্ৰিছ চনত, আপুনি কৈছে দহ অক্টোবৰত।
0: আচ্ছা আচ্ছা, মই
1: স্বাধীনতাৰ সেই সময়ৰ কিবা মনত আছে নেকি?
0: আছে আছে আছে,
1: মনত
0: আছে। আমি যেতিয়া স্বাধীন হয় তাৰ পিছদিনা একদম পতাকা লৈ লৈ ঘূৰি ফুৰিছিলোঁ। জাতীয় নিচান হবে উৰুৱাই ৰাখো দেশৰ মান, এই গানটো আমি গাইছিলোঁ। আৰু বন্দে মাতৰমটো তাৰে পাছত গাইছিলোঁ। বন্দে মাতৰমটো, বন্দে মাতৰম, বন্দে মাতৰম, সুজলাং সুফলাং মলয় যশীতলাং শস্য শ্যামলাং মাতৰম, বন্দে মাতৰম। আচ্ছা, তাৰে পিছতে মই সভাৰ ঊনৈছশ একসত্তৰ চনত সহকাৰী সম্পাদক আছিলোঁ। শিক্ষকতা কৰি থাকোঁতে মাখি বাহাৰ মই শিক্ষক কেন্দ্ৰ সভাৰ সভাপতিৰ পদ লৈছিলোঁ, দুবাৰ সম্পাদক হৈছিলোঁ। সম্পাদক হকালতে মই ঊনৈছশ সত্তৰ একসত্তৰ চনৰ উত্তৰ ভাৰত ভ্ৰমণ কৰিছিলোঁ, অমৃতসৰ। সেই সময়ত সাংঘাতিক কথা, অসমৰ পৰা এখন ট্ৰেইন গৈছিল, সেই ট্ৰেইন যোগে আমি উত্তৰ ভাৰত ভ্ৰমণ কৰিছিলোঁ অমৃতসৰলৈ। অমৃতসৰ, চণ্ডীগড়, ভাকৰাবান, গয়া, কাশী, মথুৰা, বৃন্দাবন, এইবিলাক আমি ঘূৰিছিলোঁ। তাত কৰি উঠা দিল্লীৰ কুতুব মিনাৰ আমি ওপৰলৈ উঠি চাইছিলোঁ। এতিয়া তাত উঠিবলৈ নিদিয়ে, ভয়াৱহ হৈছে। কিন্তু আমি সত্তৰ চনৰ শেষত সেই ভ্ৰমণত যাই আমি অমৃতসৰ স্বৰ্ণ মন্দিৰটো খুব ভাল কৰিয়ে চাইছিলোঁ। তাৰপিছত জালিয়ানাৱালাক বাগ চাইছিলোঁ, কি সিঁয়ৰি উঠা জালিয়ানাৱালা বাগৰ ঘটনাৰ কথা। তাৰপিছতে আৰু এই দিল্লীৰ এই মহাত্মা গান্ধীৰ স্থল, সেইবিলাক চব চাইছিলোঁ দিল্লীত। আচ্ছা, যিয়ে নহওক, মাখি বাহা এখন উন্নত গাঁও, ইয়াত দহখন প্ৰাথমিক বিদ্যালয়,

0: দুখন হাইস্কুল, এখন হায়াৰ ছেকেণ্ডাৰী, এটা ষ্টেট বেংক, এটা পোষ্ট অফিচ, চাব অফিচ, এখন মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, প্ৰত্যেক চুবুৰীয়ে চুবুৰীয়ে নামঘৰ আৰু হৰি সভাৰখনাৰ হৰিমন্দিৰ জাকত জিলিকা। এই হৰিমন্দিৰৰ মই বৰ্তমান সেই যিখন হিন্দু শাস্ত্ৰ অধ্যয়ন গোষ্ঠী আছে তাৰে মই সভাপতি হৈ আছোঁ বৰ্তমান আজি 5 বছৰ ধৰি। সেই প্ৰত্যেক একাদশীতে আমাৰ নাম প্ৰসংগ হয়, মাঘৰ একাদশীত আমাৰ বিশেষ কৰি বিশেষ ধৰণে পালন কৰা হয়। মাখী বাহাত প্ৰত্যেক চুবুৰীয়ে চুবুৰীয়ে হৰিমন্দিৰ আছে, তাৰোপৰি আমাৰ চুপাই চুপাই লক্ষী পূজা হয়, কালী পূজা হয়, দুৰ্গা পূজা হয়। মাখী বাহাত মন্দিৰ আছে কেইবাটাও, আমাৰ অধ্যাপক পৰা চুবুৰীত এটা কালী মন্দিৰ বহুত পুৰণি, এটা নৱগ্ৰহ দেৱালয়, দেউলগুৰিত দৌলোৎসৱ হয়, নানকাৰত লক্ষী পূজা হয়, কুকুৰমৰাত লক্ষী পূজা হয়। কুকুৰমৰাত এটা ডাঙৰ পুথিভঁৰাল আছে, তাত দুজন কৰ্মচাৰীয়ে কাম কৰি বেতন পায়। এইবিলাক মাখী বাহাৰ উন্নয়ন চেষ্টা। বৰ্তমান মাখী বাহাৰ ৰাস্তা পথ কিছু পৰিমাণে ভাল হৈছে। এইখন কৃষি প্ৰধান গাঁও, ইয়াতে বেছি সংখ্যক মানুহে খেতিৰ কাম কৰে।
1: আপুনিও নিজে কৃষি কৰ্ম?
0: মই নিজেও কৃষি কৰ্ম,
1: সেই বিষয়ে আমি পাতিম। প্ৰথম আপোনাৰ কৰ্মজীৱনৰ কথা আৰু অকণমান বিতংকৈ জানিব খুজিছোঁ। আপুনি শিক্ষকতা কৰিলে, ক'লে যে প্ৰায়খিনি আপুনি প্ৰধান শিক্ষক হৈ আছে প্ৰায় বিদ্যালয়তে, আৰু প্ৰধান শিক্ষক হৈয়ে আপুনি অৱসৰ লৈছে প্ৰায় 43 বছৰ আপুনি শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন অতিবাহিত কৰিছে। সেই কথাখিনি কওকচোন, তাৰ ঘাত প্ৰতিঘাত কেনেকুৱা আছিলে? কেইবাখনো স্কুলত আপুনি কাম কৰিছে।
0: প্ৰথমে উত্তৰকুচি স্কুলত নেপালী মানুহৰ ঘৰত থাকি কাম কৰিছিলোঁ। তেওঁলোকে মদৰ বটলৰ কাম কৰে, কিন্তু মই নাখালোঁ একো, আনকি মুৰ্গী বা অন্য মই নাখালোঁ। তাৰপিছত আইঠাবাৰীৰ ওচৰৰ হাতীতাৰী নামৰ এখন বড়োগাঁৱত থাকি স্কুল কৰিলোঁ। বড়োগাঁৱৰ মাজতে মোক এটা ঘৰ বান্ধি দিছিল, মানুহবিলাক বৰ আপোন। তেওঁলোকে মোৰ দুজনৰ ঘৰত টিউচন কৰিছিলোঁ, তেওঁলোকে গধূলি মোক গাখীৰ দিয়ে। মই একো বস্তু আজিলৈকে মই তামোল এখনো নাখাওঁ, চাধা বিৰি দূৰৰ কথা, মই তামোলো নাখাওঁ। গতিকে সেই সময়টোতো মই একো ব্যৱহাৰ নকৰিলোঁ। মানুহবিলাকৰ য'তে মই কাম কৰি আছোঁ, প্ৰত্যেক গাঁৱৰ মোৰ আলহী। সৌ সিদিনা মই উত্তৰকুচিলৈ গৈছিলোঁ, এইবাৰ মাঘৰ 3 তাৰিখে। তাৰে স্কুলৰ শিক্ষকে মোক মাতিছিল আৰু মোক বিশেষ সম্বৰ্ধনা জনাইছে, বিশেষ সম্বৰ্ধনা জনাইছে। আৰু তেখেতসকলে যে ইমান দিনৰ মোক মূৰত মোৰ ছাত্ৰবিলাক মৰিছে, বেছিভাগ 5 জনমান ছাত্ৰ মই লগ পাইছোঁ। তাৰপিছতে মই চুতীয়াপাৰা স্কুলত কাম কৰিছিলোঁ, তাতেও খুব ভাল পাইছোঁ। সেইবিলাকো মোৰ বৰ্তমানো আলহী। দলৈগাঁৱত কাম কৰিছোঁ, সেইবিলাকো আলহী। কুকুৰমৰাত মই 17 বছৰ কাম কৰিছোঁ, সেই গাঁওখনৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ বৰ্তমান। তেওঁলোকৰ যিকোনো অনুষ্ঠানতে মাতে, মোক আগভাগ দিয়ে। বালাবৰীত তাতেও সেই ধৰণে মই কাম কৰিছিলোঁ। শেষত মই নিজৰ গাঁওখনৰ স্কুলত কাম কৰি নিজকে ধন্য মানিছোঁ। আৰু 30/4/2000 মই শিক্ষকতা কামৰ পৰা অৱসৰ পাইছোঁ। মাখী বাহাত মই 2 বাৰ সম্পাদক হৈছোঁ, কেন্দ্ৰ সম্পাদক, শেষত সভাপতি হৈছোঁ। আৰু আঠিয়াবাৰী কেন্দ্ৰত মই কাম কৰোঁতে তাৰে পৰীক্ষা বোৰ্ডৰ ছেক্ৰেটাৰী হৈছিলোঁ 2 বাৰ। এইধৰণে মই মোৰ জীৱনটো কৰ্মৰ মাজেৰে অতিবাহিত কৰি আহিছোঁ। মই এজন 16 বছৰ বয়সৰ পৰাই নাম প্ৰসংগ কৰি মই গাঁৱে ভূঞে 2003 চনত নলবাৰীত শিশু মহোৎসৱত মই নাম প্ৰসংগ কৰি বিশেষ ভূয়সী মানুহৰ ভূয়সী প্ৰশংসা পাইছিলোঁ। এইধৰণে মই বৰ্তমানৰ নাম প্ৰসংগত জড়িত আছোঁ।
1: হয়, শ্ৰী হালৈ ডাঙৰীয়া, আপুনি এগৰাকী ঘোষা আৰু দিহা নামৰ এগৰাকী সুদক্ষ পাঠক, গতিকে সেই চৰ্চা আপুনি ক'লে ইতিমধ্যে আপুনি ভূয়সী প্ৰশংসা পাইছে ৰাইজৰ পৰা, সেই চৰ্চা আপুনি এতিয়াও অব্যাহত ৰাখিছে, চলাই আছে। তাৰ চৰ্চা কেনেদৰে আপোনাক এই যিবিলাক নাম প্ৰসংগ আপুনি কৰি থাকে, বা আপুনি বৰগীতৰ চৰ্চা কৰে, লোকগীতৰ চৰ্চা কৰে, আপুনি সেই কেনেদৰে অব্যাহত ৰাখিছে? তাত ৰেডিঅ'ৰ অৰিহণা কেনেকুৱা? আপুনি কৈছে ৰেডিঅ' শুনি থাকে আপুনি।
0: মই ৰেডিঅ'ৰ পৰাই বহুত সুৰ সঞ্চাৰ শিকিছোঁ, তাৰমানে হয় ৰেডিঅ'ত শুনো, টিভিত শুনো, ৰেডিঅ'ত সুৰবিলাক মই লওঁ। সেইকাৰণে বা নাম আগতে ৰেডিঅ'ত 4:30 বজাত সদায় জোনা নাম গাইছিল, বৰগীত গাই আছিল দুটা, এটা 50 এতিয়াও বৰগীত দি আছে। সেইবিলাক মই একদম কাণ পাতি শুনো, সেইকাৰণে সেইবিলাক মই মনত ৰাখিয়ে মই এই নাম পৰিৱেশন কৰাৰ কাৰণে আগ্ৰহী। বৰ্তমানো মই নাম প্ৰসংগত

0: ব্ৰতী হৈ আছো।
1: আপুনি কিবা এটা গীত গাম বুলি কৈছিলে, লৈ আনিছিলে, লোকগীত নে বৰগীত?
0: বৰগীত
1: হয়, অকণমান শুনাই দিলে আমাৰ শ্ৰোতাই ভাল পাব শুনি। হয়,

রাখবি মোর অচির ধন জন জিয়া না যৌবন অচিরায়।

0: খুব সুন্দৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত, হয় খুব সুন্দৰকৈ গাই থৈছে আপুনি। সুধাকণ্ঠ ভূপেন হাজৰিকাও গাইছে এই বৰগীতটি, আমাৰ সকলোৱে প্ৰিয় জুবিন গাৰ্গেও গাই থৈছে, আৰু আজি আপোনাৰ কণ্ঠত শুনিছোঁ আমি নথৈ আনন্দিত হৈছোঁ। আপোনাৰ যি এই চৰ্চা ইমান সুন্দৰকৈ কৰিছে, এনে চৰ্চা অব্যাহত ৰাখক আপুনি। এতিয়াও আপোনাৰ যি স্বাস্থ্য, আপোনাৰ কণ্ঠ গোটেইখিনি দেখিছোঁ, আপুনি যেন বহু বছৰলৈ আৰু এই চৰ্চা কৰি থাকিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি এগৰাকী প্ৰগতিশীল কৃষক, কেইবা বিঘা মাটিত এতিয়াও খেতি কৰে। আমাৰ যিখন তালিকা আমি আপোনাৰ পাইছোঁ, তাত আপুনি ধানটো কৰেই, ধানৰ পৰা সৰিয়হ, তিল, ৰঙালাও, ভেন্দি, বিলাহী, উৰহি কল, বেঙেনা, এই গোটেইখিনিৰ শাক পাচলিৰো খেতি আপুনি কৰে। গতিকে এই যিটো উৎসাহ, এই বৰষতো আপুনি ধৰক মানুহ ৰাখিয়ে খেতি কৰিছে, কিন্তু নিজে চোৱা চিতা কৰে, তদাৰক কৰে, এই কামৰ বাবে যিটো উৎসাহ, কেনেকৈ আপুনি লাভ কৰে এই উৎসাহটো?
1: বৰ্তমান মোৰ ঘৰৰ দুজন ল'ৰা, দুজনে কৰ্মত আগবঢ়া চাকৰি কৰে। ডাঙৰ ল'ৰা শ্ৰী ভগৱান হালৈ পি ডব্লিউ ডিৰ হিচাপ বিষয়া, বোৱাৰী দীপালী দাস হালৈ সমাজ কল্যাণৰ চুপাৰভাইজাৰ, সৰু ল'ৰা দিব্যজ্যোতি হালৈয়ে টিহু মেডিকেলত লেবৰেটৰী টেকনিচিয়ান, পাঁচজনী ছোৱালী, নাতিনী, ডাঙৰ নাতিনী ছোৱালী তাই দেলহিত পঢ়ি আছে, ল'ৰা সি সৈনিক স্কুল গোৱালপাৰাত হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে, ছোৱালী পাঁচজনী, আটাইবিলাককে মই সুন্দৰ ল'ৰাত বিয়া বাৰু দিছোঁ। তেওঁলোকৰ উৎসাহ উদ্দীপনাত মই মোৰ সন্মুখতে থকা 7 বিঘা মাটিত প্ৰত্যেক বছৰে ধান খেতি কৰোঁ, সৰিয়হ খেতি কৰোঁ, তিলৰ খেতি কৰোঁ, অন্যান্য ৰঙালাও, ভেন্দি, বাঁহ গছ আছে বহুত, চেগুন গছ, গমাৰি, আম, কঁঠাল, নাৰিকল 20 জোপামান আছিল, কিন্তু কেৰ্কেটুৱাৰ কাৰণে বৰ্তমান নাৰিকলবিলাক কাটি 10 ডাল মানে আছে, বাকীবিলাক আছেই। মই সুন্দৰভাৱে দুৱাৰ মুখতে বহি থাকোঁ, বহুত মানুহ লগ পাওঁ, গাঁৱৰ খবৰ, অন্যান্যবিলাকেও মোৰ খবৰ লয়। মাখী বাহাত বিশেষ কৰি এখন ডাঙৰ সভা হয় ফাগুনৰ অমাৱস্যা তিথিৰ পৰা 9 দিন ব্যাপী
0: অসমৰ
1: সুপ্ৰসিদ্ধ এখন প্ৰসিদ্ধ সভা, ইয়াত বহুত মানুহৰ সমাগম হয়। এখন সভা গ্ৰামোন্নয়ন সমিতি বুলি এখন কমিটি আছে, দুবছৰীয়া কমিটি, তেখেতসকলে এই সভা পৰিচালনা কৰাৰ লগতে মাখিভা অঞ্চলৰ সা সুবিধা, ৰাস্তা ঘাট আদিৰ চোৱা চিতা বা তেখেতসকলে কৰে। এই গাঁৱতে মই জন্মগ্ৰহণ কৰি সুখী জীৱন আৰম্ভ চলি আছোঁ। গাঁওখনৰ প্ৰতি মোৰ অগাধ মৰম, চেনেহ, ভক্তিভাৱ আছে। সেয়েহে মই এতিয়াও হৰি মন্দিৰৰ যিখন হিন্দু শাস্ত্ৰ অধ্যয়ন সমন্বয় গোষ্ঠী আছে, মৰমতে মই এতিয়াও মোৰ ভক্তসকলৰ আগ্ৰহত এতিয়াও মই সভাপতি হৈ আছোঁ। গাঁৱৰ চুপাৰ মই 8 বাৰ সভাপতি হৈছোঁ, নানকাৰ গ্ৰামোন্নয়ন সমিতিৰ 2 বছৰ সম্পাদক হৈছোঁ। এইধৰণে মই গাঁওখন চলি আছোঁ।
0: হয়, আপোনাৰ ঘৰখনো ভৰা ঘৰ নাতি নাতিনীৰে। গাঁওখনৰ যিটো চুপাৰ কথা কৈছে, সেইটো আপুনি মানুহখিনি পাই থাকে, আপোনাক সন্মান কৰে, আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, সম্বৰ্ধনা লাভ কৰিছে আপুনি কেইবাটাও অনুষ্ঠানত, লগতে আপুনি অসম সাহিত্য সভা আৰু কৰ্মচাৰী যি

0: পৰিষদ আছে, তাৰো আপুনি এগৰাকী আজীৱন সভ্য।
1: মই ৰাজ্যিক জ্যেষ্ঠ নাগৰিকৰ পৰা এই নসত্ৰত যোৱাবাৰ 1-10-2025 তাৰিখে নসত্ৰত মোৰ অসম ৰাজ্যিক জ্যেষ্ঠ নাগৰিক সন্মিলন মই সম্বৰ্ধনা দিছে। তাৰে আগতে মোক নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে ঘৰত যাই মোক সম্বৰ্ধনা দিছে। তাৰে আগতে মাখিবাহা জ্যেষ্ঠ নাগৰিক সন্মিলনে মোক ঘৰত দিছে। শুৱালকুছিত সাহিত্য সভাই মই এখন পতাকা উত্তোলন কৰিছিলোঁ, তাৰপিছতে মোক তেখেতসকলে প্ৰশংসা পত্ৰ দিছে শুৱালকুছি সাহিত্য সভাত। মই শুৱালকুছি সাহিত্য সভা, পাঠশালা সাহিত্য সভা, বৰপেটা ৰোড সাহিত্য সভাত প্ৰতিনিধি হিচাপে গৈছিলোঁ। তাতকৰিও যোৱা আগৰ জুলাইত মই অসমৰ জ্যেষ্ঠ নাগৰিকৰ ৰাজ্যিক সন্মিলন হৈছিল দুলীয়াজানত, মই তাতে প্ৰতিনিধিত্ব কৰিছিলোঁ।
0: তালৈকে গৈছে আপুনি, খুব সুন্দৰ আপোনাৰ এই যাত্ৰা। এই যে আপুনি এতিয়াও ভ্ৰমণ কৰি আছে বিভিন্ন ঠাইলৈ, আপুনি ক'লে প্ৰতিখন সাহিত্য সভালৈকে গৈছে, যোৱাবাৰ পাঠশালালৈ গৈছে, আপুনি দুলীয়াজানলৈ গৈছে। সাধাৰণতে ধৰক আপোনাৰ বয়সৰ মানুহ মানে ক'বলৈ দিগদাৰ অকণমান, যে ঘৰৰ ভিতৰতে সোমাই যায়। আপুনি কিন্তু সমাজৰ লগত লগ হৈ মিলি আছে, তাৰেই যে ফলটো আপুনি পাই আছে বুলি ভাবে নেকি? এই যে আপোনাৰ যি তীক্ষ্ণ আপোনাৰ যিটো স্মৃতি শক্তি,
1: আচ্ছা আচ্ছা,
0: এই মানুহৰ মাজত আছে কাৰণে
1: মোক এইবাৰ বহাগ বিহুত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মাননীয় বাণেশ্বৰ খাণ্ডে ঘৰত যাই মোক সম্বৰ্ধনা দিছে। তেখেতৰ পৰিয়ালে মোৰ ঘৰত গৈছিল, যাই মোক সম্বৰ্ধনা দিছে। আৰু নলবাৰী জিলাৰ প্ৰায় জিলাৰ সভাপতি, সম্পাদক, অন্যান্য ডাঙৰ বিষয়াবিলাক মোৰ ঘৰৰ লগত সদায় আহ যাহ কৰি থাকে, মই বৰ সুখী।
0: এই শ্ৰী হিম্বুৰাম হলিডাঙৰী, আপোনাক যদি সুধো ক'লে আপুনি মই বৰ সুখী, এই সুখৰ যদি আপোনাৰ মূল মন্ত্ৰটো সুধো, সুখৰ আঁৰৰ কথাটো?
1: মোৰ আঁৰৰ কথা মোৰ ল'ৰা বোৱাৰী যি জোঁৱাই মোৰ লক্ষ্মীস্বৰূপা ঘৈণী আটাইৰে মই ব্যৱহাৰত সন্তুষ্ট, আৰু সেইকাৰণে মই ভাল আছোঁ। মোক আটাইয়ে মৰম চেনেহ কৰে, শ্ৰদ্ধা কৰে, এইখিনিয়ে মোৰ জীৱনৰ সাৰ্থকতা, অন্য মোক নালাগে, মই বৰ সুখী, ভালে। আৰু ওচৰ চুবুৰীয়াৰ লগতো মোৰ ভাল। মোৰ এটা পাঠকৰ দল আছিল, সেই দলটোক লৈয়ে মই 2003 চনত নলবাৰীত শিশু মহোৎসৱত নাম প্ৰসংগ কৰিছোঁ। তাৰোপৰি মই বহুত দিন ধৰি কাষৰ ওচৰ চুবুৰীয়া চুপাবাসীৰ লগতো নাম প্ৰসংগ কৰিছিলোঁ ঘৰে ঘৰে গৈ। বৰ্তমান অৱশ্যে মই নামত বহিব পৰা অৱস্থা নাই যদিও, তথাপি মই মাজে সময়ে যাওঁ, দুই এটা নাম এতিয়াও দি আছোঁ,
0: দি আছে,
1: ভাল লাগে।
0: সুন্দৰ। আপোনাৰ এই যে শৰীৰ চৰ্চা কিবা কৰে নেকি স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে?
1: শৰীৰ চৰ্চা অন্য নকৰোঁ, মই অলপ পাৰিলে খোজকাঢ়োঁ ৰাতিপুৱা বা অন্য সময়ত অলপ খোজকাঢ়োঁ, আৰু মই এই সাধাৰণ কামবিলাক কৰি থাকোঁ যিবিলাক চকুৰ আগত পৰে,
0: সেইবিলাক
1: সেই কামবিলাক মই এতিয়াও কৰোঁ।
0: আপুনি এনে বহি নাথাকে আৰু?
1: এনে বহি নাথাকোঁ,
0: হয় হয়। আৰু মই ভাবিছোঁ আপোনাৰ এটা মূল মন্ত্ৰ যে আপুনি এনেই বহি নাথাকে, কিবা নহয় কিবা কৰি থাকে, আগত কিবা পৰিলে কৰি থাকে আপুনি, সেইটো বুলি ভাবিছোঁ। লগতে মোৰ শ্ৰোতাৰ কেইটাৰ্থে জানিব খোজোঁ, আজিৰ সময়ত খোৱাৰ তালিকাখনো অতি গুৰুত্বপূৰ্ণ, সেইটোক লৈ বিভিন্ন ৰিচাৰ্চ চলে, কিন্তু আপুনি এনেধৰণৰ প্ৰেক্টিছ কৰিছে কোনো ৰিচাৰ্চৰ সেয়া ফল বুলি নাভাবোঁ, আপোনাৰ নিজৰ জ্ঞান বিচাৰ বুদ্ধিৰে আপুনি এই কামখিনি কৰি গৈছে, খোৱাৰ তালিকাখন আমাৰ জনাব নেকি চমুকৈ?
1: আচ্ছা আচ্ছা, মই ৰাতি মোৰ এতিয়া মোৰ জন্মৰ পাছতে মোৰ গৰুৰ আছে, গোপালক মই, বৰ্তমানো মোৰ গাই আছে, সময় গাখীৰ আছে, গতিকে মই ৰাতিপুৱা সদায় মই লাল চাহ নাখাওঁ, বৰ্তমান মই চেনি নিদিয়া গাখীৰ চাহ খাওঁ, তাৰপিছত 9-9:30 বজাত মই কেতিয়াবা চাহ পিঠা খাওঁ, বেছিভাগ সময় মই চিৰা খাওঁ, দৈ চিৰা খাওঁ, আৰু দুপৰীয়া 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত মই ভাত খাওঁ, ৰাতি ভাত খাওঁ, আবেলি চাহ খাওঁ, এইখিনিয়ে মোৰ খোৱা খাদ্য। আৰু মোৰ এতিয়া অলপ ভোকটো অলপ বেছি আনো হৈছে, গধূলি কিবা খাব পাৰিলে ভাল পাওঁ, যেনে ফল মূল বা সেই ধৰণে কিবা
0: বনাই দিয়ে আৰু ঘৰত আপোনাৰ?
1: খাওঁগৈ এনে ধৰণৰ, গতিকে মোৰ কলো হৈ থাকে, আৰু কলটো কল দৈ হ'লে বৰ প্ৰিয়, ভাতৰ লগত খুব ভাল পাওঁ।
0: আপুনি দৈটো প্ৰায় নিয়াৰিকৈ খায়?
1: নিয়াৰিকৈ খাওঁ, দৈটো মোৰ প্ৰায় থাকেই, গাখীৰ কিনি এতিয়া বৰ্তমান কিনি আছোঁ, গাই যোগবাৰ হৈছে, কিনি আছোঁ, সেই হ'লেও দৈ কৰে মোৰ ঘৰত।
0: আপুনি গাখীৰ দৈ এইবিলাক খাই থাকে আৰু?

0: তাৰোপৰি মোৰ নিজৰ পুখুৰী আছে, মাছ বোৱা পুখুৰী আছে, মই নিজে সেইবিলাক পৰিচালনা কৰি থাকোঁ, খেতি বাতিবিলাক চাই থাকোঁ এতিয়াও। গতিকে মই এনেই দুখ ভাৱটো আৰু নোহোৱাটো নেদেখোঁ। মোৰ জীৱনত যি কোনোবা দিনা পইচাৰ টান বা পইচাৰ হৈছে, মই কোনোদিন কাকো দেখা নাই। তাৰোপৰি মোৰ যিখিনি যি জোঁৱাই মামা বা সৰুতে মানুহ প্ৰত্যেকে মোক ভাল পায়। মোৰ মামাৰ ঘৰখন আৰু মোৰ শ্ৰেষ্ঠ ঘৰ। মামা তিনিজন, ককা আইতাক মই দেখা পাইছোঁ, আইতাই মোক বৰ মৰম কৰিছিল, ভাইবিলাকেও মোক অত্যন্ত মৰম কৰে। তেওঁলোকৰ আটাইতকৈ মই ডাঙৰ। মোৰ আইও মামাহঁতকৈ ডাঙৰ আছিল।
1: আপোনাৰ আটাইৰে লগত যিটো দেখিছোঁ সুসম্পৰ্ক, ঘৰৰ মানুহৰ লগত, চুবুৰীৰ মানুহৰ লগত, বা সেই বৃহত্তৰ নলবাৰী অঞ্চলৰ লগত, আপুনি যেনেধৰণে কৈছে, আৰু আমি ভাবিছোঁ যে এই যে সুসম্পৰ্ক মানুহৰ লগত, সেইটো এটা আপোনাৰ কাৰণ ইমান সুন্দৰ কথা। আমি আজি নথৈ আনন্দিত হৈছোঁ আপোনাক দেখি আৰু এনেকৈ পাই, আৰু আপোনাৰ এই যে এটা জীৱন যাত্ৰা, এই এনেদৰে চলি থাকক, আপোনাৰ সুস্থ শৰীৰে আৰু সুস্থ আপোনাৰ যিটো স্মৃতিশক্তিৰে, অতি প্ৰখৰ স্মৃতিশক্তিৰে আপুনি এনেদৰে চলি থাকক, নাম প্ৰসংগ কৰি থাকক আপোনাৰ, আৰু যি খেতি বাতিৰ কাম সেয়া কৰি থাকক, লগতে যি ধৰ্মীয় কামবিলাক কৰি আছে আপুনি, ভাগৱত পাঠকে ধৰি অন্যান্য নাম প্ৰসংগ, বৰগীতৰ চৰ্চা, এইবিলাক অব্যাহত থাকক। শেষত কিবা মন্ত্ৰ আমাৰ অনুষ্ঠান সামৰিব লাগিব, আমাৰ প্ৰায় যি নিৰ্ধাৰিত সময় জীৱন সুৰভিৰ শেষ হ'বৰ হৈছে, জীৱনৰ যদি কিবা আপুনি এটা মন্ত্ৰ দি যাব খোজে, ইমান দীঘলীয়া প্ৰায় 90 বছৰ এটা জীৱনৰ আপোনাৰ যিটো যদি কয় মূল মন্ত্ৰ, বা কি শিকিলে আপুনি জীৱনৰ পৰা, এই কথাটো সুধিলে কি বুলি ক'ব?
0: কৰ্মই ধৰ্ম।
1: হয়,
0: কৰ্মই ধৰ্ম। কৰ্ম নকৰিলে এজন নহয়, কৰ্ম কৰিলে মানুহ চলিব পাৰে। বৰ্তমান দিনত কাৰো অভাৱ নাই, ঘৰ দুৱাৰ গাঁও ভূঁইৰ সকলোৰে প্ৰায় ভালেই হৈছে। ৰেডিঅ'টো এটা আকৰ্ষণীয় বস্তু। মই 1962 চনত যেতিয়া চীনা যুদ্ধ হয়, তেতিয়াৰ পৰা মই ৰেডিঅ' শুনিছোঁ, আৰু মোৰ লগতে সদায় মই ৰেডিঅ' ব্যৱহাৰ কৰি আছোঁ। আজিও ইয়াৰ উত্তৰটো মই কামনা কৰিছোঁ, ভাল হওক, ভালকৈ চলক, ইয়াৰে মই কামনা কৰিছোঁ। গোটেই চেণ্টাৰকেইটাই মই প্ৰায় শুনিয়ে থাকোঁ। মই ভাবোঁ কৰ্মই ধৰ্ম, মানুহে কৰ্ম কৰিলে আজিকালি দুখত নপৰে।
1: হয়, খুব সুন্দৰ কথা, খুব সুন্দৰ বাণীয়ে বিলাইছে আপুনি, কৰ্মই ধৰ্ম, আৰু কাম কৰিলে একোৰে অভাৱ নহয়, আপুনি যিটো কথা কৈছে। হয়, আৰু আজিৰ সময়ত এইটো অতি প্ৰাসংগিক কথা এটা। শ্ৰী হিমভৰাম হালৈ ডাঙৰীয়া, আপোনাক পাই আজি আমি পুনৰবাৰ জনাইছোঁ যে আমি নথৈ আনন্দিত হৈছোঁ, আমাৰ অতিকৈ আমি ভাল পাইছোঁ আপোনাৰ নিচিনা কৰি অতিথি আজি পাই জীৱন সুৰভিত, আপোনাৰ এই বয়সৰ বা আপোনাৰ এনেদৰে কথা কোৱা এই প্ৰখৰ স্মৃতিশক্তিৰ এগৰাকী অধিকাৰী ব্যক্তি আপুনি, আৰু নিজৰ অঞ্চলটোক ভাল পোৱা এগৰাকী ব্যক্তি ইমান সুন্দৰকৈ কৈছে। গতিকে আপোনাৰ এই জীৱনৰ যি কথা, জীৱন যি যাত্ৰা, এনেদৰে অব্যাহত থাকক। শেষত কিবা থাকি গ'ল নেকি, কিবা ৰৈ গৈছে নেকি ক'বলৈ?
0: মোৰ যিবিলাক মই শিক্ষক লাগ পাইছিলোঁ, তেখেতসকলৰ তাৰমানে পৰিয়ালো মোৰ বৰ্তমান আলহী হৈ আছে। মই এমিৰ প্ৰধান শিক্ষকৰ ঘৰখনত, তেখেতেও মোৰ শিক্ষাগুৰু, ঘৰখনে মোক এতিয়াও শ্ৰদ্ধা কৰে। LP-ৰ যিজন প্ৰধান শিক্ষক, তেওঁলোকে মোক এতিয়াও শ্ৰদ্ধা কৰে। আৰু মোৰ যিবিলাক নিজৰ আলহী বা মামাথৰ ঘৰে, মোক সদায় এতিয়াও দিহা পৰামৰ্শ মোৰ পৰা লয়, ওচৰত আহে, ঠিক সেইধৰণে।
1: অশেষ ধন্যবাদ শ্ৰী হিমভৰাম হালৈ ডাঙৰীয়া, আপুনি এনেদৰে ৰাইজৰ ব্যক্তি হৈ থাকক, ৰাইজৰ মাজত এনে থাকক, মানুহৰ মৰম বুটলি থাকক যেনেদৰে আপুনি আছে। গতিকে আমি তাকেই কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আচলতে আমি। অশেষ ধন্যবাদ আজিলৈ, নমস্কাৰ জনাইছোঁ।
0: নমস্কাৰ।

0: জীৱন সুৰভি অনুষ্ঠানত সমাজকৰ্মী, শিক্ষক, জ্যেষ্ঠ নাগৰিক শিম্ভুৰাম হালুৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰ

0: হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আজি দিনৰ 12:30 বজাত ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: দিব। আৰু সেই কথাটো ইতিমধ্যে মই তেখেতক বুলি কৃতজ্ঞতা জনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছো। গতিকে এই কামখিনি অকণ খৰতকীয়াকৈ ভালকে হওক মুঠতে সেইটোৱে বিচাৰিছো।
1: বান ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰৰ দুগৰাকী শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ দায়িত্ব গহপুৰৰ হোলেঙেৰ শংকৰদেৱ শিক্ষা নিকেতন কৰ্তৃপক্ষই বহন কৰিব। মোহিত কৰ্মকাৰ আৰু সুৰজ ভূমিজ নামৰ দুয়োগৰাকী শিক্ষাৰ্থীকে কালি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত অষ্টম শ্ৰেণীত নামভৰ্তি কৰি দিয়া হয়। ভাৰত ভূটান সীমান্তৰ তামোলপুৰৰ হাতীডুবা আৰু শশীপুৰত যোৱা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে খেতিপথাৰ নষ্ট কৰে। তুলাপ্ৰসাদ শৰ্মা নামৰ ব্যক্তিগৰাকীৰ 10 বিঘা কৃষিভূমিত বনৰীয়া হাতীৰ জাকে দেৱাল ভাঙি প্ৰৱেশ কৰে আৰু 150 জোপা নাৰিকল, 200 জোপা কলগছৰ লগতে শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস, তামোল গছ আদি উভালি তহিলং কৰে। একেটা অঞ্চলৰে চন্দ্ৰ বিশ্বাস নামৰ কৃষকগৰাকীৰ 4 বিঘা খেতিও বন্যহস্তীয়ে বিনষ্ট কৰে। দুয়োটা পৰিয়ালে বন বিভাগ তথা চৰকাৰক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 12:05 শুনিবলৈ পাব। নমস্কাৰ।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, পম্পা চন্দ, FM ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই লীনা বৰা।
3: গলিয়ে গলিয়ে গ্ৰন্থ শুনা যা, প্ৰতিটো ঘৰে নিজ গণনা কৰা, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
4: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
2: নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে পুনম বৰুৱাই।
5: श्रोतागण, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव और मैं हूँ आपकी प्रस्तुतकर्ता पूनम बरुआ। कहते हैं जिंदगी एक सफर है और इस सफर की सबसे खूबसूरत बात यह है कि हमें पहले से ही नहीं पता होता कि अगला मोड़ हमें कहाँ लेकर जाएगा। कभी रास्ते आसान होते हैं, कभी मुश्किलें सामने आ जाती है, कभी कोई अपना रास्ते में मिल जाता है और कभी कोई बहुत अपना पीछे छूट जाता है। लेकिन हर मोड़, हर रास्ता और हर मुलाकात हमें कुछ ना कुछ सिखा कर जाती है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত বিভিন্ন বিষয়ত কথা পাতি তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। আজিৰ অনুষ্ঠানটিলৈও দুগৰাকী অতিথি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে হীৰকজ্যোতি বৰুৱা,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে তনুশ্ৰী চৌধুৰী,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে আজিৰ অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ।
2: হয়, ধন্যবাদ,
3: ধন্যবাদ।
1: প্ৰথমে মই হীৰকজ্যোতি বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মই হীৰকজ্যোতি বৰুৱা। মোৰ মূল ঘৰ নলবাৰী বৰভাগত। মোৰ মা শ্ৰী অনিমা বৰুৱা, দেউতা শ্ৰী দীপক বৰুৱা। মই মোৰ শিক্ষা আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ জৰিয়তে। তাতেই হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে পঢ়িলোঁ। তাৰপাছত মোৰ কলেজীয়া শিক্ষা মই বৰভাগ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰোঁ আৰু স্নাতক পৰ্যায়লৈকে ৰাজনীতি বিজ্ঞান বিভাগত বৰভাগ মহাবিদ্যালয়ৰ পৰা মই শিক্ষা সাং কৰোঁ। তাৰপিছত স্নাতকোত্তৰ ডিগ্ৰী ৰাজনীতি বিজ্ঞান বিভাগতে গ্ৰহণ কৰোঁ।
1: এইবাৰ মই তনুশ্ৰী চৌধুৰীৰ ওচৰলৈ আহিছোঁ। আপোনাৰো পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মই তনুশ্ৰী চৌধুৰী। মোৰ মাৰ নাম শ্ৰী উপমা শইকীয়া, দেউতা শ্ৰী লক্ষ্মী চৌধুৰী। মোৰ ঘৰ মিৰ্জা তিনিআলি কল্লাপাৰাত। মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি ঘটিছিল মিৰ্জা কামৰূপ জাতীয় বিদ্যালয়ৰ পৰা। কলেজীয়া জীৱনৰ আৰম্ভণি ঘটিছিল দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ। তাতেই স্নাতক আৰু স্নাতকোত্তৰ অসমীয়া বিভাগত সাং কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছচিয়লজি বিভাগত বৰ্তমান ছাত্ৰী হিচাপে অধ্যয়নৰত অৱস্থাত আছোঁ। লগতে ইপছন আৰ্ট স্কুলৰ পৰা 8 বছৰীয়া স্কুলীয়া জীৱনৰ আৰ্ট এণ্ড ক্ৰাফ্ট বিভাগত ডিগ্ৰী লৈছোঁ।
1: মানে আপুনি সাহিত্যৰ লগতে কলাৰ দিশৰ লগতো জড়িত।
3: হয়,
1: সাহিত্যৰ ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িল, কেনেকৈ খোজ দিছিলে প্ৰথম, গোটেই কথাখিনি জানিব বিচাৰিছোঁ।
3: সাহিত্যৰ ক্ষেত্ৰত আৰম্ভণি বুলি ক'বলৈ গ'লে মোৰ দেউতা আৰু মোৰ বৰদেউতা, এওঁলোকৰ কথা একেবাৰে মই মোৰ জীৱনত নুই কৰিব নোৱাৰোঁ। লগতে মোৰ ঘৰখন একেবাৰে সাংস্কৃতিক দিশৰ লগত জড়িত এখন ঘৰ। মোৰ দেউতা আৰু বৰদেউতা নাটক, কবিতা আদিৰ লগত, বিশেষকৈ নাট্যকাৰ হিচাপে তেওঁলোক নিজৰ অঞ্চলত যথেষ্ট পৰিচিত। তেওঁলোকক দেখি দেখিয়ে সৰুৰ পৰা যথেষ্টখিনি মই উদগনি পাইছিলোঁ। তেওঁলোকৰ লগত বিভিন্ন অনুষ্ঠানত লগত লৈ যাওঁতে তেওঁলোকৰ অনুষ্ঠান দেখি, তেওঁলোকৰ লিখাৰ শৈলীবিলাক, শব্দৰ গাঁথনি,

কথাৰ শৈলী, কথন ভংগী আদি সকলোবিলাকে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছিল। তেনেদৰে এটা দুটাকৈ মোৰ স্কুলীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি কিছু কিছু পৰিমাণে ৰাপ আগবাঢ়িছিলে। ভুলে শুদ্ধই প্ৰথম অৱস্থাত লিখা আৰম্ভ কৰিলোঁ। তাৰপিছত মই কেতিয়াবা দুই এশাৰী লাইন লিখোঁ, দেউতা বৰদেউতাক মই দেখাবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে শুধৰাই দিলে লিখন পদ্ধতি, কথন ভংগী, শব্দৰ শৈলীবিলাক। মোৰ বিশেষকৈ ৰাপটো ক'বলৈ গ'লে গল্প, নাটক আদিৰ পৰা কবিতাৰ ক্ষেত্ৰত মোৰ পিছলৈ ৰাপ বাঢ়িব ধৰিলে।

0: আছোঁ। এইখিনিৰ কাৰণে মই প্ৰথমে মোৰ ঘৰখনকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে চাগে, বা তেওঁলোকৰ পৰা যিখিনি অভিভাৱকত্ব লাভ কৰিলোঁ তাৰ বাবে চাগে আজিৰ স্থিতিলৈ আহিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই মোৰ মাৰ কথা ক'ব লাগিব। যদিও সাধাৰণ গৃহিণী, তথাপি মাৰ কিতাপ পত্ৰৰ প্ৰতি যথেষ্ট ৰাপ। মই সৰুৰে পৰাই মাৰ ওচৰত এইবোৰ দেখি আহিছোঁ। লগতে মোৰ দেউতাও সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। দেউতা এসময়ৰ অসমৰ যথেষ্ট ভাল নাগৰু হিচাপে, নাগাৰা নামৰ শিল্পী হিচাপে জনপ্ৰিয় আছিল। লগতে তেনেকৈ মই সৰুৰে পৰা আৰম্ভ কৰিলোঁ। সৰুতে মামাহঁতৰ গাঁৱত গৈ নাটক দেখোঁ, নাটকৰ শৈলীবোৰ দেখিবলৈ পাই তেতিয়াৰ পৰাই হেঁপাহ জাগিল। ঘৰত সৰুৰ পৰাই দেখা পালোঁ বাতৰি কাকত, আলোচনী আদি, সেইবোৰত দেখা পায়ো লিখিবলৈ ইচ্ছা জাগিল। তেনেকৈ মই আৰম্ভ কৰিলোঁ আৰু চতুৰ্থ শ্ৰেণীত থাকোঁতে প্ৰথমে নিজে এখন একাংকিকা লিখিবলৈ চেষ্টা কৰিলোঁ। ভাল হোৱা নাছিল, যথেষ্ট ভুল হৈছিল আৰু তেনেকৈ বিদ্যালয়তে মঞ্চস্থ কৰিলোঁ। তাৰপিছত সকলোৱে প্ৰেৰণা দিলে, তেনেকৈ পঞ্চম ষষ্ঠ শ্ৰেণীটো লিখিবলৈ চেষ্টা কৰিলোঁ, তেনেকৈ লিখি গ'লোঁ। বোধ কৰোঁ অষ্টমমান শ্ৰেণীত থাকোঁতে তেতিয়া আমি বিদ্যালয়ৰ ফালৰ পৰা এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিছিলোঁ আৰু সম্পাদনা ময়ে কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ সঁফুৰা আলোচনীত সেই সময়ত এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। তাত নিৰ্মলপ্ৰভা বাইদেউৰ বিষয়ে লিখিছিল। নিৰ্মলপ্ৰভা বাইদেউ স্কুলীয়া জীৱনত থাকোঁতে অসম গৌৰৱ নামৰ এখনি হাতে লিখা আলোচনী প্ৰকাশ কৰিছিল বুলি জানিব পাৰিছিলোঁ। গতিকে সেই লিখনিটো পঢ়ি মই যথেষ্ট উদগনি লাভ কৰিছিলোঁ আৰু তেনেকৈ মই হাতে লিখা আলোচনীখন প্ৰকাশ কৰিলোঁ। তাৰপিছতো বিভিন্নজনৰ পৰা বিভিন্ন ধৰণে প্ৰশংসা পালোঁ, আগুৱাই যোৱাৰ কাৰণে উৎসাহ পালোঁ আৰু তাৰপিছত মহাবিদ্যালয় জীৱনত আহিও লিখা মেলাৰ লগত জড়িত হৈ থাকিলোঁ। বিশেষকৈ মই কৈ ভাল পাম যে মই মাজতে মাছৰ জোল বুলি এটা কবিতাৰ বাবে অসমৰ যি এনাজৰী এৱাৰ্ড আছে, এনাজৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ আৰু এইবোৰেও মোক মোৰ এই যাত্ৰাপথৰ বাবে যথেষ্ট উদগনি যোগাই আহিছে। এইখিনিয়ে ক'ব লগা।
1: মানে আজি যদিও হীৰকজ্যোতি বৰুৱাই ষ্টুডিঅ'লৈ গল্প পাঠ কৰিবলৈ আহিছে, হীৰকজ্যোতি বৰুৱা সাহিত্যৰ অন্য দিশ, নাটক, কবিতা আদিৰ লগতো সমানে জড়িত।
0: হয়, লিখি ভাল পাওঁ আৰু পঢ়ি ভাল পাওঁ।
1: হয়, আজিৰ অনুষ্ঠানত তনুশ্ৰী চৌধুৰী আমাৰ ষ্টুডিঅ'লৈ আহিছে কবিতা পাঠ কৰিবলৈ। আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
2: আজি মই পাঠ কৰিব লোৱা প্ৰথম কবিতাটিৰ শিৰোনাম হৈছে ভাত মুঠি বাই। বাই, তই হাত দুখন ল মুঠি মাৰি, গধুৰ হ'লেও এৰি নিদিবি পৰ্বতৰ টান শিল বুলি, তেজবোৰ পানী নকৰিলে কোনে দিব ভাতৰ কাঁহী। বাই, তোৰ দিনবোৰ যদি হয় সদায়ে ৰাতি, কেনেকৈ জ্বলিব পাকঘৰৰ এলান্ধু লগা চাকি, কলমলাই থকা পেটৰ ভোকত যাবনে কোলাৰ কেঁচুৱা ঘুমতি, বস্ত্ৰহীন ভৰি দুখন এন্ধাৰত ভৰ দি সূৰ্যলৈ চাই মূৰ তুলি, তেহে পাবি ভাৰস্তৰ ভাতমুঠি। মোৰ দ্বিতীয়টি কবিতাৰ শিৰোনাম হৈছে সাগৰ। সাগৰ, এখন সাতাম পুৰুষীয়া সাগৰ, শব্দবিহীন ব্ৰজ্ৰপাতে আঘাত সানিছিল সাগৰত, ছেদ কৰিছিল সাতাম পুৰুষীয়া সম্বন্ধত, চৌদিশে অশ্ৰু বিননি, সাগৰৰ কুটুম্ববোৰৰ দেহত একেবাৰে নাই জিৰণি, সময়ৰ ধৌৱে ধৌৱে কুটুম্ববোৰে মাথো মিনতি কৰিছিল সাগৰ তুমি শান্ত হোৱা, যি কুটিলতাই ভাঙিব পাৰে সম্বন্ধ ৰগনি, সাগৰ তোমাৰ বক্ষ নেদেখুৱাবা মানুহৰ পৰিপন্থী। ধন্যবাদ।
1: হয়, খুব সুন্দৰ। আৰু আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তু বাছি লয়?
2: হয়, যদিও সকলোৰে কবিতাৰ গঠনশৈলী, শব্দশৈলী, কথন ভংগী, ভাৱধাৰা তেওঁলোকে কেনেকৈ প্ৰকাশ কৰে সকলোৰে নিজাববীয়া, তথাপিও যদি মই মোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, মই বৰ্তমান বাস্তৱ সমাজৰ মানুহৰ যি পৰিস্থিতি, যি মানুহৰ আৱেগ অনুভূতি, তেওঁলোকৰ জীৱন ধাৰণৰ যি অগনি, সকলোবিলাককে একত্ৰিত কৰি যি মই অনুভৱ কৰোঁ, যি মোৰ অন্তৰে উচুপে তেওঁলোকৰ জীৱনৰ গাথাসমূহ দেখি, সেইবিলাককে কেতিয়াবা অনুভৱ কৰি শব্দৰ আকাৰ হিচাপে মই নিজাববীয়াকৈ দিবলৈ চেষ্টা কৰোঁ।
1: হয়, খুব সুন্দৰ। হীৰকজ্যোতি বৰুৱাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প লিখিবলৈ কোনবিলাক বিষয়বস্তু আছিল?
0: হয়, বিশেষকৈ গল্প লিখিবলৈ যদি বিচৰা যায় বিশেষকৈ লাগিব আমাক চৰিত্ৰ, আৰু চৰিত্ৰখিনি আমি সাধাৰণতে সমাজৰ পৰা আমি তুলি ধৰিব পাৰোঁ, কাৰণ আমাৰ সমাজ ব্যৱস্থা, আমাৰ চৌপাশত তেনেধৰণৰ বিভিন্ন চৰিত্ৰ থাকে যিসমূহ সকলোৱে অনুভৱ কৰিব পাৰে। আমি সকলোৱে জানো মানুহ অনুভূতি প্ৰৱণ প্ৰাণী, কিন্তু সকলোৱে অনুভৱ কৰিব পাৰে আৰু এই অনুভৱখিনিক মই শব্দৰ জৰিয়তে কাগজত ফুটাই তুলিবলৈ চেষ্টা কৰোঁ আৰু এই অনুভৱখিনিয়ে হয়তো এটা সময়ত মই গম নোপোৱাকৈ গল্পৰ ৰূপ লয়।
1: তেতিয়াহ'লে আপোনাৰ পৰা গল্পটি শুনি ল'ব বিচাৰিছোঁ।
0: নিশ্চয়। গল্পটিৰ নাম ৰাখিছোঁ মৰহি যোৱা বসন্তৰ স্বৰলিপি। শৰতৰ সেই শেতা গধূলিটোত আকাশখন যেন কোনো অদৃশ্য বিষাদত গুমা হৈ পৰিছিল। পশ্চিম দিগন্তত অস্তগামী সূৰ্যটোৱে দিনটোৰ শেষ ৰক্তি মাভাখিনি আকাশৰ বুকুত সিঁচি দি লাহে লাহে অন্ধকাৰৰ অটল গহ্বৰত বিলীন হৈ গৈছিল। খিৰিকীৰ সিপাৰে শুকান পাতবোৰে বতাহৰ ক্ষীণ জোকাৰণিত কঁপি কঁপি মাটিৰ বুকুত সৰি পৰিছিল। যেন প্ৰকৃতিয়েও কোনো এক অনুচ্চাৰিত শোকৰ অন্ত

অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আছিল। চৌপাশে তেতিয়া উৎসৱৰ বতাহ, দূৰৰ কোনোবা ঘৰৰ পৰা ভাহি আহিছিল শাৰদীয়া সন্ধিয়াৰ ঘণ্টাধ্বনি। ক'ৰবাত শিশুৰ হাঁহি, ক'ৰবাত ব্যস্ত মানুহৰ প্ৰাণচঞ্চল কোলাহল, ক'ৰবাত আকৌ পোহৰৰ মালেৰে সজাই তোলা হৈছিল ঘৰ দুৱাৰ। কিন্তু এই ঘৰখনত যেন পোহৰৰ কোনো অধিকাৰেই নাছিল, নাছিল কোনো প্ৰাণচঞ্চল উদ্দীপনাৰ চিন। এক গোমা পৰিৱেশে সন্ধিয়াতে গিলি পেলাইছিল এমহলীয়া ঘৰখন। মাত্ৰ এমাহ আগতেই প্ৰজ্ঞানৰ মা চিৰদিনৰ বাবে গুচি গৈছিল। মানুহে কয় মৃত্যু নিশ্চিত, এক এৰাব নোৱাৰা কঠিন সত্য। কিন্তু প্ৰজ্ঞানৰ বাবে মৃত্যুৱে সেইদিনা কেৱল তেওঁৰ মাকক লৈ যোৱা নাছিল, লৈ গৈছিল তেওঁৰ শৈশৱ, তেওঁৰ নিৰাপত্তাৰ শেষ আশ্ৰয়, তেওঁৰ ঘৰখনৰ উম আৰু মা বুলি মাতি উত্তৰ পোৱাৰ শেষ অধিকাৰটো। এগৰাকী মানুহ নথকাৰ পিছত এখন ঘৰ কিমান বিশাল, কিমান নিৰ্জন আৰু কিমান অৰ্থহীন হৈ পৰে, সেই কথা প্ৰজ্ঞানৰ আগত কেতিয়াও অনুভৱ হোৱা নাছিল। একেখনেই ঘৰ, একেবোৰেই দেৱাল, একেই বিছনা, একেটা পাকঘৰ, তথাপি সকলোবোৰ যেন হঠাতে অচিনাকি হৈ পৰিছিল। মাকৰ কোঠাটোৰ দুৱাৰখন পাৰ হ'লে তেওঁৰ বুকুখনে কিবা এক অদৃশ্য শূন্যতাই চেপি ধৰিছিল। এতিয়াও কেতিয়াবা তেওঁৰ এনে লাগিছিল পিছফালৰ পৰা মাকে মাতিব, বাপু আহিলি, কিন্তু কোনো মাত নাছিল, কেৱল নীৰৱতা। এখন খালী কাঠৰ চকী, খিৰিকীৰ কাষত থৈ যোৱা মাকৰ পুৰণি চশমাযোৰ, বিছনাৰ কাষত আধা খোৱা ঔষধৰ বটল, আলমাৰীৰ ওপৰত ফাঁচ কৰি থোৱা এখন পুৰণি চাদৰ, আৰু ফ্ৰেমৰ ভিতৰত আবদ্ধ হৈ থকা এখন হাঁহিমুখীয়া মুখ, আৰু মনৰ ভিতৰত হেতা ৰঙী স্মৃতি, এইবোৰেই যেন এতিয়া প্ৰজ্ঞানৰ বাবে তেওঁৰ মাকৰ অস্তিত্বৰ শেষ সাক্ষ্য। সেইদিনা সন্ধিয়া তেওঁ মাকৰ কোঠাটোৰ মজিয়াত বহি আছিল। হাতত আছিল মাকৰ হাঁহিমুখীয়া পৰ্ট্ৰেইটখন। বহু সময় ধৰি তেওঁ ছবিখনৰ পৰা চকু আঁতৰাব পৰা নাছিল। ছবিখনত মাকৰ হাঁহিটো অসম্ভৱ সুন্দৰ লাগিছিল। কিমান নিৰ্মল আছিল এই হাঁহিটো! সেই হাঁহিৰ মাজত যেন হাজাৰটা আশা, হাজাৰটা আশীৰ্বাদ, হাজাৰটা অপেক্ষা আৰু হাজাৰটা অকথিত মৰ্মৰ স্ৰোত বৈ আছিল। প্ৰজ্ঞানে ছবিখনৰ ওপৰত আঙুলি বুলাই লাহেকৈ ফুচফুচাই ক'লে, মা, মই সঁচাকৈ বৰ দেৰি কৰিলোঁ নেকি? কথাষাৰ কৈ তেওঁ নিজে নীৰৱ হৈ পৰিল, কাৰণ কিছুমান প্ৰশ্নৰ উত্তৰ মৃত্যুৱে মানুহৰ পৰা চিৰদিনৰ বাবে কাঢ়ি লৈ যায়। ঠিক সেই মুহূৰ্ততে তেওঁৰ ফোনটো বাজি উঠিল, এটা অচিনাকি নম্বৰ। প্ৰথমবাৰ ফোনটো বাজোতেই প্ৰজ্ঞানে গুৰুত্ব নিদিলে, দ্বিতীয়বাৰ আকৌ বাজিল, তেওঁ ফোনটোলৈ চাই ৰ'ল। তৃতীয়বাৰৰ বাবে ফোনটো বাজি উঠাত কিয় জানো তেওঁৰ বুকুৰ ভিতৰত এক অজ্ঞাত অহংকাৰ থৌ খেলি গ'ল। অৱশেষত তেওঁ ফোনটো তুলি ল'লে। হেল্ল'! সিপাৰৰ পৰা কিছু মুহূৰ্ত কোনো শব্দ নাহিল। তাৰপিছত ফাঁহি আহিল এটা কপা ক্ষীণ, বাৰ্ধক্যৰ ফলত অৱনত অথচ অপৰিসীম মমতাৰে সিক্ত কণ্ঠ, বাপু তই অৱশেষত মাৰলৈ মনত পেলালি। প্ৰজ্ঞানৰ বুকুৰ ভিতৰত যেন কোনোবা হঠাতে হেঁচা মাৰি ধৰিলে, কণ্ঠটো পুনৰ ফাঁহি আহিল। মই জানো তই অফিচৰ কামত বৰ ব্যস্ত, চহৰৰ জীৱনটোও বৰ দৌৰা দৌৰি, তথাপি এই বুঢ়ী মাজনীলৈ এবাৰ ফোন কৰিবলৈও সময় নাপাবি, এইবুলিতো মই ভবা নাছিলোঁ। কেইদিন ধৰি তোৰ ফোনটোলৈ চাই আছোঁ বাপু, ভাবিছিলোঁ আজি হয়তো মোৰ বাপুৱে ফোন কৰিব। প্ৰজ্ঞানৰ চকু দুটা আপোনা আপুনি মুত খাই গ'ল। তেওঁ লগে লগে বুজি পাইছিল এয়া নিশ্চয় ৰং নাম্বাৰ, আৰু সেইবাবে এগৰাকী অচিনাকি বৃদ্ধাই তেওঁক নিজৰ পুত্ৰ বুলি ভাবিছে। এতিয়া তেওঁৰ একমাত্ৰ কৰ্তব্য আছিল ফুলটো শুধৰাই দিয়া। মা, আপুনি ফুল নম্বৰ ফোন কৰিছে। শব্দকেইটা উঠলৈ আহিছিল কিন্তু মুখেৰে ওলাই নাহিল প্ৰজ্ঞানৰ, কাৰণ মা শব্দটো উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ অন্তৰৰ কোনোবা গভীৰতম কোণত এমাহ ধৰি জমা হৈ থকা বিষাদৰ বান্ধটো যেন হঠাতে খহি পৰিল। সেই বৃদ্ধা কণ্ঠত তেওঁ নিজৰ মাকৰ মাত শুনিছিল। মাকৰ সেই শেষ দিনবোৰ মনত পৰিল, বাপু আজি ভাত খালিনে? বেছি ৰাতি নকৰিবি, গৰম কাপোৰ পিন্ধিবি, নিজৰ যত্ন ল'বি, তই ঘৰলৈ আহিলে মোৰ মনটো বৰ ভাল লাগে। কিমান সাধাৰণ আছিল সেই কথাবোৰ, কিন্তু মানুহে যেতিয়া আপোনজনক হেৰুৱাই তেতিয়াহে বুজে সাধাৰণ কথাবোৰে কেতিয়াবা জীৱনৰ আটাইতকৈ অসাধাৰণ ঘটনা হৈ ৰৈ যায় স্মৃতিৰ পৃষ্ঠাবোৰত। প্ৰজ্ঞানৰ চকুৰ কুণ্ডুটা সেমেকি উঠা যেন অনুভৱ হ'ল। তেওঁ জানিছিল তেওঁ মিছা ক'বলৈ গৈ আছে, তথাপি সেই মুহূৰ্তত সত্য কোৱাৰ শক্তি তেওঁৰ নাছিল। তেওঁ মাতটো গধুৰ কৰি লাহেকৈ ক'লে, মা মই দুঃখিত। সিপাৰৰ পৰা এটা দীঘলীয়া নিশ্বাস ওলাই আহিল। সেই নিশ্বাসত যেন কেইবাদিনৰ অপেক্ষা, বহু বছৰৰ নিসংগতা আৰু এজনী মাতৃৰ বুকুৰ গভীৰতম স্বস্তি একেলগে মিহলি হৈ আছিল। দুঃখিত কিয় হবি বাপু? প্ৰজ্ঞান কিছু সময় নীৰৱ হৈ পৰিল। বৰ ব্যস্ত আছিলোঁ মা। তই ভালে আছনে? এবাৰ প্ৰজ্ঞানৰ বুকুখন মোচৰ খাই উঠিল। কোনোবাই সেই প্ৰশ্নটো কিমান দিনৰ পিছত সুধিছিল? তেওঁ লাহেকৈ ক'লে, হয় মা মই ভালে আছোঁ, তুমি কেনে আছা? সিপাৰৰ কণ্ঠত শিশুৰ দৰে এটা কোমল হাঁহি ফুটি উঠিল। তই কুশলে থাকিলে মোৰ সকলো দুখ পলকতে নাইকিয়া হয় বাপু। চহৰৰ বতাহজাক বৰ বেয়া, নিজৰ যত্ন ল'বি, সময়মতে ভাত খাবি, বেছি কাম নকৰিবি, কিছুক্ষণৰ পুনৰ নীৰৱতা, আৰু মাজে মাজে মাৰ কথাও মনত পেলাবি। প্ৰজ্ঞানৰ চকুৰ পানীখিনি এইবাৰ কোনো বাধাই মানিবলৈ প্ৰস্তুত নাছিল। সেইদিনা ফোনটো কেতিয়া কটা গ'ল তেওঁ নিজেও গম নাপালে, কিন্তু ফোনটো কাট খাই যোৱাৰ পিছত তেওঁ বহু সময় ধৰি ফোনটো বুকুত সাৱতি বহি থাকিল, যেন সেই সৰু যন্ত্ৰটোৰ ভিতৰতে কোনোবাই তেওঁৰ হেৰাই যোৱা মাতৃৰ উমটো বন্দী কৰি থৈ গৈছে। সেই নিশা বহুদিনৰ পিছত প্ৰজ্ঞানৰ চকুত অলপ শান্তিৰ টোপনি নামিছিল। তাৰপিছত আৰম্ভ হ'ল এক অদ্ভুত, অব্যক্ত আৰু অলিখিত সম্পৰ্ক।

প্ৰতি দেওবাৰে ঠিক একে সময়তে ফোনটো বাজিবলৈ ধৰিলে। কেতিয়াবা বৃদ্ধাগৰাকীয়ে সুধিছিল, বাপু আজি কি খালি? কেতিয়াবা কৈছিল, বাহিৰত ঠাণ্ডা পৰিছে নেকি, গৰম কাপোৰ পিন্ধিবি। কেতিয়াবা নিজৰ শৈশৱৰ কথা কৈ কৈ হাঁহিছিল, কেতিয়াবা পুত্ৰৰ শৈশৱৰ কথা কৈছিল, আৰু কেতিয়াবা কোনো কথা নকয়, কেৱল ফোনৰ সিপাৰে নীৰৱ হৈ থাকিছিল। সেই নীৰৱতাবোৰতো প্ৰজ্ঞানে এক অদ্ভুত মাতৃস্নেহৰ শব্দ শুনিছিল। প্ৰজ্ঞানেও নিজৰ কথা ক'বলৈ আৰম্ভ কৰিছিল, অফিচৰ কথা, চহৰৰ ব্যস্ততাৰ কথা, নিজৰ একাকিত্বৰ কথা, কেতিয়াবা নিজৰ শৈশৱৰ কথাও। কিন্তু তেওঁ কেতিয়াও নিজৰ নাম কোৱা নাছিল। নিজৰ নাম কৈ বেনামী সম্পৰ্কটো নষ্ট কৰাৰ সাহস তেওঁৰ নাছিল। কেতিয়াও কোৱা নাছিল যে তেওঁ প্ৰকৃততে সেই বৃদ্ধাগৰাকীৰ পুত্ৰ নহয়। বৃদ্ধাগৰাকীয়েও কেতিয়াও এই বিষয়ত কোনো প্ৰশ্ন কৰা নাছিল। হয়তো সত্যটো জানিব বিচৰা নাছিল। হয়তো তেওঁ জানিছিল জীৱনত কিছুমান সত্যতকৈ কিছুমান মিছা অধিক ভাল লগা, কাৰোবাৰ জীয়াই থকাৰ সম্বল। কিছুমান মিছাই যদি কাৰোবাৰ শেষ জীৱনটো পোহৰেৰে ভৰাই তোলে, তেন্তে সেই মিছা জানো পাপ অথবা প্ৰতাৰণা হ'ব পাৰে। এয়া আছিল এক পবিত্ৰ মিছা। এজন মাতৃহাৰা পুত্ৰই এগৰাকী অচিনাকী বৃদ্ধাৰ কণ্ঠত হেৰুৱাই পেলোৱা মাতৃস্নেহৰ চাহ বিচাৰি পাইছিল, আৰু এগৰাকী অন্ধ নিসংগ বৃদ্ধাই এজন অচিনাকী মানুহৰ কণ্ঠত নিজৰ বহুদিনে অপেক্ষা কৰি থকা পুত্ৰৰ উশাহ বিচাৰি পাইছিল। অথচ তেওঁলোকৰ মাজত নাছিল কোনো তেজৰ সম্পৰ্ক, তথাপি হৃদয়ৰ এক গভীৰ আত্মীয়তাই বান্ধি ৰাখিছিল দুটা নিসংগ মন। এটা ফোন নম্বৰে দুটা নিসংগ আত্মাক যেন ভাগ্যৰ কোনো অদৃশ্য সূতাৰে বান্ধি পেলাইছিল। এদিন বৃদ্ধাগৰাকীয়ে হঠাতে সুধিলে, বাপু তই সৰুতে বৰ দুষ্ট আছিলে। প্ৰজ্ঞানৰ মুখত হাঁহি বিৰিঙিছিল, হয় মা, বৰ দুষ্ট আছিলোঁ, মিছা ক'ব নালাগে, সঁচাকৈয়ে কৈছোঁ। বৃদ্ধাগৰাকীয়ে মৃদুকৈ হাঁহিলে, তই যে সৰুতে মোৰ কোচতে শুইছিলে। প্ৰজ্ঞানৰ হাঁহিটো হঠাৎ স্তব্ধ হৈ গ'ল। তেওঁ খিৰিকীৰ বাহিৰলৈ চাই বহু কষ্টেৰে ক'লে, হয় মা। সিপাৰৰ পৰা বৃদ্ধাগৰাকীৰ মৃদু হাঁহি ভাহি আহিল। প্ৰজ্ঞানৰ বুকুত যেন কোনোবা এজনে পুৰণি খত এটাত খোজ মাৰি দিলে। তেওঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে বৃদ্ধাগৰাকীয়ে তেওঁক ফুলকৈ পুত্ৰ বুলি ভাবি আছে, আৰু তেওঁ ফুলটো ভাঙি দিয়া নাই, আৰু এয়াও এক প্ৰতাৰণাই নহয় জানো। কিন্তু তেওঁ নিজেও জানে এই ফুলটোৰ মাজত নিজৰ হেৰাই যোৱা মাকক বিচাৰি পোৱা নাছিল জানো। দিনবোৰ পাৰ হৈ গ'ল, এমাহ, দুমাহ, চাৰিমাহ, ছমাহ, সাত মাহৰ ভিতৰত এই ফোনটো প্ৰজ্ঞানৰ জীৱনৰ এটা অবিচ্ছেদ্য অভ্যাস হৈ পৰিছিল। দেওবাৰ মানেই অপেক্ষা। ফোনটো বাজিলেই তেওঁৰ মুখত হাঁহি বৃদ্ধাগৰাকীৰ কণ্ঠ শুনিলে বুকুৰ ভিতৰত এক অদ্ভুত প্ৰশান্তি। এদিন প্ৰজ্ঞানৰ মনত কিবা এটা জানিবলৈ বৰ ইচ্ছা জাগিল। তেওঁ সুধিলে, মা তুমি মোক কেতিয়াবা পুনৰ চাব বিচৰানে? সিপাৰৰ পৰা কিছু সময়ৰ বাবে এক গভীৰ নিৰৱতা নামি আহিল। তাৰপিছত বৃদ্ধাগৰাকীয়ে অতি কোমল স্বৰেৰে ক'লে, মোৰ চকু দুটা এতিয়াও আগৰ দৰে নাই বাপু, পৃথিৱীখন মোৰ বাবে লাহে লাহে পোহৰহীন হৈ পৰিছে। প্ৰজ্ঞানৰ বুকুখন গধুৰ হৈ আহিল। বৃদ্ধাগৰাকীয়ে পুনৰ ক'লে, কিন্তু তোৰ মাতটো শুনিলেই মোৰ চকুৰ আগত তোৰ মুখখন ভাহি উঠে। প্ৰজ্ঞানৰ ডিঙিটো শুকাই গ'ল। তোমাৰ মতে মই বাৰু দেখিবলৈ কেনেকুৱা মা? সিপাৰৰ পৰা অলপ হাঁহি, জোনটোৰ দৰে। কিন্তু তুমি মোৰ মুখখন বহুদিন দেখাই নাই, বৃদ্ধাগৰাকীয়ে কিছু সময় নীৰৱে থাকি ক'লে। মাকৰ চকুৱে সন্তানৰ মুখ নেদেখিলেও সন্তানক চিনিব পাৰে বাপু। প্ৰজ্ঞানে সেইদিনা আৰু কোনো কথা ক'ব নোৱাৰিলে। ফোনটো কাটি বহু সময় ধৰি তেওঁ মাকৰ ছবিখনৰ সন্মুখত বহি থাকিল। কিন্তু সময় কোনো অনুভূতিৰ বাবে থমকি নৰয়। ঠিক সাত মাহৰ পিছত এটা দেওবাৰে সন্ধিয়া প্ৰজ্ঞানৰ ফোনটো বাজি নুঠিল। সন্ধিয়া পাৰ হৈ গ'ল, ৰাতি গভীৰ হ'ল, খৰিৰ কাটা এফালৰ পৰা আনফাললৈ আগবাঢ়ি থাকিল। কিন্তু সেই চিনাকি নম্বৰটোৰ পৰা আজিও ফোনটো নাহিল। প্ৰথমতে প্ৰজ্ঞানে নিজকে বুজালে, হয়তো বৃদ্ধাগৰাকী অসুস্থ, হয়তো ফোনটোৰ বেটাৰী শেষ হ'ব পাৰে, হয়তো তেওঁ শুই পৰিছে, ইত্যাদি ইত্যাদি। কিন্তু অন্তৰৰ কোনোবা গভীৰ কোণৰ পৰা এটা অশুভ আশংকাই লাহে লাহে মূৰ দাঙি উঠিবলৈ ধৰিলে। অৱশেষত তেওঁ নিজেই সেই নম্বৰটোলৈ ফোন কৰিলে। এবাৰ ৰিং হ'ল, দুবাৰ, তিনিবাৰ। বহু সময়ৰ পিছত ফোনটো ৰিচিভ কৰিলে, কিন্তু সিপাৰৰ পৰা ভাহি কণ্ঠটো চিনাকি নাছিল। এজন পুৰুষ গম্ভীৰ অথচ ভাঙি পৰা কণ্ঠ, হেল্ল'। প্ৰজ্ঞানৰ বুকুৰ ভিতৰখন হঠাৎ শূন্য হৈ পৰিল। তেওঁ কোনোমতে ক'লে, মা। মা ক'ত? সিপাৰৰ পৰা কোনো উত্তৰ নাহিল, মাত্ৰ কেইছেকেণ্ডমানৰ এক অসহনীয় নীৰৱতা। প্ৰজ্ঞানৰ কণ্ঠ কঁপি উঠিল। আজি তেওঁ মোক ফোন কৰা নাই। সিপাৰৰ পৰা মানুহজনে যেন নিজৰ কান্দোনটো দমন কৰি ক'লে, মা আৰু এই পৃথিৱীত নাই। প্ৰজ্ঞানৰ হাতৰ পৰা ফোনটো প্ৰায় সৰি পৰাত লিখিয়া হ'ল। কি? কালি সন্ধিয়া তেওঁ আমাক এৰি গুচি গ'ল। প্ৰজ্ঞানৰ চকুৰ আগত যেন মুহূৰ্ততে সমস্ত পোহৰ শেষ হৈ আহিল। তেওঁ বহু কষ্টৰে সুধিলে, আপুনি আপুনি কোন? সিপাৰৰ পুৰুষজনে ক'লে, মই আৰতী শৰ্মাৰ একমাত্ৰ পুত্ৰ। প্ৰজ্ঞানৰ বুকুৰ ভিতৰখন যেন গুজৰি উঠিল। তেওঁ কিছু সময় একো ক'ব নোৱাৰিলে। অৱশেষত কপা কণ্ঠেৰে সুধিলে, তেওঁৰ শেষ সময়ছোৱা কেনে আছিল? সিপাৰৰ মানুহজনে উচুপি উঠিল, মই চহৰত চাকৰি কৰোঁ, বিগত দুবছৰে মাৰ ওচৰলৈ যাব পৰা নাছিলোঁ, কাম আছিল, দায়িত্বও আছিল, ব্যস্ততাও আছিল। এটা তিক্ত হাঁহি যেন প্ৰজ্ঞানৰ কণ্ঠত মিহলি হৈ পৰিল। তেওঁ সৰুকৈ আওৰালে, আচলতে অজুহাত আছিল, বাকী একোৱেই নাছিল। মানুহজনে আকৌ ক'লে, মাই সদায় মোক ক্ষমা কৰিছিল, মই ভাবিছিলোঁ পিছত যাম, এদিন সময় উলিয়াম, এদিন বহিম মাৰ কাষত, এদিন তেওঁৰ হাতখন ধৰি কওঁ, মা মই আহিছোঁ। কণ্ঠটো পুনৰ থমকি গ'ল। কিন্তু সেই এদিনটো আৰু নাহিল। প্ৰজ্ঞানৰ চকুৰ পৰা চকুলো বৈ আহিল। পুৰুষজনৰ কণ্ঠটোৱে পুনৰ ক'লে, মাৰ চকু দুটাও সম্পূৰ্ণ অন্ধ হৈ পৰিছিল, পৃথিৱীখন তেওঁ দেখা নাছিল। কিন্তু আচৰিত কথা জানে? প্ৰজ্ঞানৰ বুকু ধপধপাবলৈ ধৰিলে। যোৱা সাত মাহে মা বৰ সুখী আছিল। সাত মাহ? হয়। তেওঁৰ কণ্ঠ কঁপি উঠিল। ঘৰৰ কাম কৰা ছোৱালীজনী কোৱা মতে প্ৰতি দেওবাৰে মায়ে কাৰোবাৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কথা

0: পাতিছিল। ছোৱালীজনী সুধিলে বোলে, হাঁহি হাঁহি কৈছিল, মোৰ বাপেৰে মোক এতিয়া বৰ মৰম কৰে, সি প্ৰতি দেওবাৰে মোক ফোন কৰে, মোৰ চকুলো মচে। প্ৰজ্ঞানৰ চকুৰ পানী এবাৰ ডিঙিয়েদি বাকৰি আহিল। পুৰুষজনে ক'লে, মই বন কৰা ছোৱালীজনীৰ কথা শুনি ভাবিছিলোঁ মায়ে হয়তো অন্ধ হৈ যোৱাৰ বাবে কিবা এটা ভুল দেখিবলৈ আৰম্ভ কৰিছিল, অথবা বাৰ্ধক্যৰ বাবে তেওঁ হয়তো কল্পনা কৰিছিল, কাৰণ মইতো কেতিয়াও ফোন কৰা নাছিলোঁ। কণ্ঠটো আকৌ থমকি গ'ল, কিন্তু আজি মাৰ ফোনটো হাতত লৈহে সকলো বুজি পালোঁ। প্ৰজ্ঞানৰ উশাহ যেন বুকুৰ মাজতে আবদ্ধ হৈ পৰিল। মাৰ কপা আঙুলিবোৰে সদায় এটা নম্বৰ ভুলকৈ টিপিছিল। দুয়োপাৰৰ মাজত এখন টেক নীৰৱতা, এনে নীৰৱতা য'ত শব্দতকৈও বেছি কিবা এটা থাকে। কিছু সময়ৰ পিছত পুৰুষজনে অতি ভাঙি পৰা মাতেৰে ক'লে, আপুনি যিয়ে নহওক কিয়, এটা দীঘলীয়া উশাহ। মোৰ মাৰ সেই অন্ধকাৰ নিসংগ জীৱনটো শেষ মুহূৰ্তলৈকে সৰগ কৰি ৰখাৰ বাবে আপোনাক কোটি কোটি ধন্যবাদ। প্ৰজ্ঞানৰ ওঠ কঁপিছিল, কিন্তু শব্দ নাছিল। তেওঁ কি ক'ব, ক'বনে ময়ো এজন মাতৃহাৰা মানুহ, ক'বনে আপোনাৰ মাৰ ফোন নম্বৰটোৱে মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ ফুল আছিল। নাই, কিছুমান সত্য উচ্চাৰণ কৰাৰ অৰ্থ নাথাকে, কিছুমান মিছা নক'লে হয়তো কাৰোবাৰ শেষ আচৰিতো ভাঙি পৰে। প্ৰজ্ঞানে মাত্ৰ ক'লে, তেখেত বৰ মৰমীয়াল মানুহ আছিল, সিবাৰৰ পৰা উচুপনি ভাহি আহিল। হয়, মোৰ মা ভাল আছিল। প্ৰজ্ঞানে লাহেকৈ ফোনটো কাটিলে। বাহিৰত তেতিয়া এজাক ধুমুহা বৰষুণ নামি আহিছিল, আকাশখন যেন কোনো অদৃশ্য বেদনাৰ ফলত বিদীৰ্ণ হৈ গৈছিল। বৰষুণৰ টোপালবোৰ খিৰিকীৰ কাছত অহৰহ আঘাত কৰিছিল। প্ৰজ্ঞানে লাহেকৈ মাকৰ কোঠাটোলৈ গ'ল। দুৱাৰখন খুলি তেওঁ কিছু সময় থমকি ৰ'ল। একেই কোঠা, একেই বিচনা, একেই খালী চকে, কিন্তু আজি যেন সেই কোঠাটোত তেওঁ মাকৰ অনুপস্থিতিৰ লগতে আন এগৰাকী অচিনাকি মাকৰ শোকো জমা হৈছিল। তেওঁ আলমাৰীৰ ওপৰৰ পৰা মাকৰ ছবিখন নমাই আনিলে। ছবিখন বুকুত সাৱতি চকীখনত বহি পৰিল। সাতমাহ আগতে তেওঁ নিজৰ মাকক হেৰুৱাইছিল, আজি তেওঁ আকৌ এবাৰ মাকক হেৰুৱালে, কিন্তু এবাৰ হেৰুওৱাৰ কোনো ঠিকনা নাছিল, কোনো তেজৰ আত্মীয়তা নাছিল, কোনো স্মৃতিচিহ্ন নাছিল। আছিল মাথো এটা ফোন নম্বৰ, এটা কপা কপা কণ্ঠ আৰু সাতমাহৰ অদৃশ্য মাতৃস্নেহ। এজনী অচিনাকি বৃদ্ধাই ফুলকৈ কৰা এটা ফোনে প্ৰজ্ঞানক সাতমাহৰ বাবে তেওঁৰ হেৰাই যোৱা মাকৰ ওচৰলৈ উভতাই আনিছিল, আৰু সেই একেটা ফোন নম্বৰে আজি তেওঁক দ্বিতীয়বাৰৰ বাবে মাতৃহাৰা হোৱাৰ এক অসহনীয় শূন্যতা উপহাৰ দি থৈ গ'ল। প্ৰজ্ঞানে মাকৰ ছবিখন বুকুত সাৱতি হুহুকাই কান্দি উঠিল। বাহিৰত বৰষুণে পৃথিৱীত ঠুলি থুই পেলাইছিল, কিন্তু মানুহৰ অন্তৰত জমা হোৱা কিছুমান অব্যক্ত বেদনা কোনো বৰষুণে থব নোৱাৰে। সেই নিশা তেওঁৰ মনত এটা কথাই বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল, কিছুমান মানুহ আমাৰ জীৱনলৈ আহে কোনো পৰিকল্পনা নোহোৱাকৈ, কিছুমান সম্পৰ্কৰ কোনো নাম নাথাকে, কিছুমান আত্মীয়তাৰ বাবে ৰক্তৰ প্ৰমাণ নাথাকে, আৰু কিছুমান ভালপোৱাৰ কোনো অধিকাৰ নাথাকে, তথাপি সেইবোৰে কেতিয়াবা জীৱনৰ আটাইতকৈ সত্য অনুভূতি হৈ পৰে। বৃদ্ধাগৰাকীয়ে হয়তো ফোন নম্বৰ টিপিছিল, কিন্তু ফুল মানুহক ফোন কৰা নাছিল, কাৰণ সেই সাতমাহৰ বাবে প্ৰজ্ঞান তেওঁৰ পুত্ৰ আছিল, আৰু সেই সাতমাহৰ বাবে বৃদ্ধাগৰাকীয়েও প্ৰজ্ঞানৰ বাবে তেওঁৰ হেৰাই যোৱা মাক আছিল। সেই সম্পৰ্কৰ কোনো নাম নাছিল, কোনো সামাজিক স্বীকৃতি নাছিল, কোনো ৰক্তৰ দাবী নাছিল। আছিল মাথো দুটা অকলশৰীয়া হৃদয়ৰ মাজত জন্ম লোৱা এক পবিত্ৰ মিছা, এটা মিছা যে এগৰাকী অন্ধ বৃদ্ধাৰ জীৱনৰ শেষ সাতমাহক অন্ধকাৰৰ মাজতো পোহৰ দেখুৱাইছিল, এটা মিছা যে এজন মাতৃহাৰা পুত্ৰৰ বুকুত হেৰাই যোৱা মাতৃস্নেহৰ শুকান নদীখনত আকৌ এবাৰ জোৱাৰ আনিছিল। কিন্তু সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। বসন্ত আহে, ফুল ফুলে, সুগন্ধি বিয়পে, তাৰপিছত এদিন ফুলবোৰ মৰহি যায়, পাতবোৰ সৰি পৰে, সুৰ থমকি যায়, কণ্ঠ নীৰৱ হয়, আৰু কিছুমান ফোন চিৰদিনৰ বাবে বাজিবলৈ বন্ধ হৈ যায়। প্ৰজ্ঞানে সেইদিনাৰ পৰা সেই নম্বৰটো কেতিয়াও মচি পেলোৱা নাছিল।
1: খুব সুন্দৰ আৰু বৰ্তমান সময়ৰ এখন জীয়া ছবি আপুনি গল্পটোত আঁকিলে। আপুনি যিহেতু কথাবিলাক খুব সুন্দৰকৈ অনুভৱ কৰে, আজি যে আকাশবাণীৰ ষ্টুডিঅ'ত বহিছে, আপুনি কেনেকুৱা অনুভৱ কৰিছে?
0: সৰুৰে পৰা আকাশবাণীৰ সৈতে জড়িত আছিলোঁ, বিশেষকৈ পঢ়া জীৱনৰ পৰাই। পঢ়াকালতো ৰেডিঅ'টো সংগী আছিল, তেতিয়াৰ পৰা শুনি আছিলোঁ। কিন্তু বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগত ক'ৰবাত আকাশবাণী হেৰাই যাব নেকি, তেনেকুৱা এক প্ৰশ্ন সন্মুখীন হোৱা যায়। কিন্তু আকাশবাণী যে হেৰাই নাযায় সেয়াও এক বাস্তৱ সত্য। আকাশবাণী আমাৰ দৰে শ্ৰোতাসকলৰ মনত সদায় জীয়াই থাকিব, আৰু বিশেষকৈ আকাশবাণী যেতিয়াৰ পৰা শুনিছিলোঁ, ইচ্ছা আছিল আকাশবাণীৰ মজিয়াত তেনেদৰে উপস্থিত হোৱাৰ, আৰু সেই সুযোগকণ দিয়াৰ বাবে আকাশবাণী গুৱাহাটীৰ পৰিয়াললৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল।
1: ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ তনুশ্ৰী চৌধুৰীৰ পৰা পুনৰ কেইটিমান কবিতা শুনিব বিচাৰিছোঁ।
2: হয়, মোৰ কবিতাৰ শিৰোনাম হৈছে ৰ'দেৰা ছোৱালীজনী। ৰ'দ চুই থকা ছোৱালীজনী নিয়ৰৰ সতে থাকে কথা পাতি, তাইৰ উকা পদূলি সুগন্ধি বকুল থাকে তল ভৰি, বুকুৰ দৰদ ভগাই লৈ থকা ছোৱালীজনী, দিনৰ চকুজুৰি ৰাতি মেলি তাই উচুপে হৃদয় নামৰ এখন নদী, ইচ্ছা থাকিলেও যাব নোৱাৰি, তাই লুকাই ৰাখে নিজৰ মাজত এখন মৰুভূমি, ইয়াতে বাস কৰে মমৰ দৰে এটা বেলি আৰু এজনী ছবি হেৰুৱা ছোৱালী। আজি কাক কওঁ, শান্তি কিনিব নোৱাৰে প্ৰলুব্ধ টকাৰে, মোৰ তোমাৰ একেই দশা জীৱনৰ বাহিৰে ভিতৰে। মোৰ অন্য এটা কবিতাৰ শিৰোনাম হৈছে তোমালৈ বুলি। খিটমিট তিমিৰৰ শেষৰ স্বপ্নালী সুৰুজ তুমি, বুজা নুবুজাৰ কক বকনিৰ ক্লান্তিৰ শেষৰটো অধ্যায় তুমি, দুঃস্বপ্ন ভরা।

0: নয়নৰ প্ৰশান্তিৰ প্ৰতিচ্ছবি তুমি, য'ত মুকলি হয় সুখৰ অধ্যায়ৰ পাতনি, গভীৰতাত যাহ যোৱা অনেক প্ৰশ্নৰ প্ৰশ্ৰয় য'ত প্ৰাপ্তি অপ্ৰাপ্তিৰ ভাৰৰ বোজা মোকলাবলৈ আছো নিদ্ৰাহাৰে, পৰিসীমাৰ পাৰ ভাঙি দুহাত মিলি। অন্য এটা কবিতাৰ শিৰোনাম হৈছে বাটৰ শেষত। বয়স জুখিবা হাঁহিৰে, বয়স নুজুখিবা কান্দোনেৰে, দিনবোৰ এনেকৈয়ে পাৰ হয়, সপোনবোৰ ধূলিশ্বাত হয়, আকাশখন কলা মেঘত ঠাক খায়, প্ৰাপ্তি অপ্ৰাপ্তিৰ দীঘলীয়া বাটত জীৱন নামৰ পগলাটো হেৰাই যায়, চিন্তাত গধুৰ হয় সেউজীয়া পাহাৰ, নিজৰ জুইত নিজৰে পুৰে আশা, মানুহৰ লোভীয়া জিভাত কৰাল বান্ধে, দৌৰৰ প্ৰতিযোগিতাত নাহে টোপনি, খোজবোৰ পৰে এন্ধাৰে এন্ধাৰে। অন্য এটা কবিতাৰ শিৰোনাম হৈছে বহাগৰ স্নেপ। ভৰদুপৰীয়াৰ ঐ ছোৱালীজনী, কৃষ্ণৰ বাঁহীয়ে সৰিব তোৰ ফুলকমলীয়া মন্তি, তই বিহুৰ আহদি খোৱা মনত কি ছবি আঁকিলি, ফুল তৰা নদী নে অন্য কিবা, তোৰ জেতুকা ৰঙী হাতত তোৰ বুকুখন চাবি, কেনেকৈ আছো মই দিন দুপৰ বেলি, মোৰ আকাশ থকা বুকুখন ফালি নাচে নাচে শীতল স্পৰ্শত দহু আঙুলি। ধন্যবাদ।
1: চুটি চুটি কবিতা, কিন্তু অনুভৱ যথেষ্ট গধুৰ। কবিতাৰ ক্ষেত্ৰখনত কোনসকল কবিৰ কবিতাৰ দ্বাৰা আপুনি অনুপ্ৰাণিত?
0: যিহেতু মই অসমীয়া বিভাগৰ ছাত্ৰী, সেই দিশৰ পৰা চাবলৈ গ'লে মোৰ ভিন্ন ভিন্ন কবিৰ শংকৰদেৱ মাধৱ কণ্ডলীৰ পৰা আদি কৰি যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা আদি সকলোৰ পৰা আৰম্ভ কৰি বৰ্তমান পৰ্যায়ৰ সনন্ত তাঁতী, সমীৰ তাঁতী আদি বিভিন্ন কবিৰ পাঠৰ সোৱাদ লৈছোঁ। তেনেদৰে ময়ো কিছু কিছু ক্ষেত্ৰত বাস্তৱ জীৱনৰ ভিত্তি কৰিয়েই মোৰ শব্দবিলাক গুঠিবলৈ চেষ্টা কৰোঁ।
1: ভৱিষ্যতে আপুনি কবিতাৰ ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়িব বিচাৰিব?
0: যদিও এই ক্ষেত্ৰত কিছুমান কবিতা গোট খুৱাই কবিতা পুথি এখন প্ৰকাশ কৰাৰ দিশে আগবাঢ়িছোঁ, তথাপিও আমাৰ শিকিবলৈ যথেষ্টখিনি আছে। কেতিয়াও আমি শিকি শেষ কৰিব নোৱাৰোঁ। শব্দৰ গাঁথনি, শব্দৰ ভংগী এতিয়াও শিকিবলগীয়া যথেষ্টখিনি আছে। গতিকে চেষ্টা কৰি আছোঁ, সকলোৰে পৰা অনুপ্ৰেৰণা লৈছোঁ, ফুল উনুকিয়াবলৈ বিভিন্নজনৰ ওচৰলৈ গৈছোঁ, চেষ্টা কৰি যাম কেনেধৰণে আগলৈ আগুৱাই যাব পাৰোঁ।
1: হয়, নিশ্চয় আপুনি বিচৰা ধৰণে বহুদূৰ আগবাঢ়ি যাওক। আৰু হীৰকজ্যোতি বৰুৱাৰ পৰাও জানিব বিচাৰিছোঁ, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?
2: হয়, ভৱিষ্যত পৰিকল্পনা বুলিয়ে বিশেষকৈ যিহেতু জীৱিকা হিচাপে চাকৰিকে লৈছোঁ, তাৰ লগে লগেও গল্প লিখি যাম, গল্পৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰতো সমানে অধ্যয়ন কৰি যাম। বৰ্তমান সময়ত গল্প লিখি অসমত খাব পৰা পৰিৱেশটো বিশেষকৈ নাই বুলি বহুতে ক'ব বিচাৰে, কিন্তু এই ক্ষেত্ৰত আমাৰো যুৱ প্ৰজন্মৰ কৰণীয় আছে, গতিকে সেই ক্ষেত্ৰতো কিছু পৰিমাণে কাম কৰাৰ ইচ্ছা আছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগে অসমত যে গল্পকাৰে গল্প লিখিও ভাত খাব পাৰে। কিন্তু বৰ্তমান সময়ত ল'ৰা ছোৱালী গল্প লিখিব ওলালেও মাক দেউতাকৰ পৰা হয়তো এইটো প্ৰশ্ন আহিব, ইয়াৰ লগতে আৰু কি কৰিবা। গতিকে এই প্ৰশ্নটো যাতে ভৱিষ্যতে ল'ৰা ছোৱালীসকলে বাবে উত্থাপিত নহওক, তাৰ বাবে কিছু কাম কৰাৰ ইচ্ছা আছে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। সাহিত্য চৰ্চা কৰিও নিজৰ ভাতমুঠি মোকলাব পৰা ব্যৱস্থা অসমত হৈ উঠক। আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে, তথাপিও অনুষ্ঠান সামৰাৰ আগমুহূৰ্তত আপুনি যিহেতু এৰি কবিতাৰ কথা কৈছিলে, মাছৰ জোল, সেই কবিতাটো যদি শুনিব পাৰোঁ।
2: নিশ্চয়। কবিতাৰ শিৰোনাম মাছৰ জোল। মানি প্লান্টৰ দৰে বগুৱা বাই ফুৰিছে ভাবৰ কৰণি, আৰু অকণ দিম নেকি পত্নীৰ মাত, নালাগে নোৱাৰি বৰ কাইট, আজিকালি কাইটে বৰকৈ আমনি কৰে, সুতীক্ষ্ণ বিজুলীৰ পোহৰত কঁপি থকা হাতখনৰ পৰাজয়ী আঙুলিশালত এডাল কাইট বিজয়ী, অকণমান খা, একো নহয় চাওঁ মই বাচি দিছোঁ, বুকুখন খা, বুকু খালেহে ডাঙৰ হয়, কাইট কম খাব লাগে, অন্ধকাৰত কপা এজোলোকা চাকিৰ পোহৰ, এখন নকপা হাত, জয়ী আঙুলিশালৰ মাজত পুনৰ এডাল কাইট পৰাজয়। ধন্যবাদ।
1: খুব সুন্দৰ। আৰু দুয়োগৰাকীকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'ত আহি এইখিনি সময় দিয়াৰ বাবে। আপোনালোকে ইপ্সিত লক্ষ্যত আগবাঢ়ি যাওক আৰু সফলতাৰ মুখ দেখক, ইয়াকে কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: अंतर्राष्ट्रीय हवाई अड्डे पर उड़ान सेवाएं भी प्रभावित हुई हैं। 18 उड़ानें आज रद्द करनी पड़ी जबकि 146 उड़ानें देरी से चल रही हैं। कोलंबो में भारत और श्रीलंका के बीच अंतिम क्रिकेट टेस्ट मैच में तीसरे दिन का खेल जारी है। ताजा समाचार मिलने तक श्रीलंका ने पहली पारी में 4 विकेट पर 130 रन बना लिए हैं। घरेलू शेयर बाजार के प्रमुख सूचकांक आज दोपहर के सत्र में मामूली गिरावट के साथ कारोबार कर रहे थे। ताजा समाचार मिलने तक सेंसेक्स 131 अंक गिरकर 77,238 पर आ गया। इसके साथ ही समाचार बुलेटिन समाप्त।
1: दिस इज आकाशवाणी
2: एया आकाशवाणी गुवाहाटी बातरीर हैते मय प्रजन्मा सहरिया। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 21গৰাকী শিক্ষক অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মান। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ তৰুণ খেলুৱৈৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দল শ্ৰীলংকাৰ কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ। কৃষকৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ইয়াৰ ফলত 17,000 অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ উল্লেখ কৰে। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটোত চৰকাৰে অগ্ৰাধিকাৰ দিছে। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী আৰু পলিটেকনিকৰ 4গৰাকী শিক্ষকে এই বঁটা লাভ কৰিব। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আবেদন আহ্বান কৰা হৈছিল। দুইতৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ 2গৰাকী চিকিৎসকে সাক্ষ্যদান কৰিব। আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও 2গৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। শিল্পীগৰাকীৰ মৃত্যুৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। কালি নিশা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয়। তাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ দিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ জুবিন ক্ষেত্ৰত 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 17 ছেপ্টেম্বৰত সৰ্বধৰ্ম প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত নাম প্ৰসংগ সাংস্কৃতিক অনুষ্ঠান আৰু 19 ছেপ্টেম্বৰত আসন প্ৰতিষ্ঠা ভাগৱত পাঠৰ লগতে সন্ধিয়া ভাওনা অনুষ্ঠিত হ'ব বুলি শ্ৰীমতী গাৰ্গে উল্লেখ কৰে। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি যাৱতীয় নিৰ্দেশনা দিছে। জুবিন ক্ষেত্ৰত এটা সংগ্ৰহালয়, পুথিভঁৰাল আৰু মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলি গৰিমা শইকীয়াগাৰ্গে জানিবলৈ দিয়ে।
3: যিমানখিনি আবণ্টন কৰা ভূমি আছে তাৰ ভিতৰতে তেখেতে এটা ডিজাইন প্ৰস্তুত কৰিবলৈ কৈছে সোনকালে, আৰু যেতিয়া বাউণ্ডাৰী ৱালখনৰ কাম সম্পূৰ্ণ হ'ব আৰু এতিয়া আগষ্ট মাহ, তেখেতে কৈছে যে অক্টোবৰ মানলৈ শেষ হৈ যাব, গতিকে অহা 1.5 মাহৰ ভিতৰত সেইখিনি কাম সম্পূৰ্ণ হ'ব আৰু তাৰপিছত সেই ডিজাইনটো তেওঁ বনাবলৈ কৈছে। গতিকে সেইখিনি নিৰ্দেশনা আমি দেখিছো, সেইখিনি যদি সোনকালে যিসকল ইয়াত যাৰ ওপৰত সেইখিনি কাম মানে দিয়া হৈছে দায়িত্ব, সেইখিনি তেওঁলোকে কৰি পেলাই যদি আমি দেখিছো যে ইয়াত এটা মিউজিয়ামৰ কথা কোৱা হৈছে, আমিও তেনেদৰে বিচাৰিছিলো মানে আবণ্টন কৰা ভূমিখিনিত সীমিতভাৱে কৰিব লাগিব। হয়তো সেয়া এটা মিউজিয়াম এনেকে হেৰি কৰিব নোৱাৰিব, সেইটো 2টা বা 3টা ফ্ল'ৰ বনাব লগা হ'ব পাৰে। এটা মিউজিয়াম, তাৰপিছত এটা লাইব্ৰেৰী, এটা অপেন ষ্টেজৰ কথা তেখেতে কৈছে।

0: বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে আজি পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হৈছে। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে কালি বিয়লি এখন সভা অনুষ্ঠিত হৈছিল। মহানগৰী কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুকষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহু ক্ষতি কৰিছে। শিৱসাগৰৰ চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5,000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। ভাৰত ভূটান সীমান্তৰ তামোলপুৰৰ হাতীদুপা আৰু সচিপুৰত যোৱা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে খেতিপথাৰ নষ্ট কৰে। সচিপুৰৰ তুলাপ্ৰসাদ শৰ্মাৰ 10 বিঘা কৃষিভূমিত বনৰীয়া হাতীজাকে দেৱাল ভাঙি প্ৰৱেশ কৰি 150 জোপা নাৰিকল, 200 জোপা কলগছৰ লগতে শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস, তামোলগছ আদি ভাঙি তহিলং কৰে। একেটা অঞ্চলৰে চন্দ্ৰ বিশ্বাসৰ 4 বিঘা খেতিপথাৰো বন্যহস্তীয়ে বিনষ্ট কৰে। দুয়োটা পৰিয়ালে বন বিভাগ তথা চৰকাৰক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন কৰ্তৃপক্ষই বান ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰৰ 2 গৰাকী শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব। মোহিত কৰ্মাকাৰ আৰু সুৰজ ভূমিজ নামৰ শিক্ষাৰ্থী 2 গৰাকীক কালি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত 8ম শ্ৰেণীত নামভৰ্তি কৰি দিয়া হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দল শ্ৰীলংকাই কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰিছে। দলটোৱে বাতৰি লিখাৰ পৰলৈকে প্ৰথম ইনিংছত 4টা উইকেট হেৰুৱাই 126 ৰাণ সংগ্ৰহ কৰিছে। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 5ত 3 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 5ত 3 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথম টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 21গৰাকী শিক্ষক অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মান আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ তৰুণ খেলুৱৈৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: মোৰ সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 7ম তথা অন্তিম খণ্ড।
3: বাইদেউ, এয়া আপোনাৰ সংগীত যাত্ৰা 7ম আৰু অন্তিম খণ্ড।
4: হয়,
3: ইমানবিলাক গানৰ কথা বা আপোনাৰ সংগীত জীৱনটো ইমান দীঘল যে আমি কেইটামান খণ্ডৰ ভিতৰত তাক আবদ্ধ কৰিব নোৱাৰোঁ। আমি মাত্ৰ শ্ৰোতাক আভাস দিবলৈ চেষ্টা কৰিছোঁ, বিউটি বাইদেউ এই ধৰণৰ গীত গাইছিলে, বিউটি বাইদেউৰ মনত গীত সম্পৰ্কে এইখিনি কথা আছে।
4: এতিয়া
3: আপুনি এই ভজন গজল সেইখিনি গালে, আপুনি কৈছে বিহুটো মই বহুত পিছত শিকিছোঁ।
4: হয়,
3: আৰু বিহু পিছত আপুনি উজনিৰ আপোনাৰ বিহুটো দৰাচলতে যোৰহাটত বিহু আহিবই লাগিছিল আগে, গতিকে বিহুটো পিছত শিকাৰ কাৰণ কি?
4: মোৰ কাৰণ বিহু শিকাৰ পিছতটো কাৰণ হ'ল কি, মই নিজে ধৰি লৈছিলোঁ যে মই বিহু গাব নোৱাৰোঁ। কাৰণ মই ইমান 8-10 ঘণ্টা প্ৰেক্টিচ কৰা এজনী ছোৱালীয়ে ইমানখিনি সময় যদি শাস্ত্ৰীয় সংগীতত মই দি থাকিব লগা হৈছিলে। কিন্তু মোৰ পণ্ডিতজীয়ে মোক যেতিয়া মোৰ ৰেডিঅ' প্ৰগ্ৰেম আহে, মই মডাৰ্ণ গাবলৈ ৰেডি হ'ব লগা হয়, তেতিয়া মোক কৈছিলে কেইদিনমান স্বৰ্গমৰ প্ৰেক্টিচটো অকণমান স্থগিত ৰাখিবি, কাৰণ মডাৰ্ণ গাবৰ কাৰণে বহুতখিনি বেলেগ ধৰণৰ অকণমান প্ৰিপেৰেশ্যন এটা লাগে। গতিকে বিহুটো সেইকাৰণে অলপ ছাইড হৈ ৰৈছিলেগৈ। যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ তেতিয়া বিহুৰ মই তেনেকৈ চলালে নহ'ব, মই বিহু গাব লাগিব।
3: বিহু ৰাইজে বিচাৰে যে
4: বিচাৰে ৰাইজে, আৰু কেতিয়াবা নতুনতে মই গম পাইছিলোঁ ৰাইজে মানে মোক কয় বিহু গাবলৈ, আৰু তেওঁলোকে মোৰ বিহু গোৱাৰ ধৰণটোত মানে তেওঁলোকে অলপ ভাল পাইছিলে। পিছলৈ পিছলৈ মই এক্সপাৰ্ট হ'লোগে, মই বিহু 1.5 ঘণ্টাও চলাই দিছোঁ, খুব ধুনীয়াকৈ পাৰোঁ আৰু ভাল লগা হৈ গ'ল।
3: ধৰি দিয়ে নেকি অকণমান, মই বেছি দেৰি নকওঁ।

0: শিল্পীয়ে নিজৰ আজি হয়তো গান গোৱাৰ মুড নাই,
1: হয়,
0: তথাপিও সেই এটা গীত সৃষ্টি হৈ যায় তাত।
1: হয় হয়,
0: খুব মুড নাথাকিলেও অৰ্থাৎ মিউজিকে মুডটো কৰি দিয়ে, আনি দিয়ে, গান
1: আনি দিয়ে,
0: তেনেকুৱা। গতিকে শিল্পীৰ নিজস্বতাতকৈ ষ্টুডিঅ'ৰ যিটো পৰিৱেশ সেইটোৱে এটা বেলেগ এটা
1: গুৰুত্বপূৰ্ণ
0: হৈ পৰে। আচ্ছা বাইদেউ, এতিয়া আপুনি বিহু গীতৰ কথা পাতিছে, চব সৰু সৰুকৈ পাতি গৈছোঁ কথাবিলাক।
1: হয় হয়,
0: এতিয়া এটা কথা সুধিবলৈ খুব দিগদাৰ, আপোনাৰ সবাতোকৈ ভাল লগা গীত কোনটো?
1: এইটো বৰ টান,
0: বিৰাট টান। কিন্তু এটা কথা ঠিক, আপুনি বিভিন্ন ভাষালৈ অনুবাদ কৰি যিকেইটা গান গাইছে,
1: হয়,
0: তাত বেছিভাগতে কিন্তু মাহ হালধিটোৱে আছে,
1: মাহ হালধি আছে।
0: আৰু ৰাইজৰো বোধ কৰোঁ এই গীতটিৰ আবেদন বহুত বেছি, তাৰ কাৰণ আছে, গীতটিৰ কথাৰ ওপৰত কথা
1: মানে
0: নিৰ্ভৰ কৰিছে আৰু সুৰৰ ওপৰত।
1: ৰাইজে যে চবেই মাহ হালধিৰে নোৱা ধোৱা হৈ গৈছে,
0: সেইটো হৈছে, দেখিছে মানুহৰ যে ইমান, কলো না কইনাজনীক লৈ ইমান যে মানুহৰ এটা আগ্ৰহ, সেইটো কাৰণে। কিন্তু সেই গীতটি আপোনাৰ মুখৰ পৰা ষ্টুডিঅ'ত মাইক্ৰফোনৰ মাজেদি কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ অকণমান শুনো।
1: ঠিক আছে, এইটো আজিও পাইছোঁ মই,
0: আজিও পাইছোঁ,
1: চুৰ কৰি গোৱাৰ মই গাইছোঁ অকণমান।

দেউতার পুতুলি, উতুলি মুতুলি, দৰা আদৰিছে কোনে দাপোন মতি, ধৰা

0: दुल्हन सजाया किसने।
1: এইটো দাপোনমতি নামটো একেই ৰাখিছে,
0: দাপোনমতি একেই
1: ৰাখিছে। হয়,
0: দুধ হালদিছে স্নান কৰাকে বধু সজালো কে দাপোনমতি, বধু সজালো কে জরুয়ার হারিতে চমকেছে হিরে মতি, কপালে হাসলো চাঁদ দাপুন মতি, কপালে হাসলো চাঁদ। এই বঙালটো কোনে কৰিছে জানা? বীৰেন্দা, বীৰেন্দ্ৰনাথ দত্ত আৰু বীৰেন্দাৰ বৌ, বীৰেন্দাৰ ঘৰত কৰিছিলোঁ।
1: সেইটোৱে আপোনাৰ মানে এই গীতটি, কিন্তু মই কৈছোঁ তাৰ আবেদনটো অকণ বেলেগ ধৰণৰ আৰু সেইকাৰণে বিভিন্ন ভাষাত,
0: সেইকাৰণে মানুহৰ আচলতে অন্তৰ স্পৰ্শ কৰিছে। আৰু অকল অসমতে বুলি নহয়, এয়া যে মই হিন্দী বঙালী মই কৰিব লগা হৈছে কাৰণে মই কৰিছোঁ, বাহিৰত ৰেকৰ্ডিং কৰিছোঁ।
1: হয়,
0: ই খুব আকৰ্ষণে আৰু এইবিলাকেই আচলতে আশীৰ্বাদ।
1: জীৱনত সকলোকে বেছি গীত আপুনি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লিখা গীতে গাইছে, তাৰপিছতে যদি চাওঁ মই নুৰুল হকৰ গীত আপুনি বহুত গাইছে।
0: হয় হয়, কাৰণ নুৰুল হকৰ প্ৰথম চোৱাত মই গালো আৰু মোৰ বহুতখিনি মোৰ তাৰ পৰা মই আশীৰ্বাদ পালোঁ, বহুতখিনি গোৱা হৈছে আৰু ৰেডিঅ' প্ৰগ্ৰাম যথেষ্ট হৈছিল তেতিয়া, মোক গীত খুব লগা হৈছিল। আৰু সেই মিউজিক স্কুলতে জিতু দা, তপন দা, নুৰুল দা, মই, ইন্দ্ৰদা, আমি একেলগে গীতৰ বনোৱা হৈছিল, চৰ্চা হৈছিল, কাৰণে গীতবোৰ খুব ভাল হৈছিল।
1: আজি আপুনি

0: শিকাই আছে? যেতিয়া পায় ধৰক আপুনি
1: যেতিয়া পাওঁ মই শিকাইছোঁ,
0: শিকাইছে কেনেকুৱা গীত শিকায়? এতিয়া নিজৰ গীতেই শিকায় নে বেলেগৰ গীতো শিকায়?
1: নহয় বেলেগৰো শিকাওঁ,
0: বেলেগৰ শিকায়,
1: বেলেগৰ শিকাওঁ মানে মই কৈছিলোঁ নহয় মোৰ এই ৰেডিঅ'টো গুৰু বুলি মই কৈছিলোঁ যে সেই যে মই বিনাকা গীতমালা ঢাকা নানান ধৰণৰ বিবিধ ভাৰতীৰ গীতবোৰ মই শিকিছিলোঁ, লতা মংগেশকাৰহঁতৰ গীত, এইবিলাক গীত বাহিৰত কি হয় থাকিলে তেওঁলোকে সেইবিলাক গীত শিকি পেলাই আজিকালি অনলাইনত কিবা কিবি ব্যৱস্থা আছে য'ত তেওঁলোকে সেইবোৰ ট্ৰেক পায় আৰু গাবলৈ লয়, সেইবিলাক পোনাবলৈ আহে। আৰু মোৰ ছোৱালীজনীয়ে শিকায়, তাইৰ মিউজিক স্কুল এখন আছে, ষ্টুডিঅ' এটাও আছে, গতিকে তাইও শিকাব লগা হয়। আৰু মই সেইকাৰণে মাৰাঠী ভাষাটো গীত কিছুমান মই গাইছিলোঁ ফাংচনতো, তাত গাইছোঁ মাৰাঠী ভাষাৰ গীত। আৰু সেইকাৰণে বিধে বিধে বেলেগ বেলেগ লেংগুৱেজৰ গীত শিকাব লগা হয়। আৰু মই সেইকাৰণে মোৰ গীত হিন্দীলৈ অনুবাদ কৰি মই ৰেকৰ্ডিং কৰিছোঁ, দৰকাৰ হৈছে কাৰণ ট্ৰেক আছে, তেওঁলোকেও তাত গাইছে। এইবিলাক বহুত আশীৰ্বাদ, আকৌ সেই ঘূৰণীয়া পৃথিৱীখন
0: ঘূৰি ঘূৰি আকৌ একেটা য'ত আৰম্ভ কৰিছিলে পিছত আহি
1: আকৌ ঘূৰি আহি পেলাই বেলেগ এটা কিবা বস্তু দি দিয়ে মোক, বেলেগ আশীৰ্বাদ দি দিয়ে, যেনেকে খাবলৈ এটা বেলেগ যোগাৰ দিয়ে নহয়, মোৰ মনৰ খোৰাকী দি পেলাই মোক জীয়াই ৰাখিছে।
0: ঠিক আছে বাইদেউ, আমি আপোনাৰ সৈতে কথা পাতিলো, যেনেকে নহওক যিকোনো কথাৰ পৰা এদিন বিদায় ল'ব লাগে। আজি আমি আমাৰ এই কথোপকথন এইখিনিতে সামৰিছোঁ, আপোনাৰ গীত কেইটিমান শুনিলোঁ আৰু আকাশবাণীত আপোনাৰ গীত বাজিয়েই থাকে, গতিকে আমি তাৰ ভিতৰত কিছুমান গীত প্ৰসংগক্ৰমে শুনিছোঁ আৰু ভৱিষ্যতে আকৌ কেতিয়াবা কথা পাতিম,
1: আপোনাৰ
0: বাতৰি ল'ম কেনেকুৱা। আপুনি কুশলে থাকক আৰু গীত মাতৰ মাজত থাকক আৰু আকাশবাণীৰ সংগী হৈ থাকক,
1: এইখিনি
0: আশা থাকিল।
1: বহুত ধন্যবাদ জনাইছোঁ আকাশবাণী মজিয়াত আজি উপস্থিত হ'বলৈ পাই, মোৰ কেনেকুৱা লাগিছে, মোৰ অন্তৰখনে কি কৈছে মই ভাষাৰে বুজাব নোৱাৰোঁ, বহুত ধন্যবাদ। আৰু মই শেষ নিশ্বাসলৈকে যাতে এই যাত্ৰা মোৰ চলি থাকে তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ আৰু অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা মৰম যাচিছোঁ।
2: শ্ৰোতাসকলে, ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মাৰ বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা অন্তিম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে, আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনী।

0: আইডিঅ'ৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আমি দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান সম্পৰ্কে কথা পাতিম আৰু আমাৰ আজিৰ এই শিতান হ'ল পোনপটীয়া ফোন ইন শিতান। দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান সম্পৰ্কে আমাক জনাবলৈ আমাৰ আমন্ত্ৰণক্ৰমে ষ্টুডিঅ'ত ইতিমধ্যে আহি উপস্থিত হৈছেহি দন্তৰোগ বিশেষজ্ঞ ডাক্তৰ ৰীতি কৌশিক। ডাক্তৰ ৰীতি, নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ বাইদেউ।
0: প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ এই অনুষ্ঠানটি আপোনালোকে আমাৰ আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজযোগেও পোনপটীয়াকৈ চাব পাৰিব আৰু কমেণ্ট ছেকশ্যনত গৈ দাঁতৰ সমস্যা বিষয়ক প্ৰশ্ন আমাৰ বিশেষজ্ঞ চিকিৎসকক সুধিব পাৰিব। আজিৰ অনুষ্ঠানটি যিহেতু পোনপটীয়া ফোন ইন অনুষ্ঠান, গতিকে ইতিমধ্যে আমাৰ ফোন লাইন দুটিও মুকলি কৰি দিয়া হৈছে। মই নম্বৰ দুটি কৈ দিছোঁ, 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি মই পুনৰ কৈছোঁ, 9435405222 আৰু 03612661876। আগ্ৰহী শ্ৰোতাই এই নম্বৰ দুটিত ফোন কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা দন্তৰোগ বিশেষজ্ঞৰ সৈতে পোনপটীয়াকৈ কথা পাতি তেওঁলোকৰ সমস্যাসমূহ জনাব পাৰিব। ডাক্তৰ ৰীতি, তেনেহ'লে আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ।
1: হয়,
0: এতিয়া দাঁতৰ কথা কোৱাৰ লগে লগে প্ৰথম আহে যে আমি ব্ৰাছ কৰিব লাগে শুদ্ধকৈ, নহয় জানো? এতিয়া কেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে বা কিদৰে ব্ৰাছ

0: কৰিব লাগে সেই সম্পৰ্কে যদি প্ৰথমে আপুনি কৈ দিয়ে।
1: ব্ৰাছ প্ৰথম সদায় আটাইতকৈ ইম্পৰ্টেণ্ট কথা, ব্ৰাছ আমি দুবাৰ কৰিব লাগে, ৰাতিপুৱা আৰু ৰাতি। ৰাতি টাইমত ব্ৰাছটো আটাইতকৈ বেছি দৰকাৰী, বহুত বেছি প্ৰয়োজনীয়। ব্ৰাছ কৰাত কিছুমান নিয়ম থাকে, যেনেকৈ আপুনি ব্ৰাছডাল প্ৰথমতে ধৰি 45 ডিগ্ৰী 45 ডিগ্ৰী কুনিয়াকৈ ভিতৰলৈ সুমুৱাই নিব লাগে। ওপৰৰ পাৰিৰ পৰা সদায় তললৈ আহিব লাগে, তলৰ পাৰিৰ পৰা সদায় ওপৰলৈ। সন্মুখৰখিনি আপোনাৰ চাৰ্কুলাৰ থাকে। দ্বিতীয়তে যিটো আজিকালি 80% মানুহে যিটো কয় ফৰৱাৰ্ড বেকৱাৰ্ড, মানে আগুৱাই দিয়ে পিছুৱাই দিয়ে, সেইটো একচুৱেলি আমাৰ যিটো চুবুৱা পিষ্টা, সেই চুবুৱা পিষ্টাটোত আপোনাৰ আগুৱাই পিছুৱাই কৰিব লাগে। ৰাতিপুৱা সকলোৱে লৰালৰিত থাকে, শিশুসকল স্কুললৈ ওলায়, কোনোবা অফিচ কৰ্মচাৰীসকল অফিচলৈ, আমিবিলাক চেম্বাৰলৈ। তো গোটেইখিনি সামৰি মই সদায় কওঁ যে ৰাতিৰ ব্ৰাছটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, কাৰণ গোটেই দিনটো খোৱা যায় খাই। আৰু গতিকে ৰাতি ব্ৰাছটো যদি প্ৰপাৰলি কৰে, ৰাতিপুৱা আপুনি ব্ৰাছটো কৰি জাষ্ট মাউথ ৱাছ কৰি আপুনি ওলাই যাব পাৰে, কিন্তু ৰাতি সময় লৈ পেলাই কৰাটো দৰকাৰ। আৰু ব্ৰাছবিলাক সদায় 1 মাহ 1.5 মাহত আমি সলাব লাগে, কাৰণ ব্ৰিচিলবিলাক যেতিয়া আপোনাৰ ফাটি যায় তেতিয়া দাঁত কাটা আৰম্ভ হৈ যায়। আৰু খুব বেছি হাৰ্ড ব্ৰাছ কৰাটো অনুচিত, আমি সেইটো বৰ এটা একচেপ্টেবল নহয় যে হাৰ্ড ব্ৰাছ কৰোঁ। তো গতিকে আমি মধ্যমীয়া এনেকুৱা ব্ৰাছ কৰাটো বেছি দৰকাৰী
0: হয়। এতিয়া ব্ৰাছ কৰোঁতে কেতিয়াবা দেখা যায় যে দাঁতৰ গুৰিৰ পৰা আঁতৰাই জ্বলায়। এইখিনিতে আমাৰ এটা ফোন কল আহিছে, আমি ফোনটো লৈ লওঁ। হয় হেল্ল'
2: হেল্ল' নমস্কাৰ বাইদেউ।
0: হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক।
2: মই নলবাৰীৰ পৰা জিলা চুটিকাটা গাঁও ডেকাউলা বৈশাখৰ পৰা আমি হাজাৰ গঙা কৰিছো। মই বহুত দাঁতৰ প্ৰব্লেমত ভুগি থাকো বাইদেউ।
0: হয়, কেনেকুৱা ধৰণৰ সমস্যাত ভুগে আপুনি?
2: হয়, মই দাঁত ব্ৰাছ কৰিলে তেজ জ্বলাই, আৰু মানে মই যদি কিবা মিঠাই বস্তু খাওঁ তেতিয়াহ'লে দাঁতবিলাক মোৰ সিৰসিৰাই যায়, আৰু মানে পকেও খাইছি, বহুত ট্ৰিটমেণ্ট ল'লোঁ, মোটামুটি ভাল পাওঁ, আকৌ হয়। মই যদি চেঁচা বস্তু খাওঁ তেতিয়াও সিৰসিৰাই যায়, খোৱা পৰিস্থিতি কৰি আছো মই।
0: হয়, তেখেতৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলাই, দাঁত সিৰসিৰাই, মিঠা বস্তু খালে দিগদাৰ পায় বুলি জনাইছে, কি সমাধান আগবঢ়াব?
1: তেখেতক মই প্ৰথম এটাই ক'ম, তেওঁ নিশ্চয় দাঁতৰ আলুবিলাকত পাথৰ জমা হৈছে, যিটো আমি আমাৰ ভাষাত কেলকুলাছ বুলি কওঁ, কিন্তু জেনেৰেল লেংগুৱেজত পাথৰ বুলি কোৱা হয়। আচলতে পাথৰ মানে কি হয়, আমাৰ মুখত এটা প্লেক থাকে, হোৱাইট ডিপজিশ্যন থাকে, তাৰ সেইটোৰ লগত খোৱা বস্তুত থকা কাৰ্বহাইড্ৰেট আৰু ভাল আৰু

0: জেনেৰেল লেংগুৱেজত পাথৰ বুলি কোৱা হয়। আচলতে পাথৰ মানে কি হয়, আমাৰ মুখত এটা প্লেক থাকে, হোৱাইট ডিপজিশ্যন থাকে, তাৰ সেইটোৰ লগত খোৱা বস্তুত থকা কাৰ্বহাইড্ৰেট আৰু ভাল ভাল আৰু বেয়া বেক্টেৰিয়াৰ ভিতৰত বেয়া বেক্টেৰিয়াসমূহ লগ হৈ পেলাই মুখৰ ভিতৰত এটা তৰপ আহে। সেই তৰপটো বেছি যেতিয়া হাৰ্ড হৈ যায় তেতিয়া চূণৰ নিচিনা সি ছটা হৈ যায়, কেলচিফাইড, তাৰমানে কঠিন হৈ যায়, যিটোক আমি কেলকুলাছ বুলি কওঁ। বাকী আন ক্ষেত্ৰত বেলেগে ধৰক পাথৰ হৈছে, এইটো কৰি পেলাই দাঁতৰ আলুবিলাক, তেখেতৰ মষ্ট প্ৰবেবলি আলুবিলাক দুৰ্বল হৈছে, যাৰ কাৰণে ব্ৰাছডাল লগাৰ লগে লগে তেওঁ তেজ ওলায়। সেইটো পাইৰিয়া, যিটো কোৱা যায় যে মোৰ পাইৰিয়া হৈছে এইটো কথা, এইটো বস্তু, এইটো যদি এডভান্স ষ্টেজত তেওঁক ধৰা পৰিছে তেতিয়াহ'লে ডেফিনেটলি এইটো লাহে লাহে লাহে লাহে ঠিক হ'ব, কিন্তু সময় লাগে, যথেষ্ট সময় লাগে। আৰু দ্বিতীয় কথা, মিঠা খাওঁতে চেনচিটিভিটি এইটো কাৰণে হৈছে, তেওঁ সেই যে গুৰিত পাথৰ হ'ল, পাথৰ হোৱাৰ কাৰণে দাঁতটো ক্ষয় গ'ল, ক্ষয় যোৱাৰ লগে লগে দাঁতৰ ভিতৰত ছেকেণ্ড লেয়াৰ, যিটো দ্বিতীয়, তিনিটা তৰপ থাকে দাঁতৰ, প্ৰথমটো বগা আমি যিটো দেখি থাকোঁ হোৱাইট লেয়াৰ এনামেল, দ্বিতীয়টো হালধীয়া, সেই দাঁতৰ ভিতৰত থাকে, আৰু তৃতীয়টো তাৰ ভিতৰত থাকে পাল্প, মানে নাৰ্ভ ছাপ্লাই। সেই দ্বিতীয় তৰপটো তেওঁ নিশ্চয় ওলাই গৈছে, তো গতিকে এতিয়াতো তেওঁ বৰ্তমান খুব ভালকৈ যত্ন, ৰাতিপুৱা গধূলি ব্ৰাছ কৰাৰ উপৰিও কুহুমীয়া পানীত নিমখ দি কুলি কুলি কৰা, মাজে মাজে মেট্ৰনিডাজল অইনমেণ্ট পায়, মেট্ৰনিডাজল অইনমেণ্ট আলুত লগাই 5-10 মিনিট ৰাখি তাৰপিছত ভালকৈ কুহুমীয়া পানী নিমখ দি কুলি কুলি কৰা, এইখিনি বস্তু তেওঁ ঘৰুৱাভাৱে কৰিব লাগে। লগতে ভিটামিন চি খোৱা বস্তুত যিখিনি দৰকাৰী সেইখিনি তেওঁ ইনক্লুড কৰাটো খুব ভাল। চেনচিটিভিটিৰ কাৰণে তেওঁ খালি এবাৰ ওচৰৰ দন্ত চিকিৎসকৰ লগত আকৌ এবাৰ পৰামৰ্শ লোৱাটো ভাল।
1: হয়, আমাৰ ওচৰলৈ আৰু এটা ফোন কল আহিছে, আমি লৈ লৈছোঁ। হেল্ল'
2: হয়, নমস্কাৰ বাইদেউ।
1: হয় নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে ক'ব?
2: মই দৰংকিলা মহলৰ পৰা কৈছোঁ, মঞ্জু ডেকাই।
1: হয় শ্ৰীমতী ডেকা কওক।
2: মোৰ দাঁতৰ গুৰিবিলাক খুব চেংচেঙাই থাকে বাইদেউ, আৰু মানে এটা পুৰণি উঠি থাকে, আৰু মই ঠাণ্ডা মিঠা এই বস্তু ব্যৱহাৰ কৰিব নোৱাৰোঁ, আৰু মানে গৰম বস্তু যেতিয়া মই মানে ব্যৱহাৰ কৰোঁ, খাওঁ বা মুখ খুলি কৰোঁ, তেতিয়া মোৰ দাঁতৰ আলুবিলাক ফুলি যায়।
1: এইটোৱে সমস্যা ন? কেতিয়া, কিমান দিনৰ পৰা ভুগি আছে?
2: হয়, এইটো মই আজি 3 বছৰমান আগতে মই দাঁত উঠাইছিলোঁ, এই দাঁত উঠোৱাৰ পৰা মই এই সমস্যাটো হৈছে আৰু।
0: বাইদেউ আপোনাৰ চুগাৰ আছে নেকি?
2: চুগাৰ নাই।
0: থাইৰয়ড চাইছেনে?
2: নাই, হয় সেইবিলাক গোটেই পৰীক্ষা কৰা গৈছে, ভাল পোৱা নাই, মই থাইৰয়ডো নাই, মই ইয়াতে মঙ্গলদৈত চিকিৎসা কৰি ভাল নাপালো, গুৱাহাটীত গলো, গুৱাহাটীতো চিকিৎসা কৰিলে, তেওঁলোকে কিবা এটা অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে, মানে চেংচেঙাই পুৰণি থকাৰ কাৰণে য'ত দাঁত উঠাইছিলে সেইখিনি জেগা, সেইখিনি জেগা মই অপাৰেশ্যন কৰি দিলে, দিয়াৰ পিছত মানে মই একদম ধুচি হৈ গ'ল, মই মানে মুখ মেলিব নোৱাৰা অৱস্থা হৈ গ'লো, চেংচেঙাই পুৰি থাকে, খাব নোৱাৰো, তাৰপিছত কম মানে লাহে লাহে লাহে লাহে এইটো ভাল হৈছে, যদিও মই মানে গৰম পানী একদম ব্যৱহাৰ কৰিব নোৱাৰো, দাঁতৰ আলুবিলাক গোটেই ফুলি যায়, আৰু মানে ঠাণ্ডা বা মিঠাটো খালে বিষটো হয়ে বাৰু।
0: গুৰি দাঁত উঠাইছিলে নেকি আপুনি?
2: গুৰি দাঁত উঠাইছিলে, হয়,
0: তলৰ ফালৰ,
2: ওপৰৰ ফালৰ,
0: ওপৰৰ ফালৰ,
2: হয়,
0: ঠিক আছে। তেওঁৰ সমস্যাটো, সমস্যাটো আচলতে এতিয়া এক্সৰে গোটেইখিনি আমাক লাগিব, ৰিপৰ্ট, যিখিনি জেগাত তেওঁ উঠাইছিলে দাঁতটো, সেই জেগাটোৰ বোন হিলিং নহ'লেও কেতিয়াবা এই সমস্যাটো প্ৰব্লেম হয়। দ্বিতীয়তে কিন্তু যিটো আপোনাৰ হেৰি আলু ফুলা কথাটো কৈছে, এইটো কিন্তু তেখেতৰ পাইৰিয়া সেই সমস্যাৰ এডভান্স ষ্টেজ, মানে প্ৰথম ষ্টেজটোত তেওঁ গৈছে, তো গতিকে সেই মই যিখিনি আগৰ এগৰাকী পৰামৰ্শ দিম, প্ৰথম সেই কথাখিনি তেওঁ ভালকৈ চোৱা ধৰিব, আৰু ভিটামিনৰ ডেফিনেটলি ভিটামিন ডেফিচিয়েঞ্চি তেওঁ ষ্টাৰ্ট হৈ গৈছে। এতিয়া কিছুমান ক্ষেত্ৰত আমি ছেকেণ্ডাৰী ডিজিজবিলাক ধৰক ৰুল আউট কৰিব লগা হয়, যেনে যিদৰে মই এওঁক সোধা হ'ল যে চুগাৰ আছে নেকি বা থাইৰয়ড আছে নেকি, তাৰ উপৰঞ্চি কেতিয়াবা গ'ল্ড ব্লাডাৰ ষ্ট'ন বা ছিভিয়াৰ এচিডিটি প্ৰব্লেম হ'লেও এই সমস্যাবিলাক হয়। কিন্তু এই মিঠা খালে আৰু জ্বলা খালে যদি চেনচিটিভিটি, মানে গৰমটো বেছিকৈ তেওঁ যদি কষ্টটো পাই আছে, তেতিয়াহ'লে কিন্তু তেওঁ সোনকালে দন্ত চিকিৎসকৰ ওচৰত আকৌ এবাৰ ৰুল আউট কৰাটো ভাল। এই জেগাটো আমি চোৱাটো খুব দৰকাৰ, তাৰমানে যোনখিনি জেগাত তেওঁ দাঁত উঠাইছিলে।
1: হয়, আমাৰ ফেচবুকত এটা কমেণ্টত প্ৰশ্ন কৰিছে এগৰাকী, তাৰ আগতে আমাৰ এটা ফোন কল আহিছে, আমি লৈ লওঁ।
0: হয়,
1: হেল্ল' হেল্ল'
3: নমস্কাৰ
1: নমস্কাৰ কওক।
3: মই যোৱাটো কৈছোঁ, দিনেশ শৰ্মা।
1: হয় শ্ৰী শৰ্মা কওক।
3: মই দাঁতে পোকে ধৰিছে, মানে কি কৰিলে জানিব বিচাৰিছোঁ।
1: দাঁতত পোকে।

0: আপুনি ৰাতি ব্ৰাশ কৰা আৰম্ভ কৰক কৰেনে? ৰাতি ব্ৰাশটো নেৰিব, ৰাতি ব্ৰাশ কৰা খুব ভালকে আৰম্ভ কৰক আৰু প্ৰত্যেকবাৰ খোৱাৰ পিছত কুহুমীয়া পানীত নিমখ দি কুলি কৰিব। এইখিনি কৰাৰ পিছতো যদি আপুনি আৰাম নাপায় তেতিয়াহ'লে এবাৰ দন্ত চিকিৎসকৰ ওচৰত যাব। বিষ হ'লে তাৰমানে ভিতৰত থকা দাঁতৰ ভিতৰত থকা যিডাল শিপা নাৰ্ভডাল সেইডালত ইনফেকশ্যনটো ধৰি যায়গৈ।
1: হয়, আমি আশা কৰোঁ শ্ৰী শৰ্মাই তেখেতৰ সমাধানটো পালে। এবাৰ আমি আহিব বিচাৰিছোঁ আমাৰ ফেচবুক পেজত এগৰাকীয়ে সুধিছে, পিংকি শৰ্মা। তেওঁ কৈছে যে মোৰ দাঁতকেইটা মাজৰ অংশ ক'লা পৰি নোহোৱা হৈ যায়, ছাইডকেইটা থাকে, কিয় এনেকুৱা হয়?
0: ক্ষয় গৈছে, এট্ৰিচন যিটো মানে ক্ষয় যোৱা বুলি কয় মাজৰ অংশ। এতিয়া যিটো তেওঁ ডেছক্ৰিপশ্যন দিছে, ফটো চালে হয়তো আমি বেছি ভালকৈ গম পালোহেঁতেন, কিন্তু যিটো ডেছক্ৰিপশ্যন দিছে মাজৰ অংশটো তাৰমানে নোহোৱা হৈ ছাইডখিনি থাকে, তাৰমানে এতিয়া ক্ষয় গৈছে দাঁত। হয়তো ক্ষয় যোৱা এটা কাৰণ হ'ব পাৰে, হয় বিভিন্ন কাৰণ, তাৰ মেজৰটো হ'ব পাৰে মে বি খুব হাৰ্ড ব্ৰাছিং, নহ'লে আপোনাৰ যিটো আমাৰ বাইট থাকে, কামোৰ থাকে, সেই কামোৰটো কেতিয়াবা ওপৰৰ পৰাই আৰু তলৰ পৰাই ডাইৰেক্ট পুৰা সম্পূৰ্ণ লাগি যায়, মানে ডিপ বাইট বুলি কয় যিটো, তেতিয়াও আপোনাৰ ক্ষয় যোৱাৰ মানে কথা আহে। তো এই কথাখিনি তেওঁ ফটোখন চালে হয়তো আমি মই আৰু বেছি ভালকৈ তেওঁক পৰামৰ্শ দিব পাৰিলোঁ হয়।
1: কিন্তু এতিয়া আমি তেওঁক এজন দন্ত চিকিৎসকৰ ওচৰলৈ
0: যোৱাটো ভাল ভাল
1: হয়। আমাৰ আৰু এটা ফোন কল আহিছে, লৈ লওঁ। হেল্ল' হেল্ল'
2: হেল্ল'
1: হয় কওকচোন।
2: হয় নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
2: হয় মই গুৱাহাটী চানমাৰীৰ পৰা ক'লো, ৰূপালী কলিতা।
1: হয় শ্ৰীমতী কলিতা, কওক।
2: হয় বাইদেউ, মই মানে বাইদেউৰ পৰা এটি কথা জানিব বিচাৰিছিলো। মোৰ 5-6 বছৰমান হ'ল গুৰি দাঁত এটি পোকে খাইছিলে। আগৰ পৰা তেনেকুৱা একো সমস্যা নাছিলে, কিন্তু এই দুমাহমানৰ পৰা মই ইমান দাঁতৰ বিষত মানে ভুগি আছো আৰু 15-20 দিনমান হ'ল মোৰ বহুত বিষ, মানে মই শুব নোৱাৰো, শুব গ'লে একদম মানে বহুত বিষ। তাৰপিছত আকৌ নিমখ পানী সেইটো কুলু কুলু কৰিলে অকণমান কমি যায়। ডক্টৰৰ ওচৰত গ'লো, এক্সৰে কৰিলে, তেখেতে ক'লে যে RCT কৰিব লাগিব বুলি ক'লে। RCT কৰাৰ পিছত বাইদেউ কিবা তেনেকুৱা মই আকৌ দাঁতৰ বিষ বা কিবা তেনেকুৱা সমস্যা হ'ব পাৰে নেকি বাৰু?
0: আপোনাৰ দাঁতটো যদি ৰুট কেনেল কৰিব দিছে, ৰুট কেনেলটোকে চমুকে RCT বুলি কয়, যদি কৰিব দিছে আপুনি সোনকালে কৰাই লওক। তাৰমানে ৰুট কেনেলটো হৈছে আপোনাৰ একেবাৰে শেষৰ ষ্টেপ য'ত আমি দাঁতটো ৰাখিব পাৰোঁ, সেই ষ্টেপটো যদি পাৰ হৈ যায় তেতিয়া আৰু দাঁতটো উঠাবহে লাগিব মানে।
2: আজি মাতিছে বাৰু ডক্টৰে, আজি যাব দিছে, মই দিল্লীত তেতিয়া ছাৰৰ ওচৰত গৈছিলো।
0: আপুনি সোনকালে ট্ৰিটমেণ্টটো কৰি লওক, আপুনি একদম আৰাম পাব, চিন্তা নকৰিব।
2: বাইদেউ পিছততো একো সমস্যা নহয়?
0: নাই নাই নাই নাই, একদম নহয়, নিশ্চিন্ত থাকক।
2: হয় হয়, ঠিক আছে বাৰু, ধন্যবাদ বাইদেউ।
0: এইটো এটা বস্তু আপোনাৰ বহুতে কয় যে ৰাতি ৰাতি হ'লে মোৰ দাঁতৰ বিষটো বাঢ়ি যায়। অক্সিজেন লেভেল, আমাৰ বডিত যিকোনো পেইন এটা অক্সিজেন লেভেলটো যেতিয়া আমাৰ কমি থাকে, শুই থকা অৱস্থাত অক্সিজেন লেভেল সদায় কম্প্ৰমাইজিং হয়। তো আৰু যেনেকৈ আকৌ পাহাৰত যেতিয়া আপুনি উঠি গৈ থাকিব, পেইন দাঁতৰ বিষ বহুত বেছি হয়। আকৌ ধৰক আপুনি ফ্লাই যেতিয়া কৰিব, তাৰ অক্সিজেন লেভেলটো কম্প্ৰমাইজিং হয়, তেতিয়া আপোনাৰ এই বস্তুখিনি জেনেৰেল মানুহে জনাটো
1: কেইবাজনো শ্ৰোতাই বিষৰ বা তেজ ওলোৱাৰ হিৰহিৰুৱাই কথাখিনি সুধিলে, আমি আশা কৰোঁ তেওঁলোকে সমাধান ইতিমধ্যে পাইছে। আমালৈ আৰু এটা ফোন কল আহিছে, হেল্ল' হেল্ল' সংযোগ সম্ভৱ বিচ্ছিন্ন হৈ গৈছে, নিশ্চয় তেওঁ পুনৰ সংযোগ হ'ব আমাৰ সৈতে। তেতিয়াহ'লে আমি কথা পাতোঁ, এতিয়া আমি দাঁত ব্ৰাছ কৰোঁতে বিভিন্ন ধৰণৰ বিভিন্ন কোম্পানীৰ টুথপেষ্ট ব্যৱহাৰ কৰোঁ, নহয় জানো? বজাৰত বিভিন্ন তেওঁলোকে বিজ্ঞাপন দিয়ে ইটোতকৈ সিটো ভাল। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ দাঁতৰ বাবে আচলতে কি ভাল, ব্ৰেণ্ডৰ নাম নোকোৱাকৈ যদি আপুনি কয়, মানে কম্পজিশ্যন কি আমি আচলতে ব্যৱহাৰ কৰিব লাগে?
0: আচলতে যেতিয়ালৈকে আপুনি মেডিকেলি কিবা অসুবিধা নাপায়, যেনে ধৰক এই ব্লিডিং হোৱা, বোলে মোৰ দাঁতৰ পৰা তেজ ওলাইছে, বা দাঁতৰ আলুবোৰ কেতিয়াবা সিৰসিৰাই, দাঁতবিলাক কেতিয়াবা সিৰসিৰাই, চেঞ্চিটিভিটি হয়, বা নতুবা কেতিয়াবা গামবিলাক অলপ ফুলি ফুলি গৈছে, তেতিয়ালৈকে আমি ডক্টৰে একো ৰিকমেণ্ড নকৰোঁ। এইখিনি যদি সমস্যা নাই।

0: আপনি যিকোনো কলগেট পেপসুডেন্ট
1: সাধারণ
0: টুথপেষ্ট আপনি ব্যবহার করব পারে
1: হয়
0: ওয়ান্স আপনি যদি সমস্যাবিলাক পায় যেতিয়া আপনি দেখিছে যে আপনি কষ্ট পাই আহিছে তেতিয়া আপনি দন্ত চিকিৎসকৰ পরামর্শ অনুসৰি তার কিছুমান ধর ফ্লোরাইড কোবাত কিমান পার্সেন্ট থাকিব লাগে কিমান পার্সেন্ট কম থাকিব লাগে এই গোটেইখিনি বস্তু আমি চাই চিটি পেলাই ঔষধ দিব লাগে মানে টুথপেষ্ট সলনি কৰিব লাগে
1: টুথপেষ্ট সলনি কৰিব লাগে হয় হয় আমালে পুনৰ এটি ফোন কল আহিছে আমি লৈ লওঁ হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ
2: নমস্কাৰ
1: আপোনাৰ পৰিচয়টো দিব
2: মই গোৱালপাৰা জিলাৰ ভোগধৰা পদুবাৰাৰ পৰা কৈছিলোঁ লুৎফ ৰহমান
1: হয় ৰহমান ডাঙৰীয়া কওক
2: মানে আমি যেতিয়া কিবা এটা খাওঁ মানে অলপমান দাঁত বস্তু তেতিয়া দাঁতটো মানে অলপমান বিষায় কেতিয়াবা কিয়
0: এটা চাইডে বিষায় নে ৰহমান ডাঙৰীয়া নে গোটেই মুখখনতে বিষায়
2: এটা চাইডে অলপ অলপ কেতিয়াবা
0: এটা চাইডে
2: হয়
0: এই যোনটো যোনটো চাইডে বিষায় তাৰে কোনোবা এটা দাঁতত হয়তো আপোনাৰ কিবা বস্তু মানে টান বস্তু পৰি হয়তো আপোনাৰ দাঁতটো অকণমান দুখ পাইছে যিটো কাৰণে আপোনাৰ সেই চাইডত যেতিয়া আপুনি চুবাই তেতিয়া দাঁতৰ গুৰিটোত আপোনাৰ হেঁচা খায় যেনেকে আমি কেতিয়াবা নখ বা কোনোবা জেগাত দুখ পালে আপোনাৰ থেতেলা খোৱা নিচিনা হয় যে ঠিক তেনেকুৱা হয়তো ক'ৰবাত কেতিয়াবা টান বস্তু এটা পৰি পেলাই পিছল খাই পৰি তেনেকুৱা হৈছে আপুনি কিছুদিন আপুনি হেৰি চাওক কুহুমীয়া পানী নিমখ দি কুলি কুলি কৰক ভালকে ব্ৰাছ দুবাৰকে কৰি চাওক যদিহে আৰাম নাপায় তেতিয়াহ'লে কিন্তু এবাৰ আপুনি দন্ত চিকিৎসকৰ পৰামৰ্শ ল'ব তাতে ওচৰত গৈ এক্সৰে কৰাই দিব তেওঁলোকে দাঁতটো আপুনি এবাৰ চাই ল'ব
1: হয় আমি আশা কৰোঁ ৰহমান ডাঙৰীয়াই তেওঁৰ সমাধানটো পালে এতিয়া জানিব বিচাৰিছোঁ ধৰক কেতিয়াবা কিছুমানৰ দাঁত অলপ হালধীয়া ৰঙৰ হয় এইটো কি কাৰণে হয় বা ইয়াক পৰিষ্কাৰ কৰিবলৈ যিটো আমি বৈজ্ঞানিক পদ্ধতি আপোনালোক চিকিৎসকসকলে ব্যৱহাৰ কৰে স্কেলিং বুলি কয় সেইটো কিমান সুৰক্ষিত
0: স্কেলিং সুৰক্ষিত স্কেলিং এইটোৱে যে আচলতে আমি যেতিয়া পঢ়ি আহিছোঁ তেতিয়াৰ পৰা এটা মিছকনচেপশ্যন আছে যে স্কেলিং কৰিলে দাঁতবোৰ দুৰ্বল হয় কিন্তু কথাটো তাৰমানে আচলতে আপোনাৰ উল্টাহে হয় নকৰাকৈ আপুনি ৰৈ চাওক ৰাখি থ'লে কি হ'ব এই যে মই আপোনাক অলপ দেৰি আগতে ক'লোঁ যে চূণৰ নিচিনা এটা প্ৰলেপ কৰে পাথৰৰ নিচিনা সি কি কৰে প্ৰথমতে দাঁতৰ যিটো ছাপৰ্টিং লেয়াৰ দাঁতৰ এটা ছাপৰ্টিং লেয়াৰ থাকে গাম বোন টিচু এইবোৰ চব থাকে প্ৰথমতে সেই আলুটো খহাই দিয়ে তাৰপিছত বোন খহাই শেষত দাঁতটো অকলশৰীয়া কৰি দিয়ে যাৰ ফলত দাঁতত মবিলিটি আৰম্ভ হয় এই গোটেই প্ৰক্ৰিয়াটো আপোনাৰ এদিনত নহয় এইটো যথেষ্ট সময় লাগে ধৰক কাৰোবাৰ একবছৰীয়া কাৰোবাৰ দুইবছৰীয়া এনেকুৱা ধৰণৰ সময় লাগি যায়গৈ এতিয়া কথাটো হ'ল আমি আমাৰ ফালৰ পৰা ৰিকমেণ্ড সদায় কৰোঁ যে এবছৰত এবাৰ ডেণ্টিষ্ট ভিজিট লোৱাটো কাৰণ তেতিয়া ধৰক ষ্টোন নাই হোৱা কিন্তু আপোনাৰ জাষ্ট প্ৰচেছটো ষ্টাৰ্ট হৈছে তেতিয়া আমি তেওঁলোকক ক'ব পাৰোঁ যে আপুনি ব্ৰাছৰ এইখিনি এইখিনি আপুনি টুথপেষ্টৰ এইখিনিখিনি ব্যৱহাৰ কৰক মাউথৱাছ ব্যৱহাৰ কৰক এইটো এইটো কম্পজিশ্যনৰ মাউথৱাছ তো আপুনি এনেকৈ কৰক

শ্রোতাসকলে পল্লৱী বৰুৱাৰ কণ্ঠত গীতা হাতীকাকতি আৰু প্ৰফুল্ল পাঠক ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেটৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এয়াৰ মোবাইল এপত।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বাক্সা জিলাৰ মানাহ চৌচি খংখৰ ইক' টুৰিজিম ছচাইটিৰ সভাপতি বিজয় চৌধুৰীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
1: চৌধুৰী ডাঙৰীয়া, আপোনাক নমস্কাৰ জনাইছো।
2: নমস্কাৰ।
1: হয় ডাঙৰীয়া,
2: হয়
1: স্বেচ্ছাসেৱী সংগঠনটি কেতিয়া গঠন কৰা হৈছিল আৰু ৰাইজৰ সহযোগ কেনেধৰণে লাভ কৰিবলৈ সক্ষম হৈছিল?
2: 2006 চনৰ 15 জুনত মানাহ চৌচি খংখৰ ইক' টুৰিজিম ছচাইটি NGOটো গঠন কৰা হৈছিল। উদ্দেশ্যটো আছিল আমাৰ বন আৰু বন্য প্ৰাণী সংৰক্ষণ মুখ্য উদ্দেশ্য লগত ৰাখিবলৈ। আৰু আমি এইটো কৰিছিলো ইক' টুৰিজিম জৰিয়তে সামাজিক অৰ্থনৈতিক উন্নয়ন কৰা, সেই উদ্দেশ্যৰে আমি NGOটো আৰম্ভ কৰিছিলো।
1: এই স্বেচ্ছাসেৱী সংগঠনটো কিমান গৰাকী সদস্যৰে আপোনালোকে গঠিত কৰিছিল?
2: প্ৰথমতে আমি 5 জন 6 জন মান

0: লগ লাগি ফেলে এটা কথা চিন্তা কৰিছিলো, আমাৰ যিখিনি চিকাৰী আছিলে আগতেতো গোটেইখিনি অপেন আছিলতো চিকাৰটো, ডিপাৰ্টমেণ্টৰ তেতিয়া এক্টিভিটি বা কোনো ফাংচন নাছিল, তেতিয়া টাইমত বহুত চিকাৰী আছিল আৰু সেই চিকাৰীবিলাকক লগত লৈ আমি আৰু লোকেল লৰা যিবিলাক জাগাৰে লৰা সিহঁতৰ লগত অলপ ইনভল্ভ থাকে এওঁলোকক লগত লৈ পেলাই আমি এই কনজাৰ্ভেশ্যনটো আৰম্ভ কৰিছিলো আৰু সেই অনুযায়ী লাষ্ট টাইম আমাৰ বহুত লৰা হৈ গল, আমাৰ এৰিয়াটো বহুত বাঢ়ি গল, আমি মোটামুটি বাটাবাৰী ৰিজাৰ্ভ আৰু চালবাৰী ৰেঞ্জ, বাটাবাৰী ৰেঞ্জ আৰু তামোলপুৰ ৰেঞ্জ আৰু কুমৰিকাটা ৰেঞ্জ এই চাৰিটা ৰেঞ্জতো আমি কাম কৰিছিলো, তাত আমাৰ 300 লৰা আছিল, 321-322 জনমান আছিলে, চাৰিটা ৰেঞ্জত আমি এইখিনি লৰা লৈ পেলাই কাম কৰিছিলো আৰু তেতিয়া সেইখিনি কামত আমি যেতিয়া লৰাবিলাকক লুকাই দিলো কনজাৰ্ভেশ্যনৰ কামত, তেতিয়া আকৌ যিবিলাক মানে দুই এটা চিকাৰী আছিলে এওঁলোকেও চামিল হৈ আহিল, তেনেকেই আমাৰ জাগাখিনি মানে চিকাৰৰ পৰা মুক্ত হৈ গৈছিল, মানে কনজাৰ্ভেশ্যনটো আমি জংগল সংৰক্ষণৰ কামটো আমি ভাল সুচাৰুৰূপে কৰিব পাৰিছিলো।
1: মানাহ অভয়াৰণ্যৰ পূব অংশত বন ধ্বংস ৰোধ কৰি বনাঞ্চল সৃষ্টি কৰাৰ মানসেৰে এইবাৰ এক বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই কাৰ্যসূচী কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল আৰু কিমান গছপুলি ৰোপণ কৰা হৈছিল আৰু কত কত এই গছপুলিবোৰ ৰোপণ কৰা হৈছিল? বাৰু
0: আমি এইবাৰ জুলাই মাহৰ পৰা জুনলৈকে এটা সংকল্প লৈছিলো, আমি এই 2 মাহত আমি গছৰ পুলি 1.5 লাখ গছৰ পুলি আমি ৰুম, তো সেই সংকল্পটো আমি ডিপাৰ্টমেণ্টকো লগত লৈছিলো, মানে ফৰেষ্ট ডিপাৰ্টমেণ্টকো, তাৰপিছত ওচৰৰে আমাৰ EM আছিলে, EMকো লগত আমি জড়িত কৰিছিলো, ঠিক তেনেকে আমি 5 জুনত 1.5 লাখ পুলিটো আমি শেষ কৰিব পাৰিছো, এই উদ্দেশ্যটো আমাৰ সেউজী কৰণৰ মুখ্যৰে আমি সেই উদ্দেশ্যটো লৈছিলো। এইটো আমি লৈছিলো এইটো চালবাৰী ৰেঞ্জৰ আণ্ডাৰত দাউঠাৰাৰ RF আছে আৰু লগতে আমাৰ বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্ট আছে, এই দুটা ৰিজাৰ্ভ ফৰেষ্টত আমি মানে ৰুইছিলো। এইখিনি
1: হাতী মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত এই স্বেচ্ছাসেৱী সংগঠনটোৱে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰি আহিছে?
0: হাতী আৰু মানুহৰ সংঘাতটো আমি 2007 চনৰ পৰাই পাই আহিছো, তেতিয়াৰ পৰাই আমি সেই হাতী আৰু মানুহৰ যিখিনি সংঘাত তাৰ ওপৰত কাম কৰি আহিছো। আমাৰ এলেকাত মই বেছিকে গুৰুত্ব দিছিলো, আমাৰ বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্ট পৰে আৰু চালবাৰী ৰিজাৰ্ভ ফৰেষ্ট পৰে, তাৰ আণ্ডাৰত আমাৰ 3টা ৰিজাৰ্ভটো মই বেছিকে গুৰুত্ব দিছিলো আৰু সেই 3টা ৰিজাৰ্ভত আমি বৰ্তমান ফলপ্ৰসূত হৈছো। তাত এতিয়া হাতী আৰু মানুহৰ সংঘাত সেই বস্তুটো, হাতীটো আহিব, এই হাতীৰ জাগাত মানুহ আছে যিহেতুকে, তো প্ৰথমতে পৃথিৱীত আচল মেন সম্পদ হিচাপে আমি মানুহক লৈছিলো, যেন মানুহ মৰিব নালাগে হাতীৰ হাতত, বাকীটো প্ৰপাৰ্টি নষ্ট কৰিলে চৰকাৰে পইচা দিয়ে, এনেকেই ৰিকভাৰ হয় সিহঁতৰ লছটো, কিন্তু মানুহ যেন নমৰে সেই অনুযায়ী আমি এনেকে কাম কৰিছিলো। সেই ৰিজাৰ্ভ 3টাত, দেহিৰা ৰিজাৰ্ভ, বাটাবাৰী ৰিজাৰ্ভ আৰু দাউধাৰা ৰিজাৰ্ভত, আজিলৈকে আমি হাতী আৰু মানুহৰ যোন সংঘাত যিমানখিনি আমি এতিয়া পাই আছো তামোলপুৰ এইটো চাইডে, এইটো চাইডে ইমানখিনি হাল্লা নাই আৰু ইমানখিনি হাল্লা নাই মানে হাল্লা নাই আৰু মানুহ মাৰা আৰু হাতী মাৰা সেই বস্তুটো মোটামুটি একদম 80% নাইকিয়া হৈ গৈছে, তাৰমানে এইখিনিত আমাৰ এলেকা হিচাপে মই এইখিনি ডমিনেট কৰি লৈছো আৰু সেই অনুযায়ী যদি তাতেও বহুত কেইটা NGO কাম কৰি থকা বুলি কৈছে, ডিপাৰ্টমেণ্টেও কাম কৰি থকা বুলি কৈছে, মানে কুমাৰীঘাটা তামোলপুৰ ৰেঞ্জৰ আণ্ডাৰত, তো এওঁলোককো মই ক'ব বিচাৰো, এওঁলোকেও যদি এলেকা লৈ পেলাই ইমান বিশাল এলেকাটো চবেই মানে কণ্ট্ৰল কৰিব নোৱাৰে, এইটো মানে অস্বাভাৱিক কথা, আৰু সেইখিনি এলেকাত কিছু গাঁও লৈ পেলাই আমি যদি চব NGOই নিজাববীয়াকৈ গাঁওবিলাক যদি ডমিনেট কৰি দিওঁ, হাতী সোমোৱা বা হাতীয়ে মানুহ মৰা সেই ব্যৱস্থাটো যদি আমি ডমিনেট কৰি দিওঁ নহয়, তেতিয়াহ'লে কালিৰ পৰা তাতেও ৰোধ হ'ব, তো এইখিনি কৰিব লাগে, মই তাকে অনুৰোধ কৰো যিবিলাকে তাত মানে বহুত মানুহ মৰি আছে, হাতীও মৰি আছে, সেইকাৰণে মই অনুৰোধ জনাইছো কুমৰিঘাটা ৰেঞ্জ আৰু তামোলপুৰ ৰেঞ্জ।
1: বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হোৱা পৰিয়ালসমূহে আপোনালোকৰ স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে কেনেধৰণে উপকৃত হৈ আহিছে বুলি আপুনি ক'ব?
0: এইটো আমাৰ চাইডে আমি যোনটো দাউধাৰা বাটাবাৰী দেহিৰাত আমি যোনটো কাম কৰি আছো, সেইখিনি এলেকাত মানুহ মৰে কেতিয়াবা, কিন্তু তাত আমি লগে লগে যিখিনি চৰকাৰে বিনিবিচাৰীৰ কাৰণে যিখিনি মানে মুকলি কৰি থৈ দিছে ফান, তো সেইবিলাকক আমি ফিল্ডত যেহেতুকে থাকে আমি লগে লগে সিহঁতক কি ডকুমেণ্টছ লাগে সেই বস্তুটো লগে লগে মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি দিওঁ, তেতিয়া সিহঁতে লগে লগে পাই যায় বস্তুখিনি, ঠিক তেনেকে ইহঁতে মানে বস্তুটো পাই আছে, তেনেকে সহায় কৰি আছো।
1: চৰকাৰীভাৱে এই প্ৰকৃতিৰ সেৱা কৰি থকা এইবোৰ কাম কাজৰ কাৰণে আপোনালোকে কিবা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নেকি?
0: আমি 2023

0: বৰ্ডাৰলেণ্ড গ্ৰীণ এৱাৰ্ডটো পাইছো আৰু বিটিআৰৰ পৰা। আৰু লগতে আমি অসমৰ পৰা মই এইবিলাক কাম কৰি থকাৰ কাৰণে পৰিৱেশ মিত্ৰ এৱাৰ্ডটো মই লব পাৰিছো অসমৰ পৰা। তো এনেকে বিভিন্ন তাৰমানে আমি কিছুমান এনজিঅ বিলাকেও শান্তিৰ কাৰণে শান্তি বঁটা আমি কেইটামান পাবৰ সক্ষম হৈছো এইবিলাক কাম কৰাৰ কাৰণে, গছৰ পুলি বা হাতী বচোৱাৰ কাৰণে বা মানুহ বচোৱাৰ কাৰণে। এনেকে আমি কেইখনমান মানে এনজিঅ'ৰ পৰাও বা ডাঙৰ ডাঙৰ সংস্থাৰ পৰাও আমি বঁটা লাভ কৰিব পাৰিছো।
1: এই স্বেচ্ছাসেৱী সংগঠনটোত কাম কৰি আপোনালোকৰ কিছুমান সদস্যই অসম চৰকাৰৰ অধীনত জীৱিকা নিৰ্বাহৰ কাৰণে চাকৰি পাবলৈ সক্ষম হৈছেনে?
0: আমি 2006 চনৰ পৰা যিমানখিনি লৰা লাগি আছিলে তাৰে কিছু কিছু লৰা চাকৰিত সোমাবৰ সক্ষম হৈছে। সব লৰাই পোৱা নাই, কিন্তু কিছুমান সক্ষম লৰাবিলাকে পাইছে, পাই আছে এনেকে এটা দুটাকে।
1: ৰাইজৰ মাজত বন ধ্বংস বিৰোধীৰ কেনেধৰণে সজাগতা সৃষ্টি কৰি আহিছে আপোনালোকে?
0: এইটোতো আমি যিহেতুকে এনজিঅ, আমি স্বেচ্ছাসেৱী সংগঠন, তো আমি ৰাইজৰ লগত থাকিয়ে কাম কৰিব লগা হয়। সেই অনুযায়ী যত হাতীৰ প্ৰব্লেম হয় মানে যত হাতীয়ে মানুহৰ প্ৰব্লেম কৰি আছে এইবিলাকৰ গাঁৱত আমি গৈ পেলাই লগে লগে এৱাৰনেছ প্ৰগ্ৰাম বিলাক পাতো আৰু সেই সমস্যাৰ সমাধানটো এৱাৰনেছ প্ৰগ্ৰাম পাতি পেলাই আমি মানে এটা বিচাৰো কি কৰিলে ভাল হব, ৰাইজৰ লগত বহি পেলাই আলোচনা কৰি আমি সেনেকেই বস্তুবিলাক সমাধান কৰো। তো সেইটোৰ কাৰণে আমাৰ এলেকাত কোনো ৰাইজ মানে হাতী আহিলেও হাল্লা নকৰে, হাতীয়ে মানুহ মৰিলেও, এতিয়াতো হাতী জেগাত হাতী আহিবই, কেতিয়াবা এক্সিডেণ্ট হয়, সেইটোত আৰু ইমান ডাঙৰ কথা নহয় আৰু ৰাইজৰ কাৰণে। তো ঠিক তেনেকেই আমি মানে আমাৰ মানে যোগ্যতাটো আমি কৰিব পাৰিছো।
1: শেষত বনাঞ্চল সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজক কেনেধৰণে আপুনি আহ্বান জনাব বিচাৰে?
0: মই ৰাইজক সেইটোকে আহ্বান জনাব বিচাৰো, এতিয়া আজিকালি মানুহৰ সংখ্যা বাঢ়ি যায় আছে, ৰিজাৰ্ভৰ সংখ্যা কমি যায় আছে, যিকোনো জীৱ জন্তু আৰু মানুহ আমি একে সহবাস কৰাৰ কাৰণে আমি শিকিব লাগিব। আমি এতিয়াৰ পৰাই যদি ট্ৰাই নকৰো এটা টাইমত আমাৰ হয়তো মানুহ শেষ হব, নহলে হাতী শেষ হব, নহলে এতিয়া কিছুমান এনিমেল এনেকুৱা বিলুপ্ত হৈ যায় আছে। আমাৰ এলেকাত এটা হেৰি আছিলে, একদম ৰেয়াৰ চৰাই এটা আছিলে, হোৱাইট বিলি হৰণ বুলি কোৱা, আমাৰ এলেকাত মানে সি তাৰ বাসস্থান আছিলে, সেইটো হল দেহিৰা মানে চুৰংঘাটা ৰিজাৰ্ভত আছিল তাৰ বাসস্থানটো, সেই বাসস্থানটো আজিকালি নাইকিয়া হৈ গল আৰু এই চৰাইটো পৃথিৱীৰ ভিতৰত মাত্ৰ 150টা জীয়াই আছে এতিয়া বৰ্তমান শেষ হোৱাৰ ৰাস্তা। সেইটো কাৰণে মই তাকে আহ্বান জনাব বিচাৰো, মানে জীয়াই থাকক, নেচাৰে জীয়াই থাকক, মানুহো জীয়াই থাকক, আৰু নেচাৰক ধ্বংস কৰাটো মূল আচল ক্ৰিমিনেলটো হল মানুহ জাতিয়ে। তো সেইটো কাৰণে মানুহবিলাকক মই বাৰ বাৰ এৱাৰনেছ প্ৰগ্ৰামতো কৈ আছো, তো ইহঁতকো জীয়াই থাকিব দিয়ক, আৰু ইহঁতে যদি জীয়াই থাকিব লগা হয় আমি কি ধৰণে কাম কৰিব লাগে, সেই কথাবিলাক মই ইহঁতক ৰাইজক বুজাই দিওঁ, ৰাইজে বুজি পায়। কিন্তু আমাৰ এলেকাত বৰ্তমান একদম বুজি পোৱা হৈছে ৰাইজে, কোনো হাতী চিকাৰ বা হাতী অন্যায় কৰা বা চৰাই চিৰিকটি মাৰাটো মোটামুটি 70-80% কমি গৈছে আৰু নাইকিয়ে।
1: আপোনাৰ ব্যস্ততাৰ মাজত আমাক এই সময়খিনি দিয়াৰ বাবে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো সামৰিছো।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বাক্সা জিলাৰ মানাহ চৌচি খংখৰ ইকোটুৰিজিম ছচাইটিৰ সভাপতি বিজয় চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে শংকৰ দাসৰ মেণ্ডলিন মাদন।

সাক্ষাৎ কৰে। ইউ পি আইৰ 10 বছৰীয়া সেৱা সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ যোগাযোগ ব্যৱস্থা বিশ্বাসযোগ্য, নিৰাপদ আৰু বহনক্ষম কৰি তুলিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। বিগত কেইবছৰমানৰ পৰা বিমানযোগে সামগ্ৰী পৰিবহণৰ পৰিমাণ 40% বৃদ্ধি হৈছে বুলি মন্ত্ৰী কে ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল বৰষুণৰ বাবে ব্যাহত হৈছে।

0: শ্ৰোতাসকলে শংকৰ দাসৰ মেণ্ডলিন বাদন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি চীনৰ উপ ৰাষ্ট্ৰপতি হাম ঝেঙৰ

0: ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা ভাৰত চীন সীমান্ত আলোচনাত বিশেষ প্ৰতিনিধি অজিত ডোভালে আজি চীনৰ উপ ৰাষ্ট্ৰপতি হাম ঝেঙক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত বেইজিঙত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে যে আজি হ'বলগীয়া 25 সংখ্যক ৰাউণ্ডৰ বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পূৰ্বে শ্ৰীডোভাল আৰু শ্ৰীঝেঙে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাকে ধৰি স্থিতাৱস্থা বাহাল ৰখা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক আৰু বহুপক্ষীয় সম্বন্ধ উন্নত কৰা সন্দৰ্ভতো আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ পি আই সেৱাৰ দশকজোৰা সাফল্যত আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ইউ পি আইক ভাৰতৰ ডিজিটেল লেনদেনৰ যাত্ৰাৰ টাৰ্ণিং পইণ্ট হিচাপে উল্লেখ কৰে। দেশবাসীক ইউ পি আইৰ অভিজ্ঞতাৰ কথা বিনিময় কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ইউ পি আইক লৈ এতিয়া সকলো ভাৰতীয়ই গৌৰৱ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ইউ পি আই 10 বছৰীয়া সেৱা সম্পূৰ্ণ হোৱা উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে ইউ পি আইক দেশৰ উদ্ভাৱনৰ জৰিয়তে ৰূপান্তৰৰ যাত্ৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সফল উদাহৰণ হিচাপে বৰ্ণনা কৰে। ইউ পি আইক বিশ্বৰ সৰ্ববৃহৎ তাৎক্ষণিক লেনদেন ব্যৱস্থা বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক সুৰক্ষিত লেনদেনত সবলীকৰণ কৰি তোলা ডিজিটেল ভাৰতক কৃতিত্ব দিয়ে। ভাৰতত 2016 চনৰ আজিৰ দিনটোতে ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ ইউ পি আই সেৱা মুকলি কৰা হৈছিল। ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ অন্যতম আটাইতকৈ সফল স্তম্ভ হিচাপে বিবেচিত ইউ পি আই তাৎক্ষণিক লেনদেনৰ উপায় হিচাপে ব্যৱহাৰ হৈ আহিছে। বিত্ত মন্ত্ৰালয়ৰ মতে 2025-26 বৰ্ষত ইউ পি আইৰ জৰিয়তে 24,162 কোটি লেনদেন হৈছে। আনহাতে 2016-17 চনত 1,78,00,000 লেনদেন হৈছিল। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বিত্তীয় সেৱা হিচাপে ইউ পি আইয়ে ব্যক্তিক সবলীকৰণত সহায় কৰিছে। ভাৰতৰ যোগাযোগ ব্যৱস্থা কেৱল জনসাধাৰণক সংযোগ সাধাৰণতে সীমাবদ্ধ নহয়, বৰং এই নেটৱৰ্ক বিশ্বাসযোগ্য, নিৰাপদ আৰু বহনক্ষম কৰি তুলিব লাগিব বুলি কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ টেলিমেট্ৰিক্স অৰ্থাৎ চি.ৰ 43 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দিয়া ভাষণত দেশৰ টেলিকম খণ্ডৰ ৰূপান্তৰ সাধনত চি.ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। 1984 চনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছৰে পৰা চি.ৰ উন্নয়ন সাধনৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰটোৱে থলুৱা প্ৰযুক্তি বিকশাই তুলি উদ্ভাৱনৰ অনুঘটক হিচাপে পৰিগণিত হৈছে। এই প্ৰতিষ্ঠানটোৱে নাগৰিকসকলৰ জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰাৰ লগতে ভাৰতৰ প্ৰযুক্তি যাত্ৰাৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু দুৰ্যোগ প্ৰতিৰোধী যোগাযোগ নেটৱৰ্ক স্থাপনত চি.ৰ সম্ভাৱনীমূলক কৌশলৰ বিষয়ে উল্লেখ কৰে। শ্ৰীসিন্ধিয়াই কয় যে ভাৰতে 6G, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম যোগাযোগ আৰু চাইবাৰ সুৰক্ষা বিষয়ত নতুন টেলিকম প্ৰযুক্তি বিকশাই তুলিছে আৰু বিশ্বক নেতৃত্ব দিবলৈ সমৰ্থ হৈছে।
1: It will be defined by ensuring that connectivity and the networks that we evolve are trusted, are resilient, are intelligent, and most importantly are secure. Now as India marches on her journey, that as C.dot marches from lab to market and from research to development and globally marketing those developmental products, that the spirit of India's journey.
0: প্ৰতিৰক্ষা উৎপাদন বিভাগৰ সচিব সঞ্জীৱ কুমাৰে আজি কয় যে দেশৰ প্ৰতিৰক্ষা উৎপাদন খণ্ডই ঐতিহাসিক ৰূপান্তৰৰ মাজেদি গতি কৰিছে। তেওঁ কয় যে 2013-14 বিত্তীয় বৰ্ষৰ 43,000 কোটি টকাৰ বিপৰীতে 2025-26 বিত্তীয় বৰ্ষত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ অভিলেখ সংখ্যক 1,78,000 কোটি টকা হৈছে। নতুন দিল্লীত অনুষ্ঠিত মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন সম্বন্ধীয় ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ কৰি শ্ৰীকুমাৰে এইদৰে কয়। তেওঁ লগতে উদ্যমী আৰু উদ্যোগপতিসকলক গৱেষণা আৰু উন্নয়নত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিগত কেইবছৰমানৰ পৰা বিমানযোগে সামগ্ৰী

0: পৰিবহণ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে আৰু এই বৃদ্ধিৰ পৰিমাণ 40% বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাইডুৱে কয় যে চৰকাৰে সমগ্ৰ দেশতে বিশ্বমানৰ বিমান পৰিবহণ কেন্দ্ৰ আৰু সা সুবিধাৰ সৃষ্টি কৰিবলৈ বিচাৰে। দেশত বয় বস্তু পৰিবহণৰ সেৱা সম্প্ৰসাৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ফেড এক্স আৰু জি এম আৰ বিমান বন্দৰে দিল্লী বিমান বন্দৰত উৎসৰ্গিত পৰিবহণ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে অংশীদাৰ হৈ কাম কৰিছে।
1: I'd like to congratulate FedEx and Delhi GMR Airport for entering into a partnership to create a dedicated air cargo facility in our Delhi airport. Cargo operations have been consistently increasing over the last few years. Almost 50% increase in the volumes we are seeing, so there is a great potential. And we have seen a good revolution happening in all the networks. And similarly in aviation, we want to create global standard air cargo facilities across the country.
0: ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ গুজৰাটৰ চাইবাৰ সন্ত্ৰাসৰ এটা গোচৰত 5খন ৰাজ্যৰ 5টা স্থানত তালাচী চলায়। তদন্ত সংস্থাটোৱে মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, বিহাৰ আৰু দিল্লীত কালি তালাচী অভিযান চলায়। গুজৰাটত যোৱা বছৰ গোচৰটো ৰুজু কৰা হৈছিল। অভিযুক্তই কেন্দ্ৰীয় চৰকাৰৰ 54টা ৱেবছাইটত আক্ৰমণ চলাইছিল। অপাৰেচন সিন্দুৰৰ সময়ত এই আক্ৰমণৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে জটিল কম্পিউটাৰ উৎস আৰু জটিল তথ্য আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সংহতিৰ লগতে সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। তালাচীৰ সময়ত হেকিঙৰ বাবে প্ৰয়োজনীয় বিভিন্ন ডিজিটেল সা সঁজুলি আৰু নথি পত্ৰ জব্দ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12জন শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী আৰু পলিটেকনিকৰ 4জন শিক্ষকে এই বঁটা লাভ কৰিব। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আবেদনৰ আহ্বান কৰা হৈছিল। এই দুইতৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাঘেৰিটাই 8দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। শ্ৰীমাঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম ভ্ৰমণ কৰিব আৰু ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব আৰু ভাৰত আৰু লাওছৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 বছৰ উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা ভাৰতীয়সকলৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালাও ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বত ভাগ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। 2 ছেপ্টেম্বৰত তেওঁ 3খনীয়া ৰাষ্ট্ৰভৱনৰ সামৰণি পৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আজি ঘৰুৱা দল শ্ৰীলংকাই কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰে। দলটোৱে বাতৰি লিখাৰ পৰলৈকে প্ৰথম ইনিংছত 5টা উইকেট হেৰুৱাই 147 ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ আগেয়ে বৰষুণৰ বাবে খেল কিছু সময়ৰ বাবে ব্যাহত হয়। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্ণাণ্ডোজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি চীনৰ উপৰাষ্ট্ৰপতি হাম ঝেঙক সাক্ষাৎ কৰে। ইউ পি আইৰ 10 বছৰীয়া সেৱা সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ যোগাযোগ ব্যৱস্থা বিশ্বাসযোগ্য, নিৰাপদ আৰু বহনক্ষম কৰি তুলিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। বিগত কেইবছৰমানৰ পৰা বিমানযোগে সামগ্ৰী পৰিবহণৰ পৰিমাণ 40% বৃদ্ধি হৈছে বুলি মন্ত্ৰী কে ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত।

0: গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2:00 মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the midday news. The headlines. Prime Minister Narendra Modi terms

0: You just heard Ocean Deep by Cliff Richard. Some songs have an almost quiet quality of them. They don't demand your attention, they simply invite you to listen. We have now reached the end of this edition of Western Music, and I hope this song made your afternoon a little brighter and give you a pleasant musical break from your everyday routine. You're listening to Akashvani Guwahati's Mahabahu, broadcasting on 101.6 MHz on the FM band and 1411.5 meters and corresponding to 729 kHz. I am Anushya Goswami, and it was pleasure being with you this afternoon. Take care, and you are sure keep smiling wherever you are. Feel this day a little more busy. Remember yourself to be happy.
1: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা ভ্ৰমণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত শ্ৰীগোৱেলে নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা সামগ্ৰিক প্ৰস্তুতি আৰু ব্যৱস্থাৰ বুজ লয়। জিলা আয়ুক্ত সৃষ্টি সিঙে নিৰ্বাচনী প্ৰস্তুতিৰ বিভিন্ন দিশ, পৰিবহণ, EVMৰ ব্যৱহাৰ, নিৰ্বাচনী কোষৰ কাৰ্যকলাপ আৰু পাৰস্পৰিক সমন্বয়কে ধৰি বিভিন্ন দিশসমূহৰ বিষয়ে শ্ৰীগোৱেলক অৱগত কৰে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াসকল উপস্থিত আছিল। সোণাপুৰত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে আৰু অক্টোবৰৰ ভিতৰত এই ক্ষেত্ৰৰ চাৰিসীমাৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি চৰকাৰে প্ৰকাশ কৰিছে। এই সীমাৰ বেৰ নিৰ্মাণৰ পাছতে জুবিন ক্ষেত্ৰৰ আৰ্হি প্ৰস্তুত কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি শিল্পীগৰাকীৰ পন্নী তথা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ অন্যতম

0: সদস্য গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিছে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন চিকিৎসকে সাক্ষ্যদান কৰিছে। কালিও দুগৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106 সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। শিল্পীগৰাকীৰ মৃত্যুৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। যোৱা নিশা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয়। তাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ জুবিন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 17 ছেপ্টেম্বৰত সৰ্বধৰ্ম প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আৰু 19 ছেপ্টেম্বৰত আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে সন্ধিয়া ভাওনা অনুষ্ঠিত হ'ব বুলি শ্ৰীমতী গাৰ্গে উল্লেখ কৰে। জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি বিভিন্ন নিৰ্দেশনা দিছে। জুবিন ক্ষেত্ৰত এটা সংগ্ৰহালয়, পুথিভঁৰাল আৰু মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰত শ্বহীদ মেজৰ দুৰ্গামল্লৰ স্মৃতিত 83 সংখ্যক বলিদান দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং উপস্থিত থাকে। কাৰ্যসূচীৰ অংশ হিচাপে গোৰ্খা জনগোষ্ঠীৰ বীৰগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ দেশপ্ৰেমৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পশুপতি শিৱ মন্দিৰ মুকলি কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21 শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12 শিক্ষক, 3 চৰকাৰী আৰু 2 ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5 আৰু পলিটেকনিকৰ 4 শিক্ষকে এই বঁটা লাভ কৰিব। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আবেদনৰ আহ্বান কৰা হৈছিল। দ্বিতৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই 8 চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। শ্ৰীমাৰ্ঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম ভ্ৰমণ কৰিব আৰু ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃবৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব। ভাৰত আৰু লাওছৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালাও ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বত অংশ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। 2 ছেপ্টেম্বৰত তেওঁ 3 ৰাষ্ট্ৰ ভ্ৰমণৰ সামৰণি মাৰিব। বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে আজি উত্তৰ পূব গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা গিল্ডৰ এটা দল শিৱসাগৰলৈ ৰাওনা হৈছে। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিবলৈ কালি বিয়লি 3 তেওঁলোকৰ এখন সভা অনুষ্ঠিত হৈছিল। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুকষ্টলৰ সন্মুখত অনুষ্ঠিত সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমৰ বহুত ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5,000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 শুনিবলৈ পাব।
1: আগবঢ়োৱা হৈছে দিলোপমা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত।

নীলোপমা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 7 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 25 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 6125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ এই অধিৱেশনৰ আজিৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত প্ৰতীক্ষা খনিকৰ, বিলিফাং স্বৰ্গীয়াৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছে ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী আৰু ডি ৰুমত থকা প্ৰচাৰণ সহযোগী নৱকৃষ্ণ গোস্বামীৰ সৈতে। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

বুদ্ধদেৱে কৈছিল, একমাত্ৰ সেইজন মানুহেই প্ৰকৃত অৰ্থত মহৎ, যিজন মানুহে মানুহৰ বাহিৰেও আন সকলো প্ৰাণীৰ প্ৰতি কৰুণা অনুভৱ কৰে।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথমে শুনক এয়া, বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা নুৰুল হকৰ, সুৰ জিতু তপনৰ।

এইবাৰ শুনাব লৈছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত, গীতৰ কথা অনুৰাধা দাসৰ, সুৰ জয়ন্ত হাজৰিকাৰ।

শ্ৰোতাই, বিউটি শৰ্মা বৰুৱাৰ, ক্ষমা কৰিব, বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ গীত শুনি আছে অৰ্ধকাশ অনুষ্ঠানটিত। এইবাৰ আগবঢ়াইছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত। গীতৰ কথা নুৰুল হকৰ, সুৰ মহম্মদ হুছেইনৰ।

শ্ৰোতা ইমান পৰে বিউটি শৰ্মাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এইবাৰ আগবঢ়াইছোঁ ৰবি সিংহৰ কণ্ঠ অসমীয়া আধুনিক গীত। প্ৰথমেই শুনক এই গীতটি। গীতৰ কথা ইদ্ৰিছ আলীৰ, সুৰ ৰবি সিংহৰ।

এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত। গীতৰ কথা ৰবি সিংহৰ, সুৰ ৰূপম তালুকদাৰৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্রোতাই ৰবি সিংহৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে অৰ্ধকাক অনুষ্ঠানটিত। এইবাৰ শুনাবলৈছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত, গীতৰ কথা ৰবি সিংহৰ, সুৰ অজিত সিংহৰ।

শ্রোতাই, অর্ধ অনুষ্ঠানত রুবি সিংহৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

0: partners in the supply chain. With Deepinder Kumar, Aman Yadav, Akashvani News, Delhi.
1: Agriculture and Farmers Welfare Minister Shivraj Singh Chauhan has stressed on the importance of training young students with agriculture degree programs. Mr. Chauhan was speaking after inaugurating a conference of vice chancellors and director of ICAR institutes in New Delhi. Secretary, Department of Consumer Affairs, Nidhi Khare has said that Kanda Express is bringing about 800 metric tons of onions to Delhi. In a social media post, the secretary said the onion will be sold at 35 rupees per kilogram at NAFED, NCCF and Kendriya Bhandar stores. Chief Election Commissioner Gyanesh Kumar has said booth-level officers are the foundation of India's democracy. The Chief Election Commissioner, who is on a two-day visit to Uttar Pradesh, attended an interaction program with around 500 booth-level officers in Lucknow today. Benchmark domestic equity indices ended in positive zone today. The Sensex surged 287 points to close at 77,656. The Nifty advanced 115 points to settle at 24,334. In men's cricket, host Sri Lanka were 265 for 8 against India in their first innings as rain forced early stumps on day 3 of the Colombo Test. Sri Lanka are trailing by 238 runs. Earlier, visitors declared their first innings at 503, powered by Dhruv Jurel and Devdutt Padikkal's centuries. India are currently leading the two-match series 1-0. And that is the end of this news bulletin.
2: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে
3: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েল আহিছে ইজি ইএমআই গোল্ড লোন স্কিম আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক কৃষক বাণী

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজি আৰম্ভণিতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানটি আগবঢ়াইছোঁ। এই শিতানত আজি শুনক আদৰ্শ কৃষক প্ৰতাপ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে শিখামণি দত্তই।
0: নমস্কাৰ প্ৰতাপ কলিতা।
2: নমস্কাৰ। হয়,
0: আপোনাৰ গাঁওখনৰ নাম প্ৰথমে কওকচোন।
2: মোৰ গাঁওখন এক নং বাগাওঁটা হাজো সমষ্টি।
0: হয়, আপুনি যিহেতু সমন্বিত কৃষি ব্যৱস্থাৰ লগত জড়িত, আপুনি কি কি খেতি কৰিছে এতিয়া?
2: মই এতিয়া বৰ্তমান মোৰ ধানৰ খেতি আছে, ফুলৰ খেতি আছে, নেমু টেঙাৰ বাগান আছে, আৰু আকৌ জিকাৰ বাগান আছে, ফলৰ বাগান আছে।
0: হয়, প্ৰথমতে আপুনি কি খেতি আৰম্ভ কৰিছিল?
2: প্ৰথমতে মই মোটামুটি 30 বিঘা মাটি আৰম্ভ কৰিছোঁ মই।
0: হয়,
2: তাৰপিছত তাৰমানে সেই 30 বিঘাত পোনপ্ৰথমে মই তাৰমানে কলৰ বাগান খুলিছিলোঁ।
0: হয়
2: হয়।
0: তাৰপিছত এতিয়া আপুনি
2: চেগুনৰ বাগান আছে, ধানৰ খেতি আছে, আপোনাৰ ফুলৰ খেতি চলি আছে, হয়, আৰু নেমু টেঙাৰ বাগান চলি আছে, ফলৰ বাগান চলি আছে, জিকাৰ আছে। আৰু ইয়াৰ পাছতো মই এতিয়া ইতিমধ্যে সৰিয়হৰ কাৰণে মই মাটি হেৰি কৰিছোঁ, তাৰমানে সৰিয়হ কৰি মই আকৌ প্ৰস্তুত কৰি থোৱা হৈছে মাটি, তাৰমানে বেলেগ বেলেগকে তাৰমানে এইবিলাকখন।
0: আৰম্ভণিতে আপোনাৰ মূলধন কিমানমান?
2: মূলধন মানে কলৰ বাগান প্ৰথম খোলাৰ লগে লগে মই 1,00,000 টকা খাটাইছিলোঁ মই প্ৰথমতে, তাৰমানে তাৰপিছত আৰু সেই আৰম্ভণিৰ পৰাই মই তাৰমানে অলপ অলপকৈ উঠি আহি আছোঁ মই, সেইমতে মই খেতিবিলাক বাঢ়াই নিয়ে আছোঁ মই।
0: এতিয়া আপোনাৰ বছৰি যিমানখিনি উৎপাদন হয় তাৰ পৰা মোটামুটি কিমানমান?

0: লাভ থাকে?
1: বছৰি মোটামুটি 12 লাখ টকা তাৰমানে অনুমান
0: মোটামুটি আৰু
1: মোটামুটি আৰু তাৰমানে
0: হয় হয় ঠিকে আছে, বৰ উৎসাহজনক কথাটো।
1: হয়
0: হয়, যিহেতু আপুনি সমন্বিত কৃষি ব্যৱস্থাৰ লগত জড়িত, বিভিন্ন ধৰণৰ খেতি কৰে, গতিকে আপোনাৰ প্ৰশিক্ষণো সেইমতে বিভিন্ন ধৰণে বিভিন্ন খেতিৰ কাৰণে ল'ব লগা হয়নে?
1: প্ৰশিক্ষণ মই লৈছো, বিভিন্ন ধৰণে লৈছো। মই কাই কৃষি কে ভি কে মই তাতে ফুলৰ খেতিৰ কাৰণে তাৰমানে আপোনাৰ প্ৰশিক্ষণ লৈছো।
0: হয়,
1: আৰু তাতে তাৰমানে আপোনাৰ এই নেমু টেঙাৰ কেনেকুৱা কি কৰিলে তাৰমানে বস্তুটো চাহিদাটো বেছি বাঢ়ি যাব, তাতে তাৰমানে প্ৰশিক্ষণ লোৱা হৈছে। তাতে আৰু হেৰি আপোনাৰ এখন বাগানৰ তলত, চেগুনৰ বাগানৰ তলত তাতে 3টা 4টা খেতি কৰিব পাৰি, সেনেকুৱাও প্ৰশিক্ষণ দিয়া হৈছে তাতে। সেইবিলাকো মই প্ৰশিক্ষণ লৈ আহিছোঁ তাতে, আনি সেই বাজেই মই তাৰমানে আৰম্ভ কৰিছোঁ। এতিয়া সেই মই কোনো হেৰি নোহোৱাকৈ ক্ৰুটি নোহোৱাকৈ তাৰমানে চলি আছোঁ। মোৰ লগত 6-7টা পৰিয়াল চলি আছে ইতিমধ্যে। এগ্ৰিকালচাৰ এডুচাৰ আছে, এডুচাৰ সেইমতে দিয়া দিছে, সেইমতে মই কাম কৰিছোঁ।
0: বৰ্তমান আপুনি চৰকাৰী আঁচনি কিবা পাইছেনে?
1: চৰকাৰৰ আঁচনি মই পাইছোঁ।
0: হয়,
1: বৰ্তমান মই চৰকাৰৰ পৰাই তাৰমানে চোলাৰ পানীৰ পাম।
0: হয়,
1: বিনা পইচাত তাৰমানে লাইনৰ খৰচ নাই, সূৰ্যৰ তাপত তাৰমানে পানী মই এনি টাইম য'ত যেনেকৈ লাগে মই পানী ব্যৱহাৰ কৰি আছোঁ, সেইমতে পানী যোগান ধৰি আছোঁ খেতিবিলাকত। কোনো মই অসুবিধা পোৱা নাই, চৰকাৰৰ পৰা মই পাইছোঁ। আৰু ইতিমধ্যে মই চৰকাৰৰ পৰাই যিবিলাক জালুকৰ পুলি হওক, বীজ হওক, সেইবিলাক মোক চৰকাৰৰ পৰা বহন কৰে।
0: দিছে
1: তেওঁলোকে মোক সেইবিলাক যোগান ধৰিছে। ইতিমধ্যে মোক আৰু এটা পুলি হাউচ ইতিমধ্যে মোক দিছে, তাৰমানে মই আৰম্ভ কৰিছোঁ তাৰমানে পুলি হাউচ। তাৰমানে কম খৰচত তাৰমানে কেনেকৈ কৰিব পাৰি বেম্বু দি বাহাই দি মই আৰম্ভ কৰিছোঁ তাৰমানে ইতিমধ্যে
0: কৰিছে।
1: হয়,
0: এইখিনি সুবিধা পাবৰ কাৰণে কেনেকৈ আগবাঢ়িছে আপুনি?
1: মই তাৰমানে আগবাঢ়ি মানে মোৰ যিটো তাৰমানে মোৰ নিজৰ হেৰিৰ দ্বাৰাই খেতিৰ হেৰি দেখি ৰাইজে যেতিয়া তাৰমানে ছাৰহঁতক কৈছে, তেতিয়া ছাৰহঁত নিজে আহিছে, মোৰ ঘৰত আহিছে, আহি তেওঁলোকে নিজেই তাৰমানে মোক মাতি নিছে, নি পেলাই তেওঁলোকে মোক গোটেইখিনি সুবিধা তাৰমানে সেইমতে মোক মাতি নিছে, নি পেলাই তাৰমানে মোক তাৰমানে এইবিলাক হেৰি কৰি দিছে তাৰমানে।
0: আৰু বেংকৰ পৰা লোন,
1: বেংকৰ পৰা মই লোন লৈছিলোঁ এবাৰ তাৰমানে 25,000 টকা তাৰমানে এডুচাৰে যোগাযোগ কৰি পেলাই মোক দিছিল, 25,000 টকা লৈছিলোঁ। তাৰপিছত মই সেইটো ৰিকভাৰী কৰিছোঁ। আজি এই খেতিৰ কাৰণে চৰকাৰে কিমান ধুনীয়া সুবিধা দিছে, নিজৰ মাটি থাকিলে সেইমতে তাৰমানে চৰকাৰে এইবাৰতো আকৌ বহুত সুবিধা দিছে তাৰমানে, আৰু দিব তাৰমানে আগবাঢ়ি আহিছে তাৰমানে খেতিয়কৰ কাৰণে।
0: আপুনি খেতি বাতিত জৈৱিক সাৰ ব্যৱহাৰ কৰে নে ৰাসায়নিক সাৰো ব্যৱহাৰ কৰে?
1: মোৰ কিন্তু মই যিটো ঘৰুৱা সাৰ,
0: হয়,
1: টাংকি দুটা গাৰা বনাই লৈছোঁ, লৈ প্লাষ্টিকেদি বনাই লয়, মই তাতে তাৰমানে জাবৰ জোথৰ পেলাই মোক এইটো চাৰে দিয়া পৰামৰ্শ মতে মই ঘূৰি কেঁচু কিনি আনিছোঁ, কেঁচু কিনি আনি তাতে দিছোঁ। সেই যিবিলাক খাই পেলাই গোবৰবিলাক ওলাই তাৰমানে সেই যিটো সাৰ, সেইটো এনেকুৱা তাৰমানে শক্তি তাৰমানে খেতিৰ কাৰণে সেই সাৰবিলাক মই ব্যৱহাৰ কৰোঁ। আৰু মোৰ গৰু আছে, গৰুৰ যিটো গোবৰ এঠাইত দাম কৰি থৈ পেলাই যিটো তাৰমানে মৰি পেলাই তাৰমানে সেই সাৰটো দিয়াৰ পাছত বস্তুডাল এনেকুৱা শক্তি, আৰু সেই ফলটো খালে ৰাইজৰ কোনো ক্ষতি নহয়,
0: ক্ষতি নহয়,
1: কোনো বেমাৰ আজাৰৰ কাৰণে ডিফেক্ট নাই। মোৰ ঘৰত সেনেকুৱাই তাৰমানে সাৰ তৈয়াৰ কৰোঁ মই নিজে। আৰু মোৰ যিবিলাক মই তেল খাওঁ, সৰিয়হৰ তেল, যিবিলাক সৰিয়হৰ শলে আছে সেইবিলাক গুড়া কৰি আনি মই খেতিবিলাকত ব্যৱহাৰ কৰোঁ। তেওঁ সেই সৰিয়হটো যেতিয়া ব্যৱহাৰ কৰিম খেতিত, সেই খেতিখিনিৰ এনেকুৱা শক্তি আহে তাৰমানে খেতিখিনি চাই ভাল লাগে।
0: বুজিছোঁ, সমন্বিত কৃষি ব্যৱস্থাৰ এইটো এটা বৰ লাভজনক
1: লাভজনক
0: যে ইটোৰ লগত সিটো জড়িত হৈ
1: সেইটো জড়িত হৈ আছে। ৰাইজে মোক বিচাৰি থাকে, মাৰ্কেট আছে ওচৰতে, 3খন মাৰ্কেট আছে মোৰ, লোকেল মাৰ্কেট আছে, সেই লোকেল মাৰ্কেটতে মই তাৰমানে সেইবিলাক বিকো, বেপাৰীও যায় ঘৰৰ পৰা লৈ আহে। আকৌ মোৰ ঘূৰি মাছ খোৱাটো কেতিয়াবা যেতিয়া বস্তুটো বেছি হৈ যায় মই ঘূৰি আকৌ মাছ খোৱা চব্জি মাৰ্কেট আছে তাতেও লৈ আহোঁ। আৰু মোৰ যিবিলাক ফুল আছে ফুলবিলাকো মই তাৰমানে মাছ খোৱা আমাৰ ফুলৰ মাৰ্কেট আছে তাতে লৈ আহোঁ, তাতে বিক্ৰী কৰোঁ মই সেইবিলাক।
0: মানে আপুনি স্থানীয় বজাৰখনেই ব্যৱহাৰ কৰে আপোনাৰ উৎপাদন বিক্ৰী কৰিব
1: বিক্ৰী কৰিবৰ কাৰণে তাৰমানে।
0: আৰু আপুনি ফুলৰ ব্যৱসায়টোৰ কথা অকণমান কওকচোন, বজাৰখনৰ বিষয়ে অকণমান কওক।
1: বজাৰ, ফুলৰ বজাৰটো এতিয়া ধুনীয়া বজাৰ এতিয়া বৰ্তমান। আমাৰ যিখন তাৰমানে মাছখোৱাৰ ফুলৰ মাৰ্কেট আছে তাতে মই ৰাতিপুৱাই তাৰমানে 3টা বজাতে আহিলোঁ, আহি ৰাতিপুৱা 6টা বজাত মোৰ বিকা শেষ। বেপাৰী লৈ গ'ল, বেপাৰী তাৰ পৰাই ডিষ্ট্ৰিবিউচন কৰিব, যোনে জকি লৈ যায় এইটো লৈ গুচি যাব অসমৰ
0: যোনো
1: বিভিন্ন ঠাইলৈ, তাৰপৰাই

0: ধুনীয়া বিজনেছ ফুলৰ বিজনেছটো, এতিয়া বৰ্তমান ফুলৰ বিজনেছটো বহুত ভাল হৈছে, ধুনীয়া ফুলৰ খেতিত। মই ইতিমধ্যে ফুল কৰি আছোঁ বৰ্তমান এবিঘা, আৰু এবিঘা তাৰমানে ইতিমধ্যে মই হাল বাই ক্লিয়াৰ কৰিছোঁ, আকৌ ফুল লগাম তাৰমানে, আকৌ ঘূৰি ধান কাটিম, কাটি পেলাই তাতে আকৌ ফুল লগাম মানে। তাৰপিছত তাতে আমাৰ এই যিটো বেঙেনা, বেঙেনাৰ কাৰণে মই মাটি হাল বাইছোঁ, বেঙেনাৰ খেতি কৰিম।
1: মানে ধান খেতি আপুনি চপাব, চপাই তাত আকৌ ফুলৰ খেতি কৰিব?
0: ফুলৰ খেতি প্ৰথম কৰিম, সৰিয়হ কৰিম, আৰু সৰিয়হ কৰিম, আৰু সৰিয়হ কৰি উঠি কৰি আকৌ তাৰমানে ফুলৰ খেতি লগাম। তাৰমানে এটা মাটিত তিনি চাৰিটা খেতি কৰিব লাগে তাৰমানে, সেই চিষ্টেমত মই খেতিবিলাক কৰোঁ। তাৰমানে মাটিডোখৰ এনেই তাৰমানে পৰি থাকিব নেদাওঁ আৰু তাৰমানে।
1: আমাৰ অসমত আচলতে এইটো এটা সমস্যা যে বাৰ মাহত এটা খেতি কৰি পেলাই কৃষকসকল বহি থাকে,
0: বহি থাকে নালাগে। মই সেনেকুৱা নহয় আৰু তাৰমানে, মই তাৰমানে এটাৰ পৰা এটা খেতি তাৰমানে লগাই থাকো তাৰমানে।
1: খুব যোগাত্মক বাৰ্তা,
0: হয় সেনেকুৱাকে মই লগাই থাকো তাৰমানে।
1: হয় হয়। আৰু ফুলৰ চাহিদা কোনবিলাক ফুলৰ এতিয়া বৰ্তমান?
0: এতিয়া বৰ্তমান আপোনাৰ এই ৰজনীগন্ধাৰ চাহিদা আছে, আমাৰ এই যিটো জবা ফুল বুলি কয় যে নাৰ্জী ফুল, নাৰ্জী ফুলৰ চাহিদাটো ধুনীয়া এতিয়া মাৰ্কেটত। আপোনাৰ কলকাতাৰ পৰা আহে, আমাৰ অসমৰ ফুলেদি তাৰমানে নুকুলে, কলকাতাৰ পৰা চাপ্লাই আহে গাড়ী গাড়ী। কিন্তু আমাৰ অসমৰ ল'ৰাই এনে কিছুমান এনেকুৱা বেকাৰ হৈ আছে, তেওঁলোকে এইবিলাক মাটি পৰি আছে, মাটিত কৰিব লাগে,
1: কৰিব লাগে,
0: আগবাঢ়ি আহিব লাগে তাৰমানে। আজি এনেই ধুনীয়া পইচা ল'ব লাগে মানুহ তাৰমানে,
1: চৰকাৰে সা সুবিধাখিনি,
0: সা সুবিধাখিনি চৰকাৰে দিছে, কিন্তু গোটেইখিনি দিয়ে। আপোনাক যদি ফুলৰ বীজ লাগে তেওঁলোকে যোগান ধৰে।
1: ভৱিষ্যত আপোনাৰ কাৰ্যপন্থা কেনেকুৱা, আৰু নতুন খেতি কৰিব নেকি?
0: নতুন খেতি মানে মই কৰাৰ ভাৱ আছে, মই এতিয়া বৰ্তমান ভাগে ভাগে তাৰমানে নতুন মানে এইবিলাকৰে তাৰমানে ফুলৰে বেলেগ বেলেগ বেলেগ বেলেগ ফুল আছে আৰু। এতিয়া ইতিমধ্যে জাৰবেৰা ফুল মই অলপমান বীজ আনিছোঁ, আনি পেলাই মই জগাই থৈছোঁ এতিয়া বৰ্তমান। আপোনাৰ জাৰবেৰা বুলি কয় সেইটো,
1: জাৰবেৰা
0: হয়, সেইটোও মই ইতিমধ্যে পুলি আমাৰ চৰকাৰে দিছে, চৰকাৰৰ পৰাই গ্ৰহণ কৰিছে। মোক
1: ক'ৰ পৰা আপুনি সংগ্ৰহ কৰিছে?
0: কৰোঁ আমাৰ এইটো ছাৰ হাজো চাৰ্কলৰ এইটো ছাৰ, আৰু পাৰ্থজ্যোতি বৰা ছাৰে আমাক গোটেইখিনি যোগাযোগ কৰি বীজবিলাকো দি আছে। আপোনাৰ জালুকৰ বীজবিলাক যিমান লাগে তেওঁলোকে দি আছে, তেওঁলোকে যোগান ধৰি আছে। সেইমতে মোৰ খেতি বাতি দেখা পাই ভাল লাগি তেওঁলোকে যাই থাকে তাৰমানে, মাহত যাই যাই পৰামৰ্শবিলাক দি থাকে, এনেকৈ কৰা এনেকৈ কৰিলে এইটো ভাল হ'ব সেনেকৈ। এতিয়া মোৰ কাজিদিনা নেবু টেঙাৰ বাগানবিলাক দেখিছে, দেখি পেলাই কৈছে যে ধুনীয়া কৰিছা তুমি, এনেকৈ তামোলৰ তলত তুমি হেৰি লগাইছা, নেমু টেঙা লগাইছা, এনেকুৱাই তাৰমানে বুদ্ধিয়াক মানুহৰ কাম ক'ব লাগে তাৰমানে। এজাগাতে তাৰমানে তোমাৰ তামোল খেতিও হৈছে, নাৰিকলো হৈছে, নেমুও হৈছে এটা ঠাইতে, তেনেকুৱাকৈ মই কৰিছোঁ আৰু তাৰমানে। ৰাইজক মই দেখুৱাই দিয়ে আছোঁ এইবিলাক।
1: হয় হয়, এইখিনি মানে আপোনাৰ মাটিও আপোনাৰ উপযুক্ত ব্যৱহাৰ হ'ল, কম মাটিটো হ'ল,
0: কম মাটিত তাৰমানে খেতিৰ উৎপাদন তাৰমানে বাঢ়ি গ'ল, বাঢ়ি গ'ল,
1: ইটো সিটো সহায় হোৱা হিচাপে খেতিৰ প্ৰত্যেকটো খেতিৰে প্ৰডাকশ্যনটো
0: বাঢ়ি যায় আছে, কমা নাই তাৰমানে, একমান হৈ আছে প্ৰডাকশ্যনটো, একমান হৈ আছে।
1: হয় হয়। আপুনি জৈৱিক সাৰ উৎপাদনত গৰুৰ গোবৰ ব্যৱহাৰৰ কথা ক'লে,
0: হয় হয়, গৰু গোবৰ ব্যৱহাৰ কৰোঁ মই।
1: এতিয়া আপুনি গৰু পোহে নেকি?
0: গৰু মোৰ আছে তাৰমানে চাৰিজনী আছে বৰ্তমান।
1: হয়।
0: তাৰমানে চাৰিজনী মানে কেনেকুৱাকৈ, মোৰ এজন আছিলে লোকেল গৰু, তাৰপিছত মই তাৰমানে ডক্টৰক হয়তো ক্ৰছ কৰিলোঁ, ক্ৰছ কৰিলোঁ, ক্ৰছ কৰাৰ পাছত মোৰ তাৰমানে জাৰ্চি গাই উৎপাদন হ'ল, উৎপাদন হৈ পেলাই এতিয়া মোৰ চাৰিজনী হ'ল এতিয়া বৰ্তমান। চাৰিজনীৰ যিবিলাক গোবৰ, সেই গোবৰবিলাক মই তাৰমানে পইচা ইফালে তাৰমানে সাৰ ব্যৱহাৰ কৰোঁ, সেইটো খেতিত ব্যৱহাৰ হয়। তাৰপিছত যিটো আমাৰ গৰু, গৰুৰ গাখীৰ, গৰুৰ গাখীৰটো মোৰ উৎপাদন হয়। এতিয়া বৰ্তমান মই দুজনী খীৰাই আছোঁ,
1: দুজনী জাৰ্চি গাই,
0: দুজনী জাৰ্চি গাই মোৰ তাৰমানে ক্ৰছ, তাৰমানে এইটো মই লোকেলৰ পৰাই ক্ৰছ কৰিছোঁ তাৰমানে।
1: এইখিনি সুবিধা ক'ত পালে আপুনি?
0: এইটো তাৰমানে সুবিধা মানে আমাৰ ওচৰৰে তাৰমানে ডক্টৰ আছে, ডক্টৰে তাৰমানে দিহা পৰামৰ্শখিনি মোক দিলে যে এনে তেনে তুমি এই গাইটোকে তুমি বেজি দিয়া, তুমি কৈছে তুমি বেজি দিয়া, তোমাৰ উন্নত মানৰ পোৱালি জন্ম হ'ব, হ'লে তাৰমানে তেওঁৰ পৰা তাৰ পৰা তুমি যদি এইটো 3 লিটাৰ গাখীৰ পাইছা, সেইটো 10 লিটাৰ পাবা তুমি। এজনী এইবাৰ আকৌ ঘূৰি মোৰ অষ্ট্ৰেলিয়ান চানা হৈছে এটা,
1: সেইটো কেনেকৈ হ'ল?
0: সেইটো তাৰমানে সেই তাৰমানে আমাৰ ভেকচিন ডক্টৰে কৈ দিয়ে বোলে এইটো তোমাৰ অষ্ট্ৰেলিয়ান হ'ব, এইটো তাৰমানে তোমাৰ ক্ৰছ হেৰি হ'ব, জাৰ্চি হ'ব।
1: হয়। গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী উৎপাদন কৰিবৰ কাৰণে আপোনাৰ ভৱিষ্যত কিবা কাৰ্যপন্থা আছে নেকি?
0: কাৰ্যপন্থা মানে মই ভাবি থৈ দিছোঁ আৰু তাৰমানে, মই তেনেকুৱাকৈ গাখীৰৰে তাৰমানে যিটো এতিয়া তেওঁলোকে বেপাৰী কৰি আছে, মই নিজে কৰাৰ কাৰণে মই এটা মোৰ এটা পন্থা এটা আছে মোৰ নিজৰ মনতে, এক্সট্ৰাকৈ মই তাৰমানে সেনেকৈ মেচিন চেচিং আনি পেলাই এতিয়া মই দেখিছোঁ বৰ্তমান তেওঁলোকৰ তাতে, দেখি পেলাই তেওঁলোকে যেনেকৈ

0: তাৰমানে কি ক্ৰীম উলিয়াইছে, মোৰ তেনেকুৱা কৰাৰ মোৰ এটা পন্থা আছে আৰু তাৰমানে।
1: আৰু যিহেতু আপুনি ইমান ভিন্ন ধৰণৰ জাত ৰাখিছে, উৎপাদন ইমান প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে, গতিকে তাৰ পৰা আৰু এটা ব্যৱসায় বাঢ়িলে
0: বাঢ়িলে মই আৰু বাঢ়ি যাব,
1: আৰু বাঢ়িব,
0: হয়
1: গৰু বৃদ্ধি পাব,
0: পাব আকৌ ঘূৰি মই তাৰমানে তেওঁলোকৰ কাৰণে ঘূৰি এক্সট্ৰাকে তাৰমানে আজিকালি এই ঘাঁহৰ কাৰণে গুটি কিনিব পাই বীজ পাই,
1: হয়
0: তেওঁলোকৰ কাৰণে এক্সট্ৰাকে মই ঘাঁহ বনাই থওঁ, ঘাঁহ বনাই থওঁ কাটি আনি পেলাই তেওঁলোকক দিওঁ, সেইটো আকৌ গাখীৰৰ উৎপাদনটো বেছি বাঢ়ে,
1: বেছি হয়।
0: কেঁচা ঘাঁহ যেতিয়া খাবলৈ দিয়া হয় তেতিয়াহ'লে আপোনাৰ গাখীৰৰ পৰিমাণটো বাঢ়ি যায়। তেনেকুৱাকৈ মই তাৰমানে ঘাঁহ কৰি থৈ দিছোঁ আৰে কথা মাতি, তেওঁলোকক কাটি দিওঁ, এবাৰ কৰিলে তাৰমানে তিনিবাৰ চাৰিবাৰ কাটিব পাৰি ঘাঁহটো, চাৰিবাৰ গ'লে কাটিব পাৰি ঘাঁহটো।
1: এতিয়া সেইখিনি ঘাঁহো মানে স্থানীয় নহয়,
0: ঘাঁহটো তাৰমানে মই বীজটো কিনি আনিব লাগে, কিনিব পায় আজিকালি, আমাৰ লোকেল ঘাঁহতকৈ আজিকালি উন্নত মানত মানে বিজ্ঞান ধীৰে ধীৰে বস্তুবিলাক কৰিব লাগে তাৰমানে।
1: এতিয়া আমি সকলোখিনি গম পালো, ধান, পাচলি,
0: পাচলি,
1: ফুল,
0: ফুল,
1: তারপর গরুলৈকে গম পালো,
0: আপনার এই মই মই নিজেই তাৰমানে কৰি আছো বৰ্তমান, দুই বিঘা মাটি তাৰমানে দকে খানিছো, দুই বিঘা মাটি মই দ কৰি তাৰমানে অলপ চাৰো চাইড পাৰ বনাই লৈছো, পাৰ বনাই লৈ পেলাই মই আকৌ ঘূৰি তাতে তাৰমানে ধান খেতি কৰিছো, ধান খেতি কৰি পেলাই তাতে এতিয়া পানীটোতো ধোৱা হৈ গৈছে, তাতে আকৌ ঘূৰি মাছ পোৱালি দিছো মই তাৰমানে, এতিয়া তাতে ডাবল ইনকাম হ'ব মোৰ, মাছতো পালো ধানতো পালো, আৰু ধানৰ যিবিলাক পোক পোক লাগিব সেই পোকবিলাক তাৰমানে সেই মাছে তাৰমানে ভক্ষণ কৰিব আহাৰ হিচাপে, সেই তেনেকুৱাকৈ তাৰমানে আজিকালি মানুহবিলাক উন্নত ফলে যাই আছে, তেনেকুৱা বুদ্ধিতে কৰিব লাগে।
1: আৰু ধানৰ সমান্তৰালভাৱে যিখিনি মাছ কৰিছে
0: মাছ কৰিছে
1: কেনেকুৱা জাতৰ মাছ
0: আপোনাৰ হেৰি আছে, ৰৌ মাছ আছে, গ্লাছ কাট আছে, তেওঁলোকে গ্লাছ গ্লাছ যিটো গ্লাছ পাত বুলি মই কৈছোঁ, তেওঁলোকে তাৰমানে যিবিলাক মৰা পাত আছে ধানৰ যিটো পাত মৰি যায় মৰহি যায় সেই পাতবিলাক তেওঁলোকে খায়, সেইবিলাক আধাৰ হয় তাৰমানে। আৰু ৰৌ মাছ মিৰিকা মাছ, এতিয়া মিৰিকা মাছ ৰৌ মাছেও তেওঁলোকেতো এই চেলনিবিলাক কৰে নহয়, সেই চেলনিবিলাক খায়, আৰু সেইটো মাছ খাইলে সোৱাদটো বেছি,
1: সোৱাদ বেছি,
0: তাৰ কোনো তাৰমানে কেমিকেল নাই একো নাই, তেনেকুৱাকৈ মই বৰ্তমান মই কৰি আছো আৰু তাৰমানে।
1: ধান খেতিৰ লগত যিখিনি পানী থাকে সেইখিনি তাতে যিহেতু মাছ কৰে আপুনি,
0: মাছ কৰো,
1: পানীৰ সমস্যা একো নহয় নেকি?
0: পানীৰ সমস্যা নহয়, মোৰ পানী মই চৰকাৰৰ পৰা চলাৰ পাইছো,
1: হয়
0: চলাৰ পৰা মোৰ পাইপ আছে, সেই পাইপেদি তাতে আকৌ মই যেতিয়া পানী লাগে তেতিয়া মই পানীটো দিওঁ, সেই সুবিধা অনুযায়ী পানীটো মই দিওঁ, পানীৰো অভাৱ নাই তাতে, পানীৰো খৰচ নাই মোৰ, মোৰ সুদূৰ খুৰ্জাৰ তাপত ৰশ্মিত যিটো তাপত মই মেচিন চলাওঁ তাতে মোৰ এটা কোনো খৰচ নাই, হয়তো কেতিয়াবা মই মিচিং বিজিটো হ'লে মই নিজৰ হেৰি দি মই নিজে ভাল কৰি লওঁ, সেইটো তাতে কোনো বেলেগ খৰচ নাইয়ে আৰু তাৰমানে, লাইনৰ খৰচ কোনো একোৱেই নাই, এনেকুৱা তাৰমানে চৰকাৰে সুবিধা দিছে ৰাইজক, খালি আগবাঢ়ি আহিব লাগে,
1: সেইটোৱে প্ৰধান কথা,
0: অঁ সেইটোৱে প্ৰধান কথা, তাৰমানে আগবাঢ়ি আহিব লাগে, তাৰমানে চৰকাৰে বহুত সুবিধা দিছে আৰু ৰাইজক, মই বিচাৰিছোঁ মোক চলাৰ দিছে দুখন, বীজ লাগে বীজ দিছে, আদেশ পৰামৰ্শ লাগে মোক শিকাই দিছে, সেইমতে তাৰমানে খেতি কৰি গৈছোঁ, সেইমতে মই ছয় সাতটা পৰিয়াল মোৰ লগত তাৰমানে লাগি পেলাই তেওঁলোকেও আগবাঢ়ি যাই আছে।
1: বহুখিনি কথাই আপোনাৰ পৰা জানিব পাৰিছোঁ,
0: হয়
1: আপোনাৰ অভিজ্ঞতাৰে সমন্বিত কৃষি ব্যৱস্থা সম্পৰ্কে আমাক অলপ কথা কওকচোন।
0: হয় হয়, সমন্বিত খেতিয়ক কৃষিৰ বিষয়ে মই অলপমান কৈছোঁ, যি এটা মাটিত তাৰমানে লাভ বেছি পাবৰ লগে লগে তাৰমানে তোমাৰ তাৰমানে তাতে তিনি চাৰিটা খেতি কৰিব পাৰিব লাগিব, যি এডৰা মাটিতে এবিঘা মাটিতে মই কৰিছোঁ তাৰমানে তামোল গছ পুতিছোঁ, তাৰপিছত আকৌ নেমু টেঙা পুতিছোঁ, তাৰপিছত আকৌ ঘূৰি সেই তামোলৰ লগত মই পাণ লগাই দিছোঁ, নাৰিকল এডাল আছে নাৰিকলৰ লগত পাণ লগাই দিছোঁ, মোৰ তাতে তাৰমানে এবিঘা মাটিত তাৰমানে যিটো মই তাৰমানে এজেগাত পাব লাগিছিল দহ হাজাৰ মই তাতে ত্ৰিছ হাজাৰ পাম, তিনিটা খেতি হ'ল লাগি গ'ল, কম মাটিতে তাৰমানে মই উৎপাদনটো বেছি পালোঁ, যেনেকুৱাকৈ সকলো ৰাইজে যাতে উৎপাদনবিলাক কেনেকুৱাকৈ কৰে তাৰমানে এটা মাটিত তাৰমানে তিনি চাৰিটা খেতি যাতে কৰিব পাৰে। মই আকৌ ঘূৰি কৰিছোঁ তাৰমানে আপোনাৰ যিখন তাৰমানে মোৰ বাগান আছে বুলি ক'লোঁ তাৰমানে চেগুনু আৰু গামাৰি তিতা চপৰ বাগান আছে, তাতে আকৌ মই ঘূৰি হেৰি লগাইছোঁ জালুকৰ খেতি লগাই দিছোঁ, জালুকৰ খেতিত কাষে কাষে ঘূৰি গছৰ মাজে মাজে ঘূৰি আকৌ ঘূৰি মই হেৰি লগাই দিছোঁ কল কলগছ লগাই দিছোঁ, আজিকালি উন্নতমানৰ কলগছ ওলাইছে দিগজাই কল বুলি কয়, চৰকাৰীভাৱে এইটো বিধান আহিছে তাৰমানে সেইটো কলটো খাই এতিয়া বৰ্তমান গুৱাহাটীৰ যিবিলাক মাৰ্কেট আছে আজিকালি সেই যিগিলা লম্বা লম্বা কল সেইবিলাক চব দিগজাই কল, মালভোগ কল নহয়, সেইটো দিগজাই কল তাৰমানে, সেইবিলাক কিমান ধুনীয়া চাহিদা, সেই কল মই বৰ্তমান মোৰ সেই চেকুনুৰ বাগানৰ তলত লগাইছোঁ, এতিয়া মোৰতো গাছৰ উৎপাদনটো হ'বই, তাতে আকৌ জালুকটো উৎপাদন হ'ব, হ'লে আকৌ আপোনাৰ

0: ফলটো উৎপাদন হ'ল, এটা খেতি তিনিটা তিনিটা খেতি মোৰ তাৰমানে হৈ যায় আছে, একে সময়তে হৈ যায় আছে। সেইকাৰণে তাৰমানে মই পাব লাগিছিল 10,000, তাতে এতিয়া 30,000 পাম, তেনেকুৱা হয়তো মোৰ খৰচ আছে। তাতে মানুহ এংগেজমেণ্ট কৰিব লাগিব, মইতো অকলে কৰিব নোৱাৰো, তাতে আৰু কত পৰিয়াল সেনেকে এংগেজমেণ্ট হৈ আছে।
1: খুব লাভজনক, আপুনি
0: লাভজনক লাভজনক
1: কৰি আছে,
0: হয় লাভজনক।
1: সময়ও
0: চাকৰিৰ বুজি ধাউতি নাযায়, যিটো খেতিৰ পইচা পায় সেইটো নিজৰ মনটোৱে ভাল লাগি থাকে। হয়তো খৰচ হয় কিন্তু পইচাটো যেতিয়া পাই থাকিম তেতিয়া নিজৰ মনটো ভাল লাগি থাকে। আমাৰ এইটো ছাৰ তেখেতে মোক এইবিলাক হেৰি কৰি পেলাই মোক আকৌ ঘূৰি ফুলৰ হাউচ এটা দিছে দেখি পেলাই। মই বোলো তেওঁলোকৰ মতে মই এতিয়া বৰ্তমান বাচা কাটিছোঁ, তাৰমানে কম খৰচত তাৰমানে বাচা কাটি পেলাই এতিয়া মই তাৰমানে হেৰিটো ফুল হাউচটো তাৰমানে মই আৰম্ভ কৰিছোঁ।
1: আচলতে খেতিখিনি আপুনি কৰিছে, সমান্তৰালকৈ আপুনি কিন্তু সেই প্ৰত্যেকবিধ খেতি সম্পৰ্কে জ্ঞানটো অৰ্জন কৰি লৈছে।
0: হয় হয় জ্ঞানটো আছে, হয় মই নিজেই আপোনাক যে মই ক'লো এই নেমু টেঙা, নেমু টেঙাৰ গুটি মই নিজেই তৈয়াৰ কৰোঁ, নিজেই তৈয়াৰ কৰি মই আকৌ ঘূৰি মই বজাৰত বিকিও থাকোঁ মাজে মাজে। মই এই যিটো ক'লো যে কাহিগুচিত মই প্ৰশিক্ষণ লৈ আহিছিলোঁ, এই নেমু টেঙা উদি কেনেকৈ তৈয়াৰ কৰিব লাগে তাৰমানে ছয়াঙুল কৰি কাটিব লাগে ঠেনাটো, তলতো কাটিব লাগে ওপৰতো কাটিব লাগে, এটা ঠেনাৰে চাৰিটা পাঁচটা তাৰমানে উদি হ'ব, পুলি হ'ব, পুলি হ'ব, তাতে তাৰমানে আপোনাৰ যিটো চেনা মই যাম তাৰমানে সেই চেনাটো তাৰমানে তাতে হৰমন দিব লাগিব। হৰমন বুলি এটা ঔষধ আছে, ঔষধটো দিলে তাৰমানে খোলকণা সেই তাৰমানে শিপিয়াটো আহে, শিপিয়াটো অহাৰ পাছত তাৰমানে এই যিগিলাখান পাতবিলাকৰ কাঁইটবিলাক আছিল সেইবিলাকেদি পোখা আহে। যিটো টেঙা তাৰমানে এবছৰত লাগিব লাগে, তাৰমানে যিটো টেঙা তাৰমানে চেনাৰ এইবছৰ মই উজি বনালোঁ, অহা বছৰ আপোনাৰ সেইটো লাগি যাব পুতিলে ফুটাৰ পাছত উদি হোৱাৰ পাছত। উদিত তাৰমানে সৰুকাণ্ডে লাগে বস্তুটো, হয় সেইকাৰণে বাঢ়ে উৎপাদনটো বাঢ়ি যায়। সেইকাৰণে মই নিজেই কিছুমান উদি তাৰমানে মই বিকি থাকো বনাই পেলাই ঘৰতে।
1: গতিকে মই এটা কথাই বুজি পালোঁ যে প্ৰশিক্ষণ লোৱাটো খুব দৰকাৰী,
0: দৰকাৰ, খুব দৰকাৰ, বিজ্ঞানসন্মত হয় আজি আজি যুগত,
1: আজি যুগত,
0: আজিৰ যুগত তাৰমানে যদি প্ৰশিক্ষণ তেওঁলোকে নলয় তেনেকুৱাকে চাহিদা নাপায়, বিজ্ঞানসন্মতভাৱে আপোনাৰ প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণ কেন্দ্ৰ আছে আজিকালি, যোগাযোগ কৰিলে তাৰমানে তেওঁলোকে দি যায় আজিকালি এন জি অ' লৈছে এইবিলাক প্ৰশিক্ষণ দিয়া, আৰু এন জি অ' বিলাকো আহি থাকে মোৰ তাতে।
1: আপুনি আচলতে সুবিধাখিনি যেনেকে গ্ৰহণ কৰিছে সেই ধৰণে গ্ৰহণ কৰিবলৈ সকলো ওলাই আহিলে,
0: তাৰমানে আজি অসম এনেকুৱা হৈ নাথাকে, তাৰমানে একদম অসম উন্নত হৈ যাব, অসমখন তাৰমানে উন্নত হৈ যাব,
1: আৰু আমাৰ চাহিদা অনুযায়ী যোগানটো বৃদ্ধি পাব,
0: যোগানটো বৃদ্ধি পাব।
1: সেইকাৰণে আপোনালোকৰ দৰে কৃষকসকলক মাতি আনি আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা সেইটোৱে আমাৰ উদ্দেশ্য বাৰু। বৰ ভাল লাগিলে আপোনালোকৰ কথা পাতি, বহুত কথা জানিব পাৰিলোঁ, বিশেষ সমন্বিত কৃষি ব্যৱস্থা সম্পৰ্কে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। আপোনাৰ ভৱিষ্যত কাৰ্যপন্থালৈ আমাৰ অশেষ শুভেচ্ছা থাকিল, পাৰিলোঁ আগুৱাই যাওঁ, বহুত বহুত ধন্যবাদ।
2: শ্ৰোতাসকলে, কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আজি আদৰ্শ কৃষক প্ৰতাপ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তয়।

0: মাৰি পেলাব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাত নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰঠ হোৱা মৰাপাত, মাজে মাজে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে বৰষুণ নথকা শুকান বতৰত কাটিব পাৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰমৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো গছত কেৱল 2টাকৈ গজালি ৰাখি অতিৰিক্ত গজালিবোৰ আঁতৰাই পেলাব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तक जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 7,000 টকাৰ পৰা 8,000 টকা, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কাজিনেমুৰ প্ৰতি পোনৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ভাতকেৰেলা 3,700 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰৰ দৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলু 1,600 টকাৰ পৰা 2,500 টকা, পিঁয়াজ 4,800 টকাৰ পৰা 5,500 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 20,500 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোল প্ৰতি পোণৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত।

0: ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 160 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,150 টকাৰ পৰা 2,550 টকাৰ ভিতৰত, আৰু বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ

শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাপাহু, এতিয়া শুনক সুনন্দা দাসৰ কণ্ঠৰ ভজন।

সুনন্দা দাসৰ কণ্ঠৰ ভজন শুনিলে। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ অংকুৰণ দত্ত আৰু যোৰহাটৰ ৰাজেশ বৰদলৈলৈ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা, কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ জাগিৰোডত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সহস্ৰাধিক হিতাধিকাৰীৰ সৈতে মত বিনিময়, উৎপাদনশীল ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আহান, ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰেচম শিল্প ব্যৱস্থাপনা তথ্য প্ৰণালী মুকলি, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি পৰ্যালোচনা, আৰু অসমৰ মায়ং চক্ৰৱৰ্তীৰ ল'ৰাৰ এছিয়ান জুনিয়ৰ দবা প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত খিতাপ দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী আৰু পলিটেকনিকৰ 4গৰাকী শিক্ষকক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। বাছনি লাভ কৰা শিক্ষকসকলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক অংকুৰণ দত্ত আৰু যোৰহাটৰ আদৰ্শ জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজেশ বৰদলৈ আছে। ডঃ অংকুৰণ দত্তক উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিক শাখাৰ বাবে আৰু ৰাজেশ বৰদলৈক বিদ্যালয় শিক্ষক শাখাৰ বাবে বাছনি কৰা হৈছে। এই সন্মানৰ বাবে বাছনি লাভ কৰি ডঃ অংকুৰণ দত্তই এইদৰে কয়।
1: ভাল লাগিছে, আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি দুগৰাকীয়ে পাইছো, বা বিশেষকে আমাৰ সমাজ বিজ্ঞান আৰু বা মিডিয়া আৰু কমিউনিকেশ্যন, তাত ভাৰতৰ পৰা অকল মুখেই নিৰ্বাচন কৰা হৈছে। নিশ্চয় ভাল লাগিছে, অনুপ্ৰেৰণা পোৱা যায়। বঁটাটো নতুন দিল্লীৰ বিজ্ঞান ভৱনত মহামহিম ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰিব। আৰু এটা মোৰ ভাল লাগিছে যে মোৰ মায়ে এই বঁটা লাভ কৰিছিলে 2010 চনত, গতিকে মা জীয়াই থকা হলে মোৰ খুব ভাল লাগিলেহেঁতেন, তেওঁ খুব আনন্দিত হলহেঁতেন। কিন্তু মায়ে যিহেতু লাভ কৰিছিলে, তেতিয়াও গৈছিলো মই 2010 চনত, তেতিয়া মই পাইছো, সেইকাৰণে মোৰ ভাল লাগিছে। মোৰ অনুপ্ৰেৰণাৰ উৎস হৈছে মোৰ মা আৰু দেউতা দুজনেই শিক্ষক।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগিৰোডত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সহস্ৰাধিক হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আৰু আঁচনিখনৰ সহায়ত তেওঁলোকে কিদৰে ব্যৱসায় বা ষ্টাৰ্টআপ প্ৰতিষ্ঠান গঢ়ি তুলিছে তাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক পৰম্পৰাগত ব্যৱসায়ৰ উপৰি কুকুৰা পালন, মীন পালন, গাহৰি পালন আৰু কৃষি আৰু উদ্যান শস্যৰ দৰে উৎপাদনশীল ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। যুৱ উদ্যোগীসকলক কৃষি, আন্তঃগাঁথনি পুঁজি, মাখনা খেতি আৰু অন্য সম্ভাৱনাময় কৃষিভিত্তিক ক্ষেত্ৰসমূহৰ সুযোগ গ্ৰহণ কৰি উপাৰ্জন বৃদ্ধি কৰাৰ লগতে আত্মনিৰ্ভৰ অসমৰ যাত্ৰা অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা চলাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ লগতে বহনক্ষম জীৱিকাৰ সৃষ্টি আৰু ৰাজ্যৰ গ্ৰামাঞ্চলৰ অৰ্থব্যৱস্থা সুদৃঢ়কৰণৰ ক্ষেত্ৰত উদ্যমশীলতা আৰু উৎপাদনমুখী বিনিয়োগত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থত প্ৰতিগৰাকী যুৱক যুৱতীলৈ সহযোগিতা আগবঢ়াবলৈ চৰকাৰ বদ্ধপৰিকৰ।
2: আমি সকলোতকৈ গুৰুত্ব দিব লাগিব

0: প্ৰডাকচন কৰি আমাৰ যিকেইজনে দোকান দিছে তেওঁলোকে বাহিৰৰ পৰা বস্তু আনি বিক্ৰী কৰাতকৈ আমাৰ অসমত উৎপাদন হোৱা বস্তু বিক্ৰী কৰিলে অসমখন আৰু আগুৱাই যাব। গতিকে মই এটা বস্তুত সদায় গুৰুত্ব দিওঁ যে অসম এখন উৎপাদনশীল ৰাজ্য হ'ব লাগিব, অকল কনজামচন কৰা মানে গ্ৰহণ কৰা ৰাজ্য হ'ব নোৱাৰিব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো অনুৰোধ কৰিম, এই বছৰ আমি মিনিমাম 5-7 লাখক দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে নেক্সট চি এম ট্ৰিপুলে যিমানে এপ্লিকেশ্যন দিব উৎপাদনৰ কাৰণে, যোনে বেছি প্ৰজেক্ট দিব, তেনেকুৱা প্ৰজেক্ট যাতে আমি আমাৰ চৰকাৰৰ পৰা এপ্ৰুভ কৰোঁ, চিলেক্ট কৰোঁ আৰু তেওঁলোকক বেছিকৈ আমাৰ চি এম ট্ৰিপুলে টকা দিওঁ।
1: ৰাজ্যৰ ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা, তথ্য ব্যৱস্থাপনা আৰু অংশীদাৰসকলৰ সংযোগ অধিক শক্তিশালী কৰাৰ বাবে আজি ৰাজ্য চৰকাৰৰ ৰেচম সঞ্চালকালয়ে আনুষ্ঠানিকভাৱে ৰেচম শিল্প ব্যৱস্থাপনা তথ্য প্ৰণালী মুকলি কৰে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই ডিজিটেল ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰেচম খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে তথ্যৰ সুচলতা, দক্ষ নিৰীক্ষণ ব্যৱস্থা আৰু উন্নত সমন্বয় সহজ কৰি তোলাই হৈছে এই ব্যৱস্থাৰ মূল উদ্দেশ্য। ৰেচম শিল্প ব্যৱস্থাপনা তথ্য ব্যৱস্থা প্ৰণালীটোক এৰী, মুগা পাট আৰু টছ ৰেচমৰ উমৈহতীয়া তথ্যৰ মঞ্চ হিচাপে গঢ়ি তোলা হৈছে। এই মঞ্চই কৃষক, কৃষক কল্যাণ গোট, জিলা ৰেচম কাৰ্যালয় আৰু ৰাজ্যিক প্ৰশাসনক ডিজিটেল মাধ্যমত একত্ৰিত কৰিব। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী শ্ৰীদৈমাৰীয়ে ৰেচম খণ্ডত স্বচ্ছতা, সমন্বয় আৰু সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে প্ৰযুক্তি আৰু ডিজিটেল মঞ্চৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ৰেচম বিভাগৰ সঞ্চালক লক্ষী দত্তৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব, সঞ্চালক আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত জিলা আয়ুক্ত সৃষ্টি সিঙে নিৰ্বাচনী প্ৰস্তুতি আৰু ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে শ্ৰীগোৱেলক অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে পৰিবহণ ব্যৱস্থা, EVMৰ ব্যৱহাৰ, নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন কোষৰ কাম কাজ আৰু সমন্বয়কে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ বুজ লয়। গোৱেলে সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিবলৈ আৰু নিৰ্বাচন আয়োগে জাৰি কৰা নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়া উপস্থিত থাকে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত আন এখন বৈঠকত জিলাখনৰ নিৰ্বাচনী ব্যৱস্থা আৰু পৰিবহণ তথা সামগ্ৰী ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ মূল্যায়ন কৰে। বৈঠকখনত জিলাখনৰ প্ৰতিগৰাকী সচেতন ভোটদাতাৰ সুচল আহ যাহ আৰু নিৰ্বাচনী সুবিধা সুনিশ্চিত কৰাৰ লগতে স্বচ্ছ আৰু প্ৰশাসনিক সহায়ক পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আসন্ন উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা দলীয় সদস্যসকলৰ পৰা 28 আগষ্টৰ ভিতৰত আবেদন বিচাৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী পক্ষৰ উপনেতা গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে ইতিমধ্যে দলৰ প্ৰাৰ্থীৰ বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। AIUDFAও উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ বিষয়টো পুনৰ বিবেচনা কৰিছে। দলটোৱে পূৰ্বতে ৰেজল কৰিম চৰকাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল যদিও দলটোৱে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে। ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক জটিল আৰু প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰিছে। তেওঁ অৱশ্যে দলটোৱে নিৰ্বাচনত জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত খেলো ইণ্ডিয়া ডায়লগ খেল কি বাট PMK-SAT শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰহিলৈ গুৱাহাটীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিকে আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
3: ये बहुत ही स्पेशल सेरेमनी है, समझ लीजिए। ये देखा गया है कि अभी यूथ हमारी कंट्री का एक बहुत बड़ा जो पॉपुलेशन का जो हिस्सा है वो 65% जो लोग हैं वो अंडर 28 ईयर्स एज हैं, और अभी टाइम आ गया है कि हम दुनिया को दिखा दें कि हमारे पास जो युवा शक्ति है वो दुनिया में सबसे नंबर वन पर है, और इस चीज को हमें दिखाना पड़ेगा अपने नेशन बिल्डिंग में और खेल के द्वारा। तो हम एक प्रधानमंत्री नरेंद्र मोदी जी की पहल है कि हम युवाओं से संवाद करें, उन्हें जोड़े और उन्हें खेल की तरफ प्रोत्साहित करें, और हम खूब इंटरनेशनल गेम्स में मेडल जीते। तो उसके लिए स्पेशल प्रोग्राम है, ये 27 को हो रहा है 10 बजे से लेकर के 12 बजे के बीच में, और जो हमारे नेशनल लेवल के खिलाड़ी हैं वो भी यहां पे आएंगे।
2: শ্ৰীপুৰাণিকে কয় যে যুৱ

0: অংশগ্ৰহণকাৰীসকলে স্থানীয় খেলুৱৈসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যমন্ত্ৰী, ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী তথা সাংসদসকলৰ সৈতেও মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে মত বিনিময় কৰিব বুলিও শ্ৰীপুৰাণিকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে পৰহিলৈ অসমৰ লগতে দেশৰ ডেৰ হাজাৰতকৈ অধিক স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতী তথা খেলুৱৈসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টি দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। দেশত ডিজিটেল ধনাদায় ব্যৱস্থা ইউ পি আই প্ৰৱৰ্তনৰ 10 বছৰ সম্পূৰ্ণ হৈছে। 2016 চনৰ আজিৰ দিনটোতে এই ব্যৱস্থা মুকলি কৰা হৈছিল। ডিজিটেল ধনাদায়ৰ এই ব্যৱস্থাই অভূতপূৰ্ব পৰিসৰ আৰু বিশ্বাসযোগ্যতাৰ ফলত গোলকীয় স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। সম্প্ৰতি বিশ্বৰ 11খন দেশত এই ব্যৱস্থা কাৰ্যক্ষম হৈ আছে। ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ অন্যতম আটাইতকৈ সফল স্তম্ভৰূপে বিবেচিত ইউ পি আই তাৎক্ষণিক লেনদেনৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈ আহিছে। বিত্ত মন্ত্ৰালয়ৰ মতে 2025-26 বৰ্ষত ইউ পি আইৰ জৰিয়তে 24,162 কোটি লেনদেন হৈছে। আনহাতে 2016-17 চনত 1,78,00,000 লেনদেন হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইউ পি আই ব্যৱস্থাৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে এই ব্যৱস্থাৰ বিষয়ে যথেষ্ট আলোচনা গৱেষণা হৈছে যদিও দেশৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সামগ্ৰিক পৰিৱেশ লৈ ইউ পি আই কঢ়িয়াই অনা উৎপাদন বৃদ্ধিৰ বিষয়ে অধিক আলোচনাৰ থল আছে। ইউ পি আইৰ লেনদেনৰ সময় ৰাহি কৰাৰ লগতে খুচুৰা ধন ঘূৰাই দিয়াৰ অসুবিধা দূৰ কৰিছে আৰু হিচাপ নিকাচ ব্যৱস্থা সহজ কৰি তুলিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। গুৱাহাটী বিশ্ববিদ্যালয় জব ফেয়াৰ সমিতিৰ উদ্যোগত আজি এখন নিয়োগ মেলা অনুষ্ঠিত হয়। শৈক্ষিক প্ৰতিভা আৰু উদ্যোগ খণ্ডৰ কৰ্মসংস্থাপনৰ সুযোগক একেখন মঞ্চত সংযুক্ত কৰাৰ লক্ষ্যৰে আয়োজিত এই নিয়োগ মেলাত 65টা প্ৰতিষ্ঠানত নিয়োগৰ সুযোগ লাভ কৰাৰ বাবে প্ৰায় 600গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰে। এই নিয়োগ মেলাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক নন্দীগোপাল মহন্তই কয় যে শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলৰ অৰ্থপূৰ্ণ কেৰিয়াৰ সুযোগৰ সৈতে সংযোগ কৰা বিশ্ববিদ্যালয় আৰু উদ্যোগ খণ্ডৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে এনে নিয়োগ মেলা অত্যন্ত প্ৰয়োজনীয়। নিয়োগ মেলাৰ আহ্বায়ক ডঃ সমীৰ চৰকাৰে শিক্ষাৰ্থীসকলৰ শিক্ষা জীৱনৰ পৰা কৰ্মজীৱনলৈ উত্তৰণত বিশ্ববিদ্যালয়ৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই নিয়োগ মেলাত বেংকিং আৰু বিত্তীয় সেৱা, তথ্য প্ৰযুক্তি, দূৰসংযোগ, ডিজিটেল সেৱা, স্বাস্থ্যসেৱা, শিক্ষা, মাইক্ৰ' ফাইনেন্স তথা অন্যান্য সহযোগী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমাজ আৰু উদ্যোগ খণ্ডৰ মাজত প্ৰত্যক্ষ আৰু সুদৃঢ় সংযোগ স্থাপনৰ ক্ষেত্ৰত নিয়োগ মেলাই বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি সংহত কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এটা নতুন আদৰ্শ জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰ মুকলি কৰে। ভৱিষ্যতৰ দুৰ্যোগৰ পূৰ্ব প্ৰস্তুতি আৰু সঁহাৰি বিষয়ক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া সুইটি চাংছনে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিত এই কেন্দ্ৰটো মুকলি কৰে। বিশেষ ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰে নিৰ্মিত এই আদৰ্শ কেন্দ্ৰটোৱে ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ পৰা ভৱন অট্টালিকাসমূহত পৰিব পৰা বিৰূপ প্ৰভাৱ ৰোধ কৰাত সহায় কৰিব। এই নতুন প্ৰযুক্তিয়ে ভূমিকম্পৰ সময়ত অট্টালিকাসমূহৰ ওপৰ অংশক ভেটিৰ পৰা পৃথক কৰি ৰাখিব। উল্লেখযোগ্য যে অসমত প্ৰথমবাৰৰ বাবে দুৰ্যোগ প্ৰশমনৰ বাবে এনেধৰণৰ উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। অসমৰ মায়ং চক্ৰৱৰ্তীয়ে মুম্বাইত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ল'ৰাৰ শাখাৰ দবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। মায়ংকে আজি সামৰণিৰ পৰা প্ৰতিযোগিতাৰ 9ম ৰাউণ্ডৰ অন্তত 7.5 পইণ্ট অৰ্জন কৰি খিতাপ হস্তগত কৰে। ইপিনে কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰীতি বৰদলৈ ছোৱালীৰ শাখাত বিজয়ৰ সন্মান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এছিয়াৰ 11খন দেশৰ প্ৰতিভাৱান খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ এনে প্ৰদৰ্শনে ৰাজ্যত ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ ইতিবাচক ছবি দাঙি ধৰিছে। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আজি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই 265 ৰাণ সংগ্ৰহ কৰে। দলটোৰ 2টা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত

Ja, Agavani. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, দেশত ডিজিটেল ধনাদায় ব্যৱস্থা UPI প্ৰৱৰ্তনৰ 10 বছৰ সম্পূৰ্ণ হৈছে।